এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 12 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 30 আগষ্ট। সমূহ শ্ৰোতালৈৰ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: বিশ্বাস থকা মানুহৰ কেতিয়াও কাজিয়া হ'ব নোৱাৰে। প্ৰকৃত ধৰ্মমনা মানুহে সকলো মানুহকে ভাই বুলি জ্ঞান কৰে আৰু এজনৰ দোষ দেখিলে ক্ষমাৰ দ্বাৰাই শুধৰাবলৈহে চেষ্টা কৰে। কিন্তু যেতিয়া ধৰ্মৰ নামত মানুহে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে, তেতিয়া স্বাভাৱিকতেই নিজৰ নিজৰ ধৰ্মৰ সৰু কথাকে ডাঙৰকৈ পাতি লৈ কাজিয়াৰ সৃষ্টি কৰে আৰু পৰস্পৰে পৰস্পৰৰ ধৰ্মক ঘৃণা কৰিবলৈ ধৰে। প্ৰত্যেক দেশতেই কিছুমান মৌলানা আৰু ধৰ্মযাজক আছে, যিসকলে নিজৰ ধৰ্মটো ডাঙৰ দেখুৱাবলৈ গৈ আনৰ ধৰ্মক আৰু আন ধৰ্মাৱলম্বী লোকক হেয় আৰু ঘৃণাৰ পাত্ৰ কৰিবলৈ চেষ্টা কৰে। এনে কাৰ্যৰ দ্বাৰা পৰমেশ্বৰ, ধৰ্মপ্ৰচাৰক আৰু মহাপুৰুষসকলকো পক্ষপাতী আৰু অন্যায় পৰায়ণ জ্ঞান কৰা নহয়নে? আমাৰ ভাৰতবৰ্ষত আজি পতনৰ দিন। সমাজ আৰু আনৰ কাৰণে জীৱন দিবলৈ আমি পাহৰিলোঁ। নিজে কেনেকৈ ভালদৰে খাই বৈ ভোগ বিলাসত থাকিব পাৰে তাক লৈয়েই সকলো ব্যস্ত। ধৰ্মৰ নামত নিজৰ সুবিধা কৰিবলৈ বহুতেই লাগিছে। ব্ৰিটিছ চৰকাৰে আমাৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষত ইন্ধন যোগাইছে। তাৰ কাৰণে চাকৰি আৰু সুবিধাৰ কাৰণে সমাজৰ মাজত কাজিয়া আৰু বিৰোধৰ ভাৱৰ সৃষ্টি হৈছে। বহুত বেয়া মানুহে সাধাৰণ হোজা মানুহক উচতাই দি তেওঁলোককো সাম্প্ৰদায়িক ভাৱাপন্ন কৰি দিছে। আমাৰ গাঁওবোৰত আগৰ সাম্প্ৰদায়িক প্ৰীতি আৰু মৰম নাই। পশ্চিমৰ ডাঙৰ চহৰবিলাকত সাম্প্ৰদায়িক হাংগামা হ'লেই গুণ্ডাবিলাকক ৰাজ্য পাতি দিয়া হয়, কাৰণ সিহঁতে এই সুবিধাতে এপিনে এই অসৎ সাম্প্ৰদায়িক নেতাবিলাকৰ পৰা টকা খাবলৈ পায় আৰু আনপিনে লুটপাত কৰি ধন উপাৰ্জন কৰিবলৈ সুবিধা পায়। এতেকে অলপ গমি চালে গম পাবা যে সাম্প্ৰদায়িক বিৰোধ ব্ৰিটিছ শাসনৰ ফল, ব্ৰিটিছৰ স্বাৰ্থজড়িত পাপভাৱৰ বিকাশ মাত্ৰ। এইকাৰণে আমি মহাপুৰুষসকলক নাইবা তেওঁলোকৰ ধৰ্মক দোষ দিয়া যুগুত নহয়। প্ৰত্যেক কাৰ্য, প্ৰত্যেক কথা, আনকি প্ৰত্যেক চিন্তাৰো ফল আছে। মানুহে ভাল কাম কৰিলে নিজৰ জীৱন ভাল হয়, সমাজৰো ভাল হয়, আৰু বেয়া কাম কৰিলে নিজৰটো বেয়া হয়, সমাজৰো বেয়া হয় আৰু সমগ্ৰ জাতিটোৰে বেয়া হয়। যেনে ভাবি লোৱাচোন, যেতিয়া এজন মানুহে নিজৰ স্বাৰ্থৰ কথা নেভাবি পৰৰ উপকাৰৰ অৰ্থে কাম কৰে, তেতিয়া সেই মানুহজনৰ মন উদাৰ হয়। কাৰো লগত হাই কাজিয়া নহয়, সকলোৱে তেওঁক ভাল পায় আৰু সেইকাৰণে তেওঁ ভাল কাম কৰিবলৈকো শক্তিবন্ত হয়, কিয়নো তেওঁৰ কাম সমাজৰে কাম, তেওঁৰ কামৰ দ্বাৰা সমাজৰ উপকাৰ হ'বই। লগে লগে তেওঁ নিজে সমাজৰ কাম কৰোঁতে যিবিলাক মানুহে কাম কৰিব তেওঁলোকৰো সেইদৰে মন উন্নত হ'ব। এইদৰে এজন ভাল মানুহৰ ভাল কামৰ দ্বাৰাই তেওঁৰ নিজৰ, তেওঁৰ সমাজৰ আৰু সমগ্ৰ মানৱ সমাজৰেই ভাল হ'ব। সেইদৰে আকৌ এটা বেয়া কামৰো বেয়া ফল হ'ব। এজন মানুহে চুৰ কৰাৰ আগতে তাৰ মনত লোভ উপস্থিত হ'ব। সি কেনেকৈ আনৰ বস্তু চুৰ কৰি আনিব সেই কথা ভাবোঁতে তাৰ মন কলুষিত হ'ব। তাৰ পিছে যাৰ বস্তু চুৰি হ'ল তাৰ মনত দুখ হ'ল আৰু চোৰটোলৈ তাৰ মনত হিংসা জন্মিল। সমাজৰ মানুহৰ মনলৈ অশান্তি, অস্থিৰতা আহিল, কিয়নো কাৰ বস্তু কোনে চুৰ কৰি নিব তাৰ একো ঠিক নোহোৱা হ'ব। মানুহে মানুহক মিছাতে অবিশ্বাস আৰু সন্দেহ কৰিবলৈ ধৰিব। সমগ্ৰ মানৱ সমাজৰ কথা ভালকৈ ভাবি চালেও দেখা যায় যে এই চুৰি ডকাইতিৰ প্ৰবৃত্তিৰ পৰাই পৃথিৱীত আজি এনে মহামাৰী যুদ্ধ উপস্থিত হৈছে। এই নিয়ম যে কেৱল মানুহৰ বাবেহে সত্য এনে নহয়, সমাজ আৰু জাতিবোৰৰ গাতো এই কথা খাতে। অন্যায়কাৰী সমাজ আৰু অন্যায়কাৰী জাতি যেনে তেনে ধ্বংস হ'বই, ই ধ্ৰুৱ সত্য। লাগিলে সি হাজাৰো বাহ্যিক আড়ম্বৰত ডাঙৰ বা প্ৰতাপশালী হওক, সেইদৰে আন সমাজ বা জাতিৰ উপকাৰ কৰিবলৈ বিচৰা সমাজ বা জাতি ধ্বংস নহৈ লোকৰ উন্নতিৰহে কাৰণ হ'ব আৰু সমাজ আৰু জাতিবোৰৰ মাজত প্ৰেম আৰু শান্তি আনিব।
1: আজিৰ মুকুতামালাৰ কথাখিনি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
2: ভাইটি ভণ্টিহঁত, এই মাহৰ সমূহীয়া গীতৰ অনুষ্ঠানত লোৱা হৈছে এই গীতটি, হাম এক হে হাম এক থে হাম এক ৰেহেংগে। হিন্দী ভাষাত এই গীতটি লিখিছে সুৰেশ চন্দ্ৰ গুপ্তাই আৰু সংগীত ৰচনা কৰিছে ৰাকেশ পণ্ডিতে। তেনেহ'লে

0: স্থায়ী হে
1: স্থায়ীভাগ লিখিলানে? ইয়াৰ পিছত প্ৰথম অন্তৰাটো লিখিবা।
0: পহলা অন্তৰা লিখিয়ে, অন্তৰে কি পহলি লাইন হয়।

0: স্থায়ী সমাপ্ত হোৱা।
1: এইবাৰ তোমালোকে স্থায়ী পিছত প্ৰথম অন্তৰাটো শিকি লোৱা। প্ৰথম অন্তৰাটো পঞ্চম স্বৰ, মানে যিটো আমাৰ চা ৰে গা মা পা স্বৰটোৰ পৰা আৰম্ভ হৈছে।

সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানটিত আজি হিন্দী ভাষাৰ গীতৰ পাঠদান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো তাহানিৰ গীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে জয়ন্ত হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতৰ কথা আৰু সংগীত ভূপেন হাজৰিকাৰ।

তাহানিৰ গীত অনুষ্ঠানত এবাৰ শুনোৱা হওক ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা

শ্রোতাসকলে তাহানীৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া জ্যোতিৰ্ময় কাকতিৰ কণ্ঠৰীতি গীত। গীতৰ কথা তফজ্জুল আলীৰ।

তাহানীৰ গীত অনুষ্ঠানটিৰ শেষত এইবাৰ শুনোৱা হওক মেৰী খাতুনৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা অনিল ৰায় চৌধুৰীৰ।

মেৰী খাতুনৰ কণ্ঠৰ গীতটি শুনিলে তাহানিৰ গীত অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ 137 সংখ্যক খণ্ডৰ পোনপটীয়া প্ৰচাৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ পাছতে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ নিশা 8 বজাত। পুৱা 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ আজি 2য় খণ্ড। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

সন্ধিয়া 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত জিনা তপনৰ স্বৰচিত কবিতা পাঠ আৰু ৰতন দাস পানিকাৰ চুটি গল্প পাঠ, লগতে দমকৈচ আগবঢ়াব আনন্দ গোসাঁই আৰু সংগীসকলে। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত খেতি আৰু খেতিয়ক এই বিষয়ে প্ৰগতিশীল খেতিয়ক বাপুকণ নাথৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ, প্ৰযোজনা উৎপল বৰাৰ।

নিশা 10 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবিড় দেৱ শৰ্মাৰ বাঁহীবাদন, পুৱা 7:30 বজাত নিদান অনুষ্ঠানত মধুমেহ আৰু ইয়াৰ চিকিৎসা এই বিষয়ে ডক্টৰ মিৰাজুদ্দিন আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ, 6:55 বজাত জ্ঞান বিজ্ঞান, 7 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ, 8:30 বজাৰ গীতিমালিকাত চিত্ৰালী গোস্বামী, অপূৰ্ব কুমাৰ দাস, নিৰূপমা বৰুৱা, ৰাণা প্ৰকাশ হাজৰিকা আৰু তৰুলতা দেৱীৰ কণ্ঠৰ গীত, 9:15 বজাত অকণিৰ মেল, 9:45 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 10:30 বজাত চেমনিয়াৰ চোৰা অনুষ্ঠানটি আগবঢ়াব স্বৰলিপি সংগীত বিদ্যালয়ৰ বিদ্যাৰ্থীসকলে। 12:15 বজাত কল্পতৰু, 12:30 বজাৰ আইদেউৰ বোলনিত এখনি আলেখ্য সুধাকণ্ঠৰ গীতেৰে সুৰেৰে নাৰী নিৰৱধি, ৰচনা নিভাৰাণী ৰয়ৰ, প্ৰযোজনা পৰিণীতা শইকীয়াৰ।

দিনৰ 1:10 দেওবৰীয়া নাট্যানুষ্ঠানত প্ৰদীপ কুমাৰ বৰাৰ ৰচিত নাট গণমুক্তিৰ পণ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 1:50 বৃন্দগান, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:55 বৃন্দগান, 6:40 মীনা চৌধুৰীৰ কণ্ঠৰ বৰগীত। সন্ধিয়া 7:00 ডক্টৰ প্ৰদীপজ্যোতি মহন্তৰ অসমীয়া কথিকা ভাৰতৰ সংস্কৃতিলৈ অসমৰ অৱদান। 7:20 তিলোত্তমা

গায়িকা আৰু সহশিল্পীসকলে পৰিৱেশন কৰা নাম। 7:35 পূবালীৰ সুৰত সুচেন্দ্ৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। 9:30 এখনি আলেখ্য মাধৱদেৱৰ বৰগীত, ৰচনা আৰু প্ৰযোজনা পুৰুষোত্তম দাসৰ। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমাৰ শর্মায়।
1: মৌলিক কণাৰ বিভিন্ন কথা। আমাৰ চৌপাশৰ সকলো প্ৰকাৰৰ পদাৰ্থ অসংখ্য ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণিকাৰে গঠিত। এই কণিকাবোৰকে অণু পৰমাণু বুলি কোৱা হয়। আধুনিক পদাৰ্থ বিজ্ঞানৰ মতে পৰমাণু আন কিছুমান মৌলিক কণাৰে সমষ্টি। এই মৌলিক কণাসমূহ আয়তনত ইমান সৰু যে আমি ইহঁতক চকুৰে দেখা নাপাওঁ। পদাৰ্থ অবিনাশী পৰমাণুৰ সমষ্টি বুলি অতীতেৰে পৰাই বিজ্ঞানী আৰু দাৰ্শনিকসকলে ধাৰণা কৰি আহিছে। গ্ৰীক ভাষাত এটম মানে হ'ল অবিভাজ্য। পিছে এই ধাৰণাটো যুক্তি আৰু অনুমানৰ ভিত্তিতহে কৰা হৈছিল, কাৰণ যিকোনো পদাৰ্থক বিভক্ত কৰি গ'লে এটা অৱস্থাত ইয়াৰ পুনৰ

বিভাজন দেখা পোৱা নাযায় বা অনুভৱ কৰাটো সম্ভৱ নহয়। সপ্তদশ শতিকাৰ পূৰ্ৱৱৰ্তী কালত চিন্তাবিদসকলে বিশ্বাস কৰিছিল যে সকলো পদাৰ্থৰ মৌলিক ধৰ্ম হ'ল দুটা, তৰলতা আৰু দহনশীলতা। বিভিন্ন পদাৰ্থত তৰলতা আৰু দহনশীলতা ভিন ভিন অনুপাতত থাকে। সেয়েহে তাহানিৰ এলকেমিষ্টসকলে দহনশীলতা আৰু তৰলতাৰ অনুপাত সলনি কৰি এটা পদাৰ্থক আন এটা পদাৰ্থলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছিল। সোতৰ শতিকাত আৰম্ভ হোৱা আধুনিক ৰসায়ন বিজ্ঞানেহে এই ধ্যান ধাৰণা সলনি কৰে। ফ্ৰান্সৰ বিজ্ঞানী লেভইছিয়াৰে 1775 চনত দেখুৱাই যে অতীজতে মৌলিক পদাৰ্থ বুলি বিবেচনা কৰা জুই আচলতে ইন্ধন আৰু বায়ুত থকা অক্সিজেনৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ বাহিৰে আন একো নহয়। জন ডেল্টন, গে লুচাক, এভগ্ৰেডো আদি বিজ্ঞানীৰ তাত্ত্বিক আৰু পৰীক্ষামূলক গৱেষণাৰ পৰা মৌলৰ ধাৰণা উদয় হয়। এই ধাৰণা মতে প্ৰতিটো মৌল একেধৰণৰ অবিভক্ত অবিনাশী পৰমাণুৰে সমষ্টি। বিংশ শতিকাৰ মাজভাগলৈকে প্ৰায় 104 মৌলৰ আৱিষ্কাৰ হয়। 1769 চনত ৰুছ দেশৰ বিজ্ঞানী ডিমিত্ৰী মেণ্ডেলিভে ৰাসায়নিক মৌলসমূহৰ ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত পৰ্যাবৃত্ত তালিকা এখন উলিয়ায়। ইয়াৰ পৰা উমান পোৱা গ'ল যে মৌলসমূহৰ ধৰ্মৰ পৰ্যায়ক্ৰমে পুনৰাবৃত্তি ঘটে। দৰাচলতে বিভিন্ন ৰাসায়নিক মৌলৰ বিভিন্ন বিক্ৰিয়াসমূহৰ পৰাই আধুনিক পৰমাণুতত্বৰ জন্ম হয়। প্ৰতিটো পদাৰ্থৰ টুকুৰা বা অংশ বহুতো অণুৰ সমষ্টি, আকৌ কেইটামান পৰমাণু মিলি একোটা অণু গঠিত হয়। ৰসায়ন বিজ্ঞানৰ মতে পদাৰ্থৰ গঠনৰ শেষ স্তৰ হ'ল পৰমাণু। 19 শতিকাৰ শেষভাগতে ৰাসায়নিক মৌলৰ পৰমাণুসমূহ অভিজাত্য নহ'ব পাৰে বুলি অনুমান কৰা হৈছিল। বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে অতি উষ্ণ অৱস্থাত পৰমাণুসমূহক পুনৰ বিভক্ত কৰিব পৰা যায়। কম চাপৰ গেছত উচ্চ বিদ্যুৎ বিভৱ প্ৰয়োগ কৰি দৰাচলতে বিজ্ঞানীসকলে পৰমাণুক দুটা বিদ্যুৎ আধানযুক্ত অংশত বিভক্ত কৰিবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ বিজ্ঞানী জে জে থমছনে পৰমাণুৰ এই দুটা খণ্ড অধ্যয়ন কৰি 1897 চনত আৱিষ্কাৰ কৰে যে ইয়াৰ এটা অংশ ঋণাত্মক আধানযুক্ত, যাৰ নাম ইলেক্ট্ৰন। থমছনৰ পৰীক্ষাই এইটো উমান দিলে যে পৰমাণুৰ আনটো ভাগ গধুৰ আৰু ধনাত্মক আধানযুক্ত, ইয়েই হ'ল নিউক্লিয়াছ। বিজ্ঞানী ৰাদাৰফৰ্ডৰ পৰীক্ষাসমূহে ইয়াৰ স্থিতি সন্দেহবিহীনভাৱে সাব্যস্ত কৰে। আদিতে পৰমাণুৰ কেন্দ্ৰত অৱস্থিত গধুৰ নিউক্লিয়াছটোক নিৰ্দিষ্ট সংখ্যাৰ ধনাত্মক আধানযুক্ত প্ৰট'ন আৰু ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ সমষ্টি বুলি ধৰা হৈছিল। অৱশ্যে নিউক্লিয়াছৰ এই ছবিখন সময়ৰ লগে লগে সলনি হয়, কাৰণ নিউক্লিয়াছৰ ক্ষুদ্ৰ পৰিসৰে সাধাৰণ শক্তিযুক্ত ইলেক্ট্ৰন এটাক আবদ্ধ কৰি ৰাখিব নোৱাৰে। জাৰ্মান পদাৰ্থ বিজ্ঞানী হাইজেনবাৰ্গে প্ৰট'নৰ প্ৰায় সমান ভৰৰ আধানশূন্য মৌলিক কণা নিউট্ৰনৰ অৱস্থিতিৰ ভৱিষ্যৎবাণী কৰে। 1932 চনত ইংলেণ্ডৰ জেমছ চেডুইকে গৱেষণাগাৰত নিউট্ৰন আৱিষ্কাৰ কৰে। এনেদৰে ইলেক্ট্ৰন, প্ৰট'ন আৰু নিউট্ৰনৰ আৱিষ্কাৰৰ জৰিয়তে মৌলিক কণা পদাৰ্থ বিজ্ঞানৰ আৰম্ভণি ঘটে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ

0: মাহে 40,000 টকাৰ পৰা 1,40,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 জন খেলাপিলোক উদ্ধাৰ কৰা হৈছে। বানত মৃত্যুৰ সংখ্যা 6,76 বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তাজখণ্ডত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকাত মিৰ্জিয়য়েভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণসূচীৰে আজি কেৰালালৈ যাব আৰু ডুবাইত অনুষ্ঠিত T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দলটো থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নেপালত যোৱা বুধবাৰৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়া

275 জন ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128 জন প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান পোৱা হোৱা নাই। নেপাল চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে বিগত দুদিনত 598 জন ভাৰতীয় লোক চীনৰ পৰা নেপালত প্ৰৱেশ কৰিছে। ইপিনে চীনৰ ফালে থকা 900 ভাৰতীয় লোক সম্প্ৰতি নিৰাপদে আছে আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসে তেওঁলোকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰিছে। মন্ত্ৰালয়ে কয় যে ভাৰত চৰকাৰে বানত ক্ষতিগ্ৰস্তসকলৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে নেপালী আৰু চীনা কৰ্তৃপক্ষৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় তথা কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসে 24 ঘণ্টাই কাৰ্যক্ষম হোৱা হেল্পলাইন ব্যৱস্থা মুকলি কৰিছে। ইপিনে নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 675লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 320 জন বিদেশী নাগৰিকৰ লগতে প্ৰায় 2400 লোক সন্ধানহীন হৈ আছে। এতিয়ালৈকে 261গৰাকী বিদেশী পৰ্যটককে ধৰি 4400ৰো অধিক লোকক উদ্ধাৰ আৰু স্থানান্তৰ কৰা হৈছে। নেপাল আৰক্ষীয়ে জনোৱা মতে 8খন জিলাৰ পৰা 675টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত চিতাবান, নাৱালপাৰাচী পূব আৰু নাৱালপাৰাচী পশ্চিম জিলাত সৰ্বাধিক মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ অভিযানত 15,000ৰো অধিক সুৰক্ষা বাহিনীৰ লোক নিয়োগ কৰা হৈছে আৰু হেলিকপ্টাৰেৰে উদ্ধাৰৰ লগতে সাহায্য সামগ্ৰী যোগান ধৰা হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাছুৱা জিলাৰ কৰ্তৃপক্ষই জনোৱা মতে বৰষুণ আৰু কুঁৱলীৰ বাবে সাময়িকভাৱে বন্ধ ৰখা উদ্ধাৰ আৰু সাহায্য অভিযান কালি পুনৰ আৰম্ভ হৈছে। ইপিনে চীনৰ ফালে থকা সীমান্তত 7জন লোকৰ মৃত্যু হোৱাৰ লগতে 550ৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি চীনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে কয় যে বান প্ৰভাৱিত নাগৰিকৰ সৈতে চৰকাৰ আছে আৰু সকলো প্ৰকাৰৰ ব্যৱস্থা প্ৰয়োগ কৰি প্ৰতিজন নাগৰিকৰ জীৱন ৰক্ষা কৰাক চৰকাৰে অগ্ৰাধিকাৰ দিছে। যোৱা বুধবাৰৰ পৰা বন্ধ হৈ থকা দেশখনৰ অন্যান্য অংশৰ লগতে ৰাজধানী কাঠমাণ্ডুক সংযোগ কৰা গুৰুত্বপূৰ্ণ মাগলিং কাঠমাণ্ডুৰ ঘাইপথ কালি পুনৰ মুকলি কৰি দিয়া হৈছে। ইফালে পুনৰ বৰষুণে পৰিস্থিতি জটিল কৰি তুলিছে। ক্ৰমশ প্ৰতিকূল হ'বলৈ ধৰা বতৰ আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ ফলত বানত বেয়াকৈ প্ৰভাৱিত কোনো কোনো অঞ্চলত উদ্ধাৰ অভিযান চলোৱাত অসুবিধা হোৱাৰ আশংকাই দেখা দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তাস্খণ্ডত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি ছাভকাট মিৰ্জিয়য়েভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতি ভৱনত দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, ডিজিটেল যোগাযোগ, প্ৰতিৰক্ষা, শক্তি আদি বিভিন্ন ক্ষেত্ৰৰ সহযোগিতা গভীৰ কৰি তোলাৰ বাবে আলোচনা কৰিব। তেওঁলোকে লগতে বিকশিত ভাৰত আৰু ইয়াংগি উজবেকিস্তান সন্দৰ্ভতো মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰথমে উজবেকিস্তান যোগ ফেডাৰেচনে আয়োজন কৰা যোগৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে কালি 4দিনীয়া ভ্ৰমণসূচীৰে উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্যলৈ ৰাওনা হোৱাৰ প্ৰাক মুহূৰ্তত এটা বিবৃতিত শ্ৰীমোদীয়ে তেওঁৰ ভ্ৰমণে মধ্য এছিয়াৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব আৰু অঞ্চলটোৰ সৈতে থকা সভ্যতাগত যোগাযোগক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত দুয়োখন দেশৰ মাজত গভীৰ সাংস্কৃতিক তথা জনসংযোগৰ প্ৰতীক হৈ থকা তাস্খণ্ডৰ শাস্ত্ৰী স্মাৰকস্থল আৰু তাস্খণ্ড ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত থকা মহাত্মা গান্ধী কেন্দ্ৰ পৰিদৰ্শন কৰিব। তাস্খণ্ডৰ পৰা প্ৰধানমন্ত্ৰী মোদী কিৰ্গিস্তানৰ বিছকেকলৈ যাব আৰু তাত তেওঁ 31 আগষ্টত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে এই সন্মিলনত নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰ প্ৰাপ্ত বিষয়সমূহত আলোকপাত কৰি ভাষণ দিব। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী মোদীয়ে এই সংস্থাৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে মধ্য এছিয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উদযাপন উপলক্ষে আয়োজন কৰা ষষ্ঠ বিশ্ব নমাড গেমছৰ উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে আজি কেৰলমলৈ যাব। তেওঁ আল্লাপুঝাত মালায়ালমৰ অন্যতম আশাৰী দৈনিক কাকত কেৰালা কৌমুদীৰ 115 বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে পাথানামাথিতাত কেৰলমৰ অন্যতম পুৰণি নৌকাদৰ প্ৰতিযোগিতা আৰণমোলা জল মহোৎসৱ উদ্বোধন কৰিব। পাছত তেওঁ তিৰুৱনন্তপুৰমত ৰাজ্য চৰকাৰে আয়োজন কৰা ওনাম পৰ্যটন সপ্তাহত অংশগ্ৰহণ কৰিব।
কাইলৈ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লাক্ষাদ্বীপ

0: আগাত্তি ভ্ৰমণ কৰিব আৰু মীন পশুপালন তথা দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কেৰালামলৈ উভতি অহাৰ পাছত তেওঁ কোচিৰ কাক্কানাডত ৰাজাগিৰি স্কুল অব ইঞ্জিনিয়াৰিং এণ্ড টেকনলজীৰ ৰূপালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীৰ এই আনুষ্ঠানিক ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিদিনীয়া লক্ষ্ণৌ ভ্ৰমণৰ তৃতীয় আৰু অন্তিম দিনটোত আজি উদ্যোগ সন্মিলনত ভাষণ দিব। প্ৰধানমন্ত্ৰী সেতু যোজনাৰ অধীনত আয়োজন কৰা এই সন্মিলনত দক্ষতা বিকাশ, উদ্যোগীকৰণ আৰু বৃত্তিমূলক শিক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ'ব। সন্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে শ্ৰীসিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত কাৰ্যসূচী শুনিব। ইয়াৰ পাছত তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত লক্ষ্ণৌ কণ্টেইনমেণ্ট অঞ্চলত 101 কোটি টকা ব্যয় সাপেক্ষে 12টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। কালি ভ্ৰমণৰ দ্বিতীয় দিনটোত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লক্ষ্ণৌত সুগন্ধি উদ্যান উদ্বোধন কৰি কয় যে উদ্যান আৰু ৰাজহুৱা স্থানে জনসাধাৰণক একত্ৰিত কৰে। ক্ৰমান্বয়ে ব্যস্ত হৈ অহা জীৱনশৈলীত এনে স্থানসমূহে সামাজিক বন্ধন শক্তিশালী কৰাত সহায় কৰে। অনুষ্ঠানৰ সময়ত তেওঁ লালা লাজপত ৰায় আৰু শ্বহীদ ভগতৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে 4,313,00,000 টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাবা চাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ একাদশ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়াৰ লগতে গোমতীনগৰ অঞ্চলত জ্যেষ্ঠ নাগৰিকৰ এটা আৱাসো উদ্বোধন কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰববী মোহন ভাগৱতে হিন্দুত্বৰ প্ৰতিজন মানুহৰ মৰ্যাদাক স্বীকৃতি দিয়ে আৰু একেটা সত্যৰ ভিন্ন পথ গ্ৰহণ কৰে বুলি দৃঢ়তাৰে প্ৰকাশ কৰি কয় যে মুছলমানসকল ভাৰতৰ অংশ নহয় বুলি ভবা মানসিকতা হিন্দুত্বৰ মনোভাৱৰ বিপৰীত। নিউয়ৰ্কত অনুষ্ঠিত এখন পৃথিৱী এটা মানৱতা শীৰ্ষক সন্মিলনত ভাষণ দি শ্ৰীভাগৱতে কয় যে হিন্দুত্ব প্ৰতিগৰাকী লোকৰ সন্মান আৰু ই প্ৰত্যেক ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱনাত বিশ্বাস কৰে। 2018 চনত দিল্লীত বক্তৃতা শৃংখলাৰ সময়ত মুছলমানসকলে তেওঁ সোধা এটা প্ৰশ্নৰ কথা স্মৰণ কৰি তেওঁ কয় যে সেই সময়তো তেওঁ একে উত্তৰ দিছিল। তেওঁ কয় যে হিন্দু পৰিচয়ৰ বাবে ধৰ্মীয় বৈচিত্ৰ গ্ৰহণ কৰাৰ লগতে প্ৰতিগৰাকী ব্যক্তিৰ সমমূল্যৰ প্ৰয়োজন। উল্লেখযোগ্য যে তেওঁ 2009 চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানা সহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি-20 এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাত থাইলেণ্ডে যোৱা শুকুৰবাৰে নিজৰ প্ৰথম খেলত হংকং চীনক পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8টা দলৰ ভিতৰত গ্ৰুপ এত ভাৰত, থাইলেণ্ড, হংকং আৰু পাকিস্তান আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে। বানত মৃত্যুৰ সংখ্যা 675লৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তাছখণ্ডত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকাত মিৰ্জিয়য়েভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত পুনৰবাৰ জড়িত কৰিব। আৰু ডুবাইত অনুষ্ঠিত টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দলটো থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানত অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়ায়।

ৰাজা ৰামমোহন ৰায়ে কৈছিল, যি শিক্ষাই জীৱনৰ ব্যৱহাৰিক দিশটোৰ আৱশ্যকতাৰ পোষকতা নকৰে সেই শিক্ষা অসম্পূৰ্ণ। তেনে শিক্ষাই বাস্তৱ জীৱনৰ আদৰ্শ গঢ়ি তুলিব নোৱাৰে। প্ৰিয় শ্ৰোতা, অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক হিতেশ ডেকা, আজি তেখেতৰ স্মৃতি দিৱস। অসমীয়া ভাষা সাহিত্যৰ উপন্যাস, নাটক, প্ৰবন্ধ আদি সকলো দিশতে বৰঙণি আগবঢ়াই থৈ যোৱা হিতেশ ডেকাৰ জন্ম হয় 1924 চনৰ 18 ফেব্ৰুৱাৰীত সৰ্থেবাৰীত। সৰ্থেবাৰীতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি হিতেশ ডেকাই 1948 চনত সৰ্থেবাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1952 চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তাৰ পাছত 1954 চনৰ পৰা শিক্ষকতা বৃত্তিত নিয়োজিত হৈ কেইবাখনো বিদ্যালয়ত শিক্ষকতা কৰি 1985 চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। তেওঁ 1960 চনৰ ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। 1972 চনৰ মাধ্যম আন্দোলনতো ওতঃপ্ৰোতভাৱে জড়িত আছিল হিতেশ ডেকা। বিদেশী বহিষ্কাৰ আন্দোলনত অসম সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে দিল্লীৰ আলোচনাত কেইবাবাৰো অংশগ্ৰহণ কৰিছিল। সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ উপসভাপতি, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা আদি বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা হিতেশ ডেকাই অসমীয়া সাহিত্যলৈ আগবঢ়াই থৈ গৈছে বিশেষ বৰঙণি। তেখেতৰ ৰচনাৰাজিৰ ভিতৰত কেইখনমান উপন্যাস হ'ল আজিৰ মানুহ, নতুন পথ, ভাড়াঘৰ, এইটো জীৱন, বৈৰী মানুহ, জীৱন সংঘাত, সীমাৰ কাজিয়া, ইতিহাসে সকীয়াই, সুখৰ সংসাৰ, গাঁৱৰ মানুহ, ত্যাগ, সাহসী ল'ৰা ইত্যাদি। গল্পপুথি গৰাখহনীয়া, এইখন আমাৰ সমাজ, এথুপি গল্প, গল্পটো লিখা নহ'ল আদি। নাটক অসমীৰ প্ৰাণৰ কথা, বিহুৱান, শীৰ্ষ সন্মিলন, মন্ত্ৰীৰ হুকুম আদি। তিনিখন প্ৰবন্ধ সংকলন হ'ল পশ্চিমবংগত মাটিকাৰ, জাতীয় চৰকাৰ, অসমীয়া জাতি টিকিবনে ইত্যাদি। এগৰাকী অসমৰ সমাজ জীৱনৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক হিতেশ ডেকাৰ দেহাৱসান হয় 2000 চনৰ 30 আগষ্ট তাৰিখে। প্ৰিয় শ্ৰোতা, আজি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ উপজা দিন। বিংশ শতিকাৰ প্ৰথম ভাগৰ এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় 1870 চনৰ 30 আগষ্ট তাৰিখে। 1893 চনত তেওঁ উত্তৰ লখিমপুৰত ফৰেষ্টাৰ হিচাপে কৰ্মত নিয়োজিত হয়। 1926 চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ সময়লৈ তেওঁ চিভিল পেছকাৰ পদবী পাইছিল। 1896 চনত তেখেতৰ বিখ্যাত কবিতা পুথি জ্ঞানমালিনী প্ৰকাশ পায়। তেখেতৰ আন এখন কবিতা পুথি হ'ল তত্ত্বপাৰিজাত। 1904 চনৰ পৰা 1934 চনলৈ সুদীৰ্ঘ 30 বছৰ কাল ধৰি মফিজুদ্দিন আহমদ হাজৰিকা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক আছিল। 1930 চনত গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল মফিজুদ্দিন আহমদ হাজৰিকাই। এগৰাকী কবি সাহিত্যিকৰ দেহাৱসান হয় 1958 চনৰ 29 অক্টোবৰ তাৰিখে। এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, লেখক, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অমিয় কুমাৰ দাস। তেওঁ অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁ অসমত চাহ শ্ৰমিকৰ ভৱিষ্যনিধি কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। 1895 চনৰ 21 মে তাৰিখে নগাঁৱত জন্ম লাভ কৰা অমিয় কুমাৰ দাসে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৱাহাটীৰ কটন কলেজ আৰু কলিকতাৰ চিটি কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। সেই সময়তে তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰতি আকৃষ্ট হয় আৰু ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁ অসহযোগ আন্দোলনৰ অন্যতম নেতা আছিল। স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হয়। স্বাধীনতাৰ পিছত তেওঁ 1951 চনত, 1957 চনত আৰু 1962 চনত অসম বিধানসভালৈ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। অমিয় কুমাৰ দাস এজন সুসাহিত্যিকো আছিল। মহাত্মা গান্ধীৰ আত্মজীৱনী দ্য ষ্টৰী অৱ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ তেওঁ মোৰ সত্য অন্বেষণৰ কাহিনী নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল। গান্ধীজীৰ জীৱনী, মহাত্মা গান্ধীক আমি কিদৰে বুজিলো আৰু অসমত মহাত্মা

0: এইকেইখন হ'ল তেওঁৰ প্ৰকাশিত গ্ৰন্থ। তেওঁ কেইবাটাও সামাজিক আৰু গান্ধীবাদী অনুষ্ঠান যেনে হৰিজন সেৱক সংঘ, ভাৰতীয় আদিম জাতি সেৱক সংঘ, ভাৰত সেৱক সমাজ, গান্ধী স্মাৰক নিধি আৰু অসম সেৱা সমিতিৰ সৈতে জড়িত আছিল। লগতে সমাজত প্ৰচলিত কুসংস্কাৰ আৰু মাদক দ্ৰব্য নিবাৰণত আগভাগ লৈছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 1963 চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে। ভাৰতীয় ডাক বিভাগে তেওঁৰ সন্মানাৰ্থে 1998 চনত এলানি ডাক টিকট প্ৰৱৰ্তন কৰে। এগৰাকী লেখক, শিক্ষাবিদ, গান্ধীবাদী নেতা, সমাজ সংস্কাৰক অমিয় কুমাৰ দাসৰ মৃত্যু হয় 1975 চনৰ 23 জানুৱাৰী তাৰিখে। দেশে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ এই সময়ত অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। প্ৰিয় শ্ৰোতা, শোণিতপুৰ জিলাৰ জামুগুৰিহাটত প্ৰতি 5 বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা এক ভাওনা মহোৎসৱ বাৰে চহৰীয়া ভাওনা। আনুমানিক 1797-98 চনত জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে এই বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল। কেনেকৈ ইয়াৰ আৰম্ভণি হয় তাৰ লিখিত সমল নাই যদিও বাৰে চহৰীয়া ভাওনাৰ পাতনিত কলিয়াবৰৰ হেজাৰী ভাওনা, কামপুৰৰ বাৰেগয়া ভাওনা আদিৰ প্ৰভাৱ থকাটো অনুমান কৰা যায়। দক্ষিণ জামুগুৰিৰ অন্তৰ্গত পাচিগাঁৱৰ পশ্চিমে থকা ৰঘুদলনি পথাৰত প্ৰথম 21খন ভাওনাৰে এই অনুষ্ঠানৰ আৰম্ভণি হৈছিল। বাৰেচহৰীয়া ভাওনাৰ প্ৰসাৰ আৰু স্বীকৃতিৰ ক্ষেত্ৰত শোণিতকোঁৱৰ গজেন বৰুৱাই আগভাগ লৈছিল। বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপটো পদুম ফুলৰ চকাৰ আৰ্হিত নিৰ্মাণ কৰা হয়। পদুমৰ প্ৰতিটো পাহত একোখনকৈ খলা নিৰ্মাণ কৰা হয়। একোখন খলাত 7 জোৰকৈ খুঁটা থাকে। বাঁহৰ কামিৰে নিৰ্মাণ কৰা ছালৰ ওপৰত 9 খেৰেৰে ছাৱনি দিয়া হয়। মণ্ডপৰ সোমাজত গম্বুজ সাজি তাৰ ওপৰত স্বৰ্ণাভ কলচী প্ৰতিষ্ঠা কৰা হয়। প্ৰতিখন খলাৰ কেন্দ্ৰস্থল দৌলত সিংহাসন প্ৰতিষ্ঠা কৰা হয়। খলাবোৰৰ সন্মুখত একোটাকৈ বাটচোৰা থাকে আৰু তাৰ কাষতে একোটা চুঘৰ থাকে। প্ৰত্যেক খলা, বাটচোৰা আৰু চুঘৰৰ আৰ্হি সম্পূৰ্ণ একেই। গম্বুজৰ সৈতে ৰভাখন আৰু খলাসমূহক 7টা ভাগত ভাগ কৰা হয়। সেইকেইটা হৈছে গুৰু আসন, বিশিষ্ট লোকসকলৰ আসন, গুৰু আসন প্ৰদক্ষিণ পথ, ৰংগভূমি বা অভিনয় ক্ষেত্ৰ, বাটচোৰা, মুকলি ঠাই আৰু মূল বাটচোৰা। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সাৰ্বজনীনভাৱে উদযাপন কৰা শংকৰী কলাকৃষ্টিৰ এই ধৰ্মীয় সাংস্কৃতিক ৰংগানুষ্ঠান খুবেই জনপ্ৰিয় আৰু লক্ষাধিক দৰ্শকে উপভোগ কৰিব পৰাটো ইয়াৰ মূল বৈশিষ্ট্য। এই ভাওনাৰ আন এক প্ৰধান বৈশিষ্ট্য হ'ল 14ৰ পৰা 21খন বেলেগ বেলেগ খলাত একে সময়তে অনুষ্ঠিত নাট ভাওনা। মূল মণ্ডপক কেন্দ্ৰ কৰি চাৰিওদিশে তৈয়াৰ কৰা 14ৰ পৰা 21খন খলাই এক বৃত্তাকাৰ ৰূপ ধাৰণ কৰে। সিংহাসন প্ৰতিষ্ঠিত মণ্ডপৰ পশ্চিম দিশৰ খলাখনক মূল খলা হিচাপে গণ্য কৰি বাকীবোৰ খলাৰ নাম দিয়া হয়। প্ৰতিখন খলাকে গছ, লতা, ফুলেৰে সুদৃশ্য কৰি তাৰ সন্মুখত একোখনকৈ তোৰণ সাজি মঞ্চসমূহক আৰু অধিক সুন্দৰ কৰিবলৈ যত্ন কৰা হয়। এই সকলো খলাতে একে সময়তে দবা, বৰকাহ বাজি ভাওনা আৰম্ভ কৰা হয়। প্ৰতিখন খলাত গায়ন, বায়ন, সূত্ৰধাৰ, নাট আদি ভিন ভিন। এই বাৰেচহৰীয়া ভাওনা আমাৰ ঐতিহ্য, আমাৰ গৌৰৱময় সংস্কৃতি। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1871 চনত পৰমাণু বিভাজনৰ অন্যতম পথ প্ৰদৰ্শক লৰ্ড আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম হয়। 1940 চনত ইংৰাজ পদাৰ্থবিজ্ঞানী ছাৰ জে জে থমছনৰ মৃত্যু হয়। 2008 চনত ভাৰতীয় উদ্যোগপতি কৃষ্ণ কুমাৰ বিৰলাৰ মৃত্যু হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম

0: গুৱাহাটীত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
1: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
0: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
1: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত পানীবদ্ধ কৰা হ'ব।
0: যোগাযোগৰ বাবে ফোন নম্বৰটি হ'ল 9435110945
1: আৰু 7574906।
2: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। উজবেকিস্তানত দুদিনীয়া ভ্ৰমণসূচীৰে কালি সন্ধিয়া তাস্কেণ্টত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাস্কেণ্ট বিমানবন্দৰত তেওঁক উজবেকিস্তান ৰাষ্ট্ৰপতিয়ে আদৰণি জনায়। হিমবাহ বিস্ফোৰণৰ ফলত নেপালত সৃষ্টি হোৱা জলপ্ৰলয়ত অসমৰ 10 লোক এতিয়াও সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰাধিকৰণে এই কথা সদৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ শ্বিলংস্থিত মুখ্য কাৰ্যালয় অসম ৰেজিমেণ্টেল চেণ্টাৰ পৰিদৰ্শন কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 1941 চনত শ্বিলঙত এই কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। অসমৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া বৰ্ণালী ডেকাই ভাৰত চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তি লাভ কৰিছে। ভূমি সংগ্ৰাম আন্দোলনৰ নেতা প্ৰণৱ দলেক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এন এছ এ জাপি দিয়া কাৰ্যক প্ৰত্যাহ্বান জনাই প্ৰণৱ দলে দাখিল কৰা এখন আবেদনৰ শুনানিলৈ উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টোক লৈ কেন্দ্ৰ ৰাজ্য চৰকাৰক 14 ছেপ্টেম্বৰৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছে। শিক্ষাৰ্থী আৰু যুৱ সমাজৰ ভৱিষ্যতক অন্ধকাৰৰ দিশে ঠেলি দিয়া প্ৰশ্নকাকত ফাদিলৰ দৰে অপৰাধমূলক ঘটনা ৰোধৰ বাবে পৰীক্ষা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন অনাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। এই বিষয়ত চৰকাৰে গঠন কৰি দিয়া 6-জনীয়া উচ্চ ক্ষমতাসম্পন্ন টাস্কফৰ্চে পৰীক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰৰ বাবে জনতাৰ পৰা পৰামৰ্শ বিচাৰিছে। এক ঐতিহাসিক ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ভেনিজুৱেলাৰ 65 বিলিয়ন তথা 6,500 কোটি বেৰেলৰো অধিক তেল মজুত নিয়ন্ত্ৰণৰ বাবে এখন চুক্তিৰ কথা সদৰি কৰিছে তেওঁ। ট্ৰাম্পে দাবী কৰা মতে এইখনেই হৈছে বিশ্বৰ বৃহত্তম তেল চুক্তি। খেলৰ পৃষ্ঠাত মহিলাৰ টি20 এছিয়া কাপৰ গ্ৰুপ এৰ নিজৰ প্ৰথম খেলত আজি থাইলেণ্ডৰ সন্মুখীন হ'ব ভাৰতীয় ক্ৰিকেট দল। ত্ৰিদেশীয় টি20 শৃংখলাৰ প্ৰথম মেচত দক্ষিণ আফ্ৰিকাক 18 ৰাণত পৰাস্ত কৰিছে নামিবিয়াই। দক্ষিণ আফ্ৰিকাক টি20 ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে হৰুৱাইছে দলটোৱে। গুৱাহাটী জিলা কাৰাটে সন্থাৰ উদ্যোগত আজি পুৱা 8 বজাৰ পৰা গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 6ষ্ঠ গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতা। FIH বিশ্বকাপত 5ম স্থান লাভ কৰা ভাৰতীয় মহিলা হকী দললৈ 50 লাখ টকাৰ আৰ্থিক পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে হকী ইণ্ডিয়াই। আনহাতে FIH বিশ্বকাপত 8ম স্থানত থাকি অভিযান সামৰিছে ভাৰতীয় পুৰুষ হকী দলে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজেই পুৱা অনুষ্ঠানটি শুনিলে। আগবঢ়ালে লিউসিনিয়া বৰচেতিয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আজি আমাৰ অনুষ্ঠানটিত এগৰাকী চিকিৎসক অতিথিৰূপে উপস্থিত আছে। তেখেত হৈছে ডাক্তৰ মিৰাজুদ্দিন আহমেদ। নমস্কাৰ।
1: নমস্কাৰ।
0: তেখেত মূলত মধুমেহ বা ডায়েবেটিছ ৰোগৰ এগৰাকী বিশেষজ্ঞ। আমি তেখেতৰ পৰা এই মধুমেহ ৰোগ আৰু এই সম্পৰ্কীয় কিছু সম্ভেদ ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে ডাক্তৰ আহমেদ, আপোনাক সুধিছোঁ যে এই মধুমেহ, আজিকালি সকলোৱে কয় যে মোৰ অকণমান চুগাৰ বাঢ়িছে বা এই ধৰণৰ কথা বহুতৰ মুখত শুনা যায়, এই মধুমেহৰ আৰম্ভণি কেনেকৈ হয়?
1: চ' আপোনাৰ প্ৰশ্নটো যে এই মধুমেহ ৰোগটো কেনেকুৱা হয়, মানে কেনেকৈ ষ্টাৰ্ট হয়। চ' চিম্পল লেংগুৱেজত যদি আমি ক'বলৈ যাওঁ, ডায়েবেটিছ মানে মধুমেহ মানে ডায়েবেটিছটো কেনেকুৱা হয়, এজন ব্যক্তি ৰোগ মানে বডিত ইনচুলিনৰ যদি ডেফিচি মানে ইনচুলিন ডেফিচিয়েঞ্চি হৈ যায়, মানে কমি যায়, ইনচুলিন প্ৰডাকশ্যন হোৱা কমি যায়, চ' সেইটো পৰিণামে এইটো ৰিজাল্টে মানুহৰ বডিত চুগাৰ যি নৰ্মেলতকৈ বাঢ়ে, মানে চুগাৰ যোনটো ভেলু থাকে নৰ্মেলতকৈ বাঢ়ি যায়। চ' সেইটো কাৰণে আমি সেই এই পদ্ধতিত আমি কি চুগাৰ ডায়েবেটিছ বুলি কওঁ, সেই বেমাৰটোক আমি ডায়েবেটিছ বুলি কওঁ। চ' আল্টিমেটলি ইনচুলিন ডেফিচিয়েঞ্চি কাৰণে আমাৰ চুগাৰটো হয়।
0: হয়, কিন্তু এই ইনচুলিন ডেফিচিয়েঞ্চি, ইনচুলিন আমাৰ শৰীৰত সাধাৰণভাৱে আমাৰ এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়া ই তৈয়াৰ হ'ব লাগে, সেই তৈয়াৰ হোৱা প্ৰক্ৰিয়াটো আমাৰ মানে অকামিলা হৈ পৰে বা কিছু পৰিমাণে পাৰ্টলি
1: সেল সেল ডেমেজ হয়, মানে বিটাল সেল মানে পেনক্রিয়াস বুলি এটা অর্গেন আছে যৰ পৰা ইনসুলিন রিলিজ হয়, আৰু ডায়াবেটিছত কি হয়, সেইখিনি সেল ডেস্ট্রাকশন মানে ভাঙে, ভাঙা কাৰণে যিখিনি পৰিমাণে আমাৰ ইনসুলিন রিলিজ হ'ব লাগে বডিত নেচাৰেলি, সেইখিনি বস্তু ডেফিসিয়েন্সি হৈ যায়, মানে গাত ওলোৱাটো কমে। সো সেইখিনি মানে মানে যিমানখিনি মানে ডিমাণ্ড আছে বডিৰ, সেইখিনি ৰিকুৱাৰমেণ্টটো পূৰা নহয়, মানে চ' সেইটো কাৰণে মানে বডিত মানে ব্লাড চুগাৰ লেভেলটো
0: বাঢ়ি যায়। অৰ্থাৎ আপুনি যিটো কৈছে যে ইনচুলিনে আমাৰ শৰীৰত যিটো চুগাৰৰ পৰিমাণ, ব্লাড চুগাৰৰ পৰিমাণটো, সেইটো নিয়ন্ত্ৰণত
1: ৰাখে।
0: সাধাৰণতে দেখা যায় যে এইটো গ্ৰেজুৱেলি বা খুব লাহে লাহে বাঢ়ি যায়। এনেকুৱাও হ'ব পাৰে নেকি যে হঠাৎ মানুহ এজনৰ খুব আকস্মিকভাৱে ইনচুলিনৰ প্ৰডাকশ্যনটো বহুত কমি গ'ল, গতিকে তেওঁ কাইলৈকে হয়তো ঠিকে আছিল, 24 hours 48 hours ভিতৰত তেখেতে ডায়েবেটিক পেচেণ্ট হৈ গ'ল, তেনেকুৱা হ'ব পাৰে নেকি?
1: কিছুমান কণ্ডিশ্যন আছে য'ত ৰোগী এজন মানে এজন ব্যক্তি মানে ডায়েবেটিক নাছিল বাট চুগাৰ হৈ পৰিব পাৰে, মানে যেনেকৈ আপোনাৰ কিছুমান মেডিচিন আছে, চাপ'জ ষ্টেৰইড ইনডিউচ ডায়েবেটিক হ'ব পাৰে, চ' কিছুমান ষ্টেৰইড যদি আমি কিছুমান বিভিন্ন বেমাৰৰ কাৰণে ইউজ কৰি থকা হয়, চ' সেইটো ক্ষেত্ৰত মানে সেইটো পৰিণামে আপোনাৰ ডায়েবেটিছ এজন ব্যক্তি ডায়েবেটিছ লৈ কনভাৰ্ট হ'ব পাৰে, সেইটো এটা ফেক্টৰ হৈ গ'ল। ষ্ট্ৰেছ এটা ফেক্টৰ হৈ গ'ল, চাইক'লজিকেল ফেক্টৰ হৈ গ'ল, যি আপোনাৰ এজন ৰোগী মানে ডায়েবেটিছ লৈ কনভাৰ্ট হ'ব পাৰে, এজন সেনেকৈ ডায়েবেটিছ হৈ যাব পাৰে।
0: সাধাৰণ মানুহৰ ভাষাত ধৰক যেন আমি বেছিকৈ চেনি খালে বা চুগাৰ এই মিঠা ধৰণৰ বস্তু খালে
1: সেইটোতো
0: হোৱা বুলি কয়।
1: আজিকালি যি মানুহ খোৱা মানে মানে পেটাৰ্ণটো হৈ গৈছে, আজিকালি মানুহ মানে আগৰ যুগত মানে মানুহ খোৱা লোৱাৰ প্ৰতি মানে বহুত মানে বা যি পেটাৰ্ণ মানে খোৱাৰ পেটাৰ্ণটো আছিল মানে এটা নিয়মত নীতিত খাইছিল, মানে মানে যোনটো সময়ত যি খাব লাগে সেইটো হিচাপত খাইছিল, বাট আজিকালি খোৱা পেটাৰ্ণটো বহুত চেঞ্জ হৈ গৈছে, ফাষ্টফুড খোৱা ঠিক আছে, অইলি ফুড ঠিক আছে, মানুহৰ লাইফত পৰা মানে এক্সাৰচাইজ সেইখিনি কমি গৈছে, চেডেণ্টৰী লাইফ ষ্টাইল হৈ গৈছে, কোনো ফিজিকেল এক্টিভিটি নাই, তাৰ ওপৰতো খোৱা লোৱা বেছিকৈ হৈ আছে, সেইটো কাৰণে ইনফেক্ট চুগাৰ মিঠা বস্তুটো খালেতো হ'বই। চ' সদায় এইটো নহয় যে মিঠাটো খাই থাকিলে এজন ব্যক্তিৰ চুগাৰ হৈ যাব পাৰে, বাট আৰু কিছুমান ফেক্টৰ আছে, জেনেটিকেল ফেক্টৰ আছে, ফেমিলি হিষ্ট্ৰীৰ কাৰণে হ'ব পাৰে, চ' সেইখিনি এই ফেমিলি হিষ্ট্ৰীৰ কাৰণে ডায়েবেটিছ হ'ব পাৰে, বাকীখিনি ফেক্টৰ আপোনাক ক'লোৱে, ষ্ট্ৰেছ হৈ গ'ল, মেডিচিন হৈ গ'ল, সেইবিলাক কাৰণেও এজন ব্যক্তি ডায়েবেটিক হৈ যাব পাৰে।
0: এজন মানুহৰ খুব কম বয়সত 20 বছৰ 15 বছৰত এজন কিশোৰৰ 15 বছৰ বয়সত ডায়েবেটিছ আৰম্ভ হোৱা দেখা যায়, সেইবিলাকত এই বংশানুক্ৰমিক কথাটো আছে নে অন্য তাত কিবা কাৰক থাকে?
1: যোনটো কম বয়সত ডায়েবেটিছ হয় এইটো অটো ইমিউন ডিচৰ্ডাৰ বুলি কোৱা হয়, ঠিক আছে, এইটো বংশগত বুলি কথা নহয়, ঠিক আছে, টাইপ 1 কেটেগৰী বুলি কওঁ, মানে ডায়েবেটিছৰ টাইপ 1 টাইপ 2 থাকে, চ' যিকেইটা ডায়েবেটিক পেচেণ্ট মানে বিল' 18 ইয়াৰ্ছ এডলেচেণ্ট এজৰ তলত মানে বিল' 18 ইয়াৰ্ছ অফ এজত থাকে, সেইকেইটা ডায়েবেটিক আমি মানে টাইপ 1 সাধাৰণতে টাইপ 1 ডায়েবেটিক বুলি কওঁ, সেইটো অটো ইমিউন ডিচৰ্ডাৰৰ কাৰণে সেইখিনি মানে ডেভেলপ হয়, মানে সেইকেইটা পেচেণ্টৰ আপোনাৰ ইনচুলিন যোনটো আমাৰ যোনটো প্ৰক্ৰিয়া দি চুগাৰ কণ্ট্ৰল হয় সেই অৰ্গেনটোহে মানে ভালকৈ মানে ডেভেলপ নহয়, আইডাৰ কিবা এটা কাৰণৰ কাৰণে ইমিউন ছিষ্টেমৰ কাৰণে সেই তাৰ পৰা ইনচুলিন প্ৰডাকশ্যনটো নহয়।
0: কেনেকৈ এজন মানুহে সন্দেহ কৰিব যে মোৰ শৰীৰত চুগাৰৰ পৰিমাণ বৃদ্ধি পাইছে? সদায়তো ডক্টৰৰ ওচৰত নাযায়।
1: নাই নাই নাই, চাপ'জ

0: এজন পেচেণ্ট যাক কাৰোবাৰ পেচাব মানে বেছিকে হোৱা হৈছে, ঠিক আছে, দিনটোত মানে 8 বাৰ 10 বাৰ পেচাব লৈ পেচাব কৰিবলৈ গৈ আছে, মানে ফ্ৰিকুৱেঞ্চিটো বাঢ়ি গৈছে, বা লেথাৰ্জি ফিল কৰি আছে, বা এলাহ ভাৱ ফিল কৰি আছে, উইকনেছ ফিল কৰি আছে, চ' বা চকুৰ প্ৰব্লেম ডেভেলপ কৰিছে, মানে দেখাত মানে অলপ ভাল ক্লিয়াৰ দেখা পোৱা নাই, কিছুমান এইবিলাক চিম্পলি মানে পলিউৰিয়া ডিছফেজিয়া এইবিলাক আমাৰ টাৰ্ম আছে, সেইবিলাক যদি কণ্ডিশ্যন যদি থাকে তো পেচেণ্ট এজন মানে চুগাৰ চেকআপৰ কাৰণে যাব পাৰে, ভাবিব পাৰে যে মোৰ চুগাৰ মেবি ডেভেলপ হৈছে।
1: হয় হয়, আৰু এই চুগাৰ চেকআপ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কেইবাটাও প্ৰক্ৰিয়া আছে, আমাৰ ৰাতিপুৱা এবাৰ কৰিব পাৰে বা খোৱাৰ পিছত কৰা, এনেই সাধাৰণতে প্ৰথম কেনেকৈ কৰাটো উচিত?
0: চাওক, এজন ব্যক্তি যদি চুগাৰটো চেক কৰে তো দুটা দুটা কম্পনেণ্ট চেক কৰিব লাগে, যোনটো হয় আমি ফাষ্টিং খালী পেটত, আৰু PPBS পোষ্ট প্ৰেণ্ডেল ব্লাড চুগাৰ যোনটো খোৱাৰ 2 ঘণ্টা পিছত। চ' খালী পেটৰ চুগাৰটো এটলিষ্ট মানে ৰাতি যোনটো ফাষ্টিং যোনটো হ'ব লাগে 8 to 10 hours ফাষ্টিং, 8 ঘণ্টা বা 10 ঘণ্টাৰ এটা গেপ হ'ব লাগিব, সেইখিনি সময় ফাষ্টিং থাকিব লাগিব, আৰু ফাষ্টিং তেতিয়া ব্লাড চেম্পলটো কালেক্ট কৰিব লাগিব। চ' সেইটো ব্লাড চেম্পলত মানুহ বহুতে কয় যে পানীও খাব নালাগে বা কিবা কৰিব নালাগে, নাই পানী খাব পাৰে, যিহেতু আমি জানো ৱাটাৰৰ পানীত কোনো মানে চুগাৰৰ কোনো কম্পনেণ্ট নাই, চ' আমি পানী খাব পাৰোঁ। তাৰ উপৰিও আপুনি পিপিটো আমি এটা খোৱা লোৱা যেতিয়া কৰোঁ, খোৱা লোৱা কৰা সময়ৰ পৰা 2 ঘণ্টা 2 আৱাৰ PP মানে 2 ঘণ্টাৰ পিছত আমি ব্লাড চেম্পলটো কালেক্ট কৰাব লাগিব। চ' সেইটো হৈ গ'ল ফাষ্টিঙৰ পিপি। আৰু এটা কম্পনেণ্ট হৈ গ'ল ৰেণ্ডম, ৰেণ্ডম মানে যিকোনো সময়ত আমি চুগাৰটো চেক কৰিছোঁ তাকে আমি ৰেণ্ডম ব্লাড চুগাৰ বুলি কওঁ। আৰু সাধাৰণতে ফাষ্টিং এজন পেচেণ্টৰ 70 বা 100 বা 110 ভিতৰত থাকিব লাগে, আৰু যোনটো খোৱাৰ পিছত ব্লাড চুগাৰটো below 140 আৰু ৰেণ্ডমো below 140 থাকিব লাগে। তাৰ ওপৰত যদি থাকে মানে নৰ্মেলতকৈ বেছি থাকে তো আমি ক'ৰবাত ন ক'ৰবাত ভাবিম যে পেচেণ্ট এজন ডায়েবেটিজ ৰোগলৈ আগবাঢ়ি গৈ আছে। চ' তাতে আৰু এটা কম্পনেণ্ট থাকে 3 মাহৰ চুগাৰৰ এভাৰেজ HbA1c, এইটো গ্লাইক'চাইলেটেড হেমগ্ল'বিন বুলি কোৱা হয়। যি মানে গ্লাইক'চাইলেটেড মানে গ্লাইক'চাইলেটেড মিনছ গ্লুক'জ আৰু হেমগ্ল'বিন মানে আপনি গম পাই আছে। সো গ্লুকোজটো মানে কি হেমোগ্লোবিনৰ লগত মানে বাইন্ড হৈ থাকে 3 মাহ। সো হেতু কাৰণে ৰেড ব্লাড সেলটো বাইন্ড হৈ থাকে 3 মাহৰ পিছত ডিস্ট্ৰয় হয়। এই 3 মাহৰ এই মানে ৰেকৰ্ডটোক আমি HbA1c কওঁ। হেতু দিও আমি মেইনলি ডিটাৰমাইন কৰোঁ যে একজন ব্যক্তি মানে চুগাৰ মানে ডেভেলপ হৈছে কি হোৱা নাই। সেইটো ভেলু নৰ্মেলি 4-6 মাজত থাকিব লাগে। কোনো এজন ব্যক্তি যদি 6 তাৰ পাৰ্চেণ্টেজত আমি কেলকুলেট কৰোঁ, 6ৰ পৰা ওপৰত মানে 6ৰ ওপৰত যদি থাকে তো আমি সেইজন পেচেণ্টক আমি ডায়েবেটিক বুলি ক'ব পাৰোঁ।
1: হয়, এতিয়া আপুনি কেইবাটাও পৰীক্ষাৰ কথা ক'লে, আৰু তাৰ ভিতৰত সাধাৰণতে মানুহে যিটো সাধাৰণভাৱে কৰে এইটো ব্লাড চুগাৰ লেভেলটোকে চাই, হয়তো এইটো ফাষ্টিং চাই, পিপি চাই, অথবা আপোনাৰ ৰেণ্ডম চাই। সাধাৰণতে আপোনালোকে কিমান কোনটো সীমাৰ পিছত তাক ক্ৰিটিকেল সীমা বুলি ধৰে, মানে ঔষধ দিয়া আৰম্ভ কৰে?
0: আমি কিছু এইটোতো বহুতখিনি কথা আছে। সাধাৰণতে আমি যি ক'লোঁ 150, 60, 70 লৈ যেতিয়া পেচেণ্টৰ চুগাৰ তেতিয়া আমি কওঁ আমি ডায়েট এণ্ড ফিজিকেল এক্টিভিটি কৰিব দিওঁ, মানে খোৱা লোৱাখিনি বাচ কৰিব মানে কণ্ট্ৰল কৰিব দিওঁ, ফিজিকেল এক্টিভিটি কৰিব দিওঁ। সেইটো দি কৰিলে কি হয়, ইনচুলিন যিকেইটা ৰেজিষ্টেণ্ট হৈ থাকে সেইখিনি বস্তু যদি কৰা হয়, এক্সাৰচাইজ কৰা হয়, ইনচুলিন চেঞ্চিটিভিটিটো বাঢ়ি যায়, চুগাৰটো অট'মেটিক কণ্ট্ৰল হয়। মানে এজন ব্যক্তি এজন ৰোগী যদি সেইখিনি বস্তু নকৰে আৰু চুগাৰটো 150, 60, 70 থকাৰ পিছতো যদি সেইখিনি বস্তু মানি নচলে, তো উইদিন আ 2-3-6 মান্থৰ পিৰিয়ডতে তেওঁৰ চুগাৰটো 250 শ্বুটআপ হৈ যাব। চ' তেতিয়া মানে কি হ'ব, আমি ডেফিনেটলি মেডিচিন আমি এডভাইচ কৰিব লাগিব। চ' এনেকুৱা ধৰণৰ কথা আৰু।
1: এতিয়া আপোনালোকে যেতিয়া এজন ৰোগীক দেখিছে যে এইটো তেওঁলোকে 140 ক্ৰছ কৰি পাৰ হৈ গ'ল, তেওঁ ডায়েবেটিক, আৰু এতিয়া এইটো ৰিভাৰ্চেবল, তাৰমানে এইটোৰ পৰা তেওঁ ঘূৰি আকৌ নৰ্মেল হোৱাৰ সম্ভাৱনা থাকে, দৰৱ হওক বা যেনেকৈ চিকিৎসাৰে হওক, নে তেওঁৰ এইটো এটা মানে এইটো তেওঁৰ ডায়েবেটিক হৈ গ'ল আৰু তেওঁ কিছুমান হেৰিৰ ভিতৰত নাথাকিলে, নিয়মৰ ভিতৰত নাথাকিলে তেওঁ ডায়েবেটিক হ'বই?
0: চাওক, এবাৰ যদি চুগাৰ পেচেণ্টৰ বাঢ়ে, ডেট মিনচ ক'ৰবাত ন ক'ৰবাত আপোনাৰ চেল ডেমেজ হৈছে য'ৰ পৰা ইনচুলিন প্ৰডিউচ হৈ আছিল। চ' ওৱান্স ডেমেজ ইজ পাৰ্মানেণ্ট ডেমেজ, অ'কে, সেইটো আমি ৰিটাৰ্ণ বেক কৰিব নোৱাৰোঁ। বাট আমি যোনটো সময়ৰ পৰা আমি গম পাওঁ যে পেচেণ্ট এজন ৰোগী এজন মানে ডায়েবেটিক হৈছে, সেইটো সময়ৰ পৰা যদি আমি গোটেইখিনি ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি চলোঁ, নিজৰ লাইফষ্টাইল মডিফিকেশ্যন যিকেইটা মই কৈ আছিলোঁ সেইখিনি যদি কৰোঁ, খোৱা ক্ষেত্ৰত আমি গোটেইখিনি বাছ কৰি চলোঁ, তেনেহ'লে আমি নিজে বেমাৰটোক লিমিট কৰি ৰাখিব পাৰিম, ঠিক আছে, আগবাঢ়িব নিদিম দিব নোৱাৰোঁ, ঠিক আছে। সেইখিনি বস্তু ফ'ল' কৰিব, লগতে যদি মেডিচিনৰ ৰিকুৱাৰমেণ্ট হয় তো মেডিচিনটো লাগিব, ৰেগুলাৰ ডক্টৰ চেকআপটো লাগিব।
1: আৰু মেডিচিনৰো আমি দেখিছোঁ যে আপোনালোকে মুখত খোৱা দৰৱ পিল জাতীয়

0: ঔষধটো দিয়ে। তাৰোপৰি আমি বহুতকে ইনচুলিন লোৱা দেখিছোঁ, ইনজেকশ্যন লোৱা দেখিছোঁ, গতিকে সেইটো কোনটো ষ্টেজ?
1: ডায়েবেটিছত ষ্টেজ বুলি একো নাথাকে। মানুহ আমাৰ তাত আমাৰ ওচৰলৈ আহে ৰোগী, বহুতে কয় এইটো ইনচুলিন দিয়া মানে লাষ্ট ষ্টেজ হৈ গ'ল, আমি ইয়াৰ পিছত মৰি যাম বা এনেকুৱা বিভিন্ন ধৰণৰ মানে কি মিনচ লেমেন টাইপ টক কৰে। বাট আমি বুজাওঁ পেচেণ্টক যে কোনো ইনচুলিন দিয়া মানে কোনো ষ্টেজ নহয়। ইনচুলিন আমি প্ৰথম দিনৰ পৰা যেতিয়া ডায়েবেটিক গম পোৱা যায়, আমি অলপ হ'লেও ইনচুলিন যদি ৰিকুৱাৰমেণ্ট হয় আমি দিব পাৰোঁ, ইণ্ডিকেশ্যন যদি আছে। চ' সেনেকুৱা কোনো কথা নাই। কিছুমান ক্ষেত্ৰত ডায়েবেটিছ নৰ্মেলি সাধাৰণতে কি হয় যে এজন ৰোগী 10 বছৰ 15 বছৰ হোৱাৰ পিছত তেওঁৰ বডিৰ যোনটো ইনচুলিন ওলোৱা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হিচাপে বন্ধ হৈ যায়। চ' যেতিয়া ইনচুলিনটো ওলাই নাথাকে তো আমি মানে বাহিৰৰ পৰা মানে ইনচুলিনটো দিবই লাগিব চুগাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে। তো সেইটো এটা নৰ্মেল কথা, ইনচুলিন আমি কিয় প্ৰেছক্ৰাইব কৰিব লাগে। বহুত এনে কণ্ডিশ্যন আছে যে আমি ইনচুলিন প্ৰেছক্ৰাইব কৰোঁ বা ইনচুলিন এডভাইচ কৰিব লাগে, যেনেকা পেচেণ্ট কিবা ইনফেকশ্যন লৈ আহিছে, চুগাৰ বহুত বাঢ়ি আছে, অন ডেট মানে আমি ইনচুলিনটো এডভাইচ কৰিব লাগিব গ্লুক'জ টক্সিচিটিটো কমাবৰ কাৰণে। সেইখিনি এটা কথা হ'ল। কোনোবা এজন পেচেণ্ট চাৰ্জাৰী মানে কেটাৰেক্ট চাৰ্জাৰী কৰিব লাগে, গল ব্লাডাৰ চাৰ্জাৰী কৰিব লাগে, যিকোনো এনেকুৱা চাৰ্জাৰী কৰিব লাগে আৰু চুগাৰটো যদি বাঢ়ি থাকে, তেতিয়া আমি ইনচুলিনৰ মাধ্যমেদি চুগাৰটো কণ্ট্ৰল কৰি অপাৰেশ্যনটো কৰাওঁ। যে ইন ফিউচাৰ যি উন থাকে মানে যিকেইটা মানে আপোনাৰ যিটো অপাৰেটেড এৰিয়া থাকে সেইখিনি ভাল সোনকালে শুকাবৰ কাৰণে ইনচুলিন বেনিফিট কৰে।
0: হয়, এতিয়া এইখিনি হৈছে আমি ঠিক জানিবলগীয়া কথা যে ডায়েবেটিক কাক কয়, কোন পেচেণ্টক, কেনেকুৱা মানুহক ডায়েবেটিক বুলি কোৱা হয়। আৰু তাত এই যে বিভিন্ন ধৰণৰ আপুনি কৈছে ঔষধ সেৱন কৰা, ইনচুলিন লোৱা, এইবিলাক প্ৰক্ৰিয়া তাত আহে। মানুহ এজনে যদি এই ডায়েবেটিক অৱস্থাটোত যদি কোনো ধৰণৰ ইণ্টাৰভেনশ্যন বা কোনো ধৰণৰ তেওঁ চিকিৎসাৰ সহায় নল'লে তেতিয়াহ'লে কি কি হ'ব পাৰে?
1: চাওক, এনেতো চিকিৎসা ল'ব লাগে যদি আপুনি
0: না, মই এইকাৰণে কৈছোঁ, আমাৰ আপুনি ধৰি লওক কোনোবা এজন মানুহৰ অজ্ঞাতসাৰে, আমি এনেকুৱা মানুহৰো কথা শুনিছোঁ যে নাজানেই তেওঁ কিন্তু চুগাৰ লেভেলটো 400 পাৰ হৈ গৈছে।
1: ডেফিনেটলি হাই চুগাৰ হৈ থাকিলে এখেতৰ কিডনীৰ প্ৰব্লেম হ'ব, ফাৰ্ষ্ট চকুৰ প্ৰব্লেম হ'ব মেইনলি, মানে সেইটো কিছুমান কমপ্লিকেশ্যন আছে মানে মেক্ৰ' এণ্ড মাইক্ৰ'ভাস্কুলাৰ কমপ্লিকেশ্যন। বাট সাধাৰণ হিচাপে মানে কি মাইক্ৰ'ভাস্কুলাৰ কমপ্লিকেশ্যন মানে সৰু ব্লাড ভেচেল যিকেইটা থাকে য'ত থাকে মানে যেনে কিডনী হৈ গ'লে চকুত ৰেটিনাত
0: থাকে,
1: তো ৰেটিনা বুলি ৰেটিনোপেথী বুলি কয়, আৰু কিডনী যদি প্ৰব্লেম হ'লে নেফ্ৰ'পেথী বুলি কয়, আৰু নাৰ্ভৰ প্ৰব্লেম হয় সেইটো নিউৰ'পেথী বুলি কয়, সেইটো আপোনাৰ কমপ্লিকেশ্যন হ'ল। আৰু যিকেইটা ডাঙৰ ব্লাড ভেচেল থাকে, ব্লাডৰ নলী থাকে, যেনেকৈ ষ্ট্ৰক হ'ব পাৰে, চিবি মানে আপোনাৰ আপোনাৰ হাৰ্ট এটেক হ'ব পাৰে, সেইকেইটা মানে আপোনাৰ মানে কমপ্লিকেশ্যনত আহে। ঠিক আছে,
0: গতিকে লাহে লাহে আপুনি যিটো কৈছে যে মানুহৰ চকুৰ সমস্যা হ'ব পাৰে বা তেনেকে আপোনালোকৰ কিডনি ফেইলাৰ এই ধৰণৰ কথা বা আপুনি ষ্ট্ৰক বা আপুনি হাৰ্ট এটেক এই ধৰণৰ
1: মানে কার্ডিওভাস্কুলাৰ মানে হাৰ্টৰ ৰিস্কটো বাঢ়ি যাব পাৰে
0: তেনেকুৱা। গতিকে চুগাৰ যদি মানুহৰ নিয়ন্ত্ৰণত নাথাকে, মানুহজনৰ কিবা ধৰণে যদি কথাখিনি ইগনোৰ কৰা হয়, মানুহজনে ভবাই নাই যে তেখেতৰ চুগাৰ ইমান বাঢ়ি গৈছে। আমি বহুত ক্ষেত্ৰত দেখিছোঁ মানুহৰ চুগাৰ লেভেলটো, শৰীৰত থকা শৰ্কৰাৰ পৰিমাণটো ইমান বেছি বাঢ়ি যায় কিন্তু তেখেতে গম নাপায়, হয়তো কথাবিলাক লক্ষ্য কৰা নাছিল যে মোৰ এনেকুৱা হৈ আছে। এনেকুৱা অৱস্থাত হৈ কি মানুহৰ হঠাৎ এদিন দেখে যে বহুত বেছি আছে তেওঁৰ চুগাৰ, আৰু তাৰ কাৰণে হঠাৎ এদিন কিবা ধৰণৰ সমস্যা এটা হোৱাৰ কাৰণে চুগাৰটো ধৰা পৰে, গতিকে তেনেকুৱা কথা। তাৰোপৰি আপুনি কৈছে যে মানুহৰ এনেই চুগাৰ বেছিকৈ থাকিলে ঠিক কটা মেলা যিবিলাক হয় তাৰ পৰা সেই ব্লাড কোৱাগুলেট কৰাত বা গোট মৰাত বা সেইটো স্বাভাৱিকলৈকে অহাত অসুবিধা হয় নেকি?
1: হয়, চুগাৰটো যেতিয়া বডিত শৰীৰত বাঢ়ি থাকে তেতিয়া আপোনাৰ হিলিং প্ৰচেছ মানে শুকুৱাই যোনটো ঘাঁহটো শুকুৱাব লাগে সেইটো অলপ ডিলে হৈ যায়। ঠিক আছে, চুগাৰটো বাঢ়ি থকাৰ কাৰণে সেইখিনি বস্তু প্ৰক্ৰিয়াটো হ'ব নিদিয়ে ঠিক আছে, হিলিং প্ৰচেছটো হ'ব নিদিয়ে আৰু ইনফেক্ট তাতে ইনফেকশ্যন হৈ যায়।
0: গতিকে এইবিলাক কথাও মানুহক অকণমান ৱাৰ্নিং হ'ব পাৰে নহয় কাৰোবাৰ, যদি সাধাৰণতে সেইটো কেনেকুৱা লেভেলৰ পিছত হয়, ঠিক 140 মান ক্ৰছ কৰিলে হ'বনে?
1: সাধাৰণতে এনেকুৱা নহয় মানে ডেফিনেটলি মানে চুগাৰটো বহুত হাই হৈ থাকিব লাগিব, 300-400 এনেকুৱা চুগাৰ হৈ থাকিলে যিকোনো কাটা মেলা যদি হয় আপোনাৰ সেইখিনি ঘাঁহটো নুশুকায় আৰু ইনফেক্ট সেইখিনি এৰিয়াত আপোনাৰ ইনফেকশ্যনো হৈ যাব পাৰে।
0: আৰু তাৰোপৰি মানুহক দেখিছোঁ আমি যে যদি তেনেকৈ নিয়ন্ত্ৰণত নাৰাখে বা বহুত দেৰি হয়, ধৰকজন মানুহ এজনৰ চুগাৰ বহুত ওপৰলৈকে গৈছে তাৰপিছত তেখেত চিকিৎসালয় আহিছে, তেতিয়া তেখেতৰ লংগিভিটিত কিবা তেখেতৰ জীৱন আয়ুসকালত কিবা প্ৰভাৱ পৰিব পাৰে নেকি?
1: যেতিয়ালৈ এখেতৰ কোনো যদি কমপ্লিকেশ্যন নহয়, এওঁৰ চুগাৰ 500-600 যদিও হৈ আছে বাট কোনো কমপ্লিকেশ্যন হৈ থকা নাই, এওঁৰ মানে কিডনী লিভাৰ বা হাৰ্টৰ কণ্ডিশ্যন নৰ্মেল হৈ আছে, তো আমি লংগিভিটিত

0: কোনো প্ৰব্লেম নাই, নৰ্মেলি চলিব। বাছ এখেতৰ কি হ'ব যে আমি চুগাৰটো কণ্ট্ৰলত আনিব লাগিব। হাই চুগাৰ হৈ থাকিলে ডেফিনেটলি ইনিচিয়েলি আমি ইনচুলিন দি কিনে ইনচুলিন ৰেজিষ্টেণ্টটো কমাব লাগিব, আৰু টক্সিচিটি যোনটো গ্লুক'জ টক্সিচিটি বুলি কোৱা হয় সেইখিনি কমাবৰ কাৰণে আমি ইনচুলিনটো দি কেইদিনমানৰ কাৰণে চুগাৰটো কণ্ট্ৰল কৰি পিছলৈ আকৌ টেবলেটত আমি আনিব পাৰোঁ। ঠিক আছে, এনেকুৱা কোনো প্ৰব্লেম নাহিব যদি এনেকুৱা, কিন্তু মানে অহা দিনা এখেতৰ কোনো প্ৰব্লেম এৰাইজ হৈ নাথাকে।
1: হয় হয়, কিন্তু আপুনি যিটো কৈছে যে যদি বেছি মানুহৰ শৰীৰত শৰ্কৰাৰ লেভেলটো বা চুগাৰৰ লেভেলটো বেছি থাকে তেতিয়াহ'লে চকু হাৰ্ট মগজু বা এইবিলাক
0: ডায়েবেটিছৰ লগতো ডিপেণ্ড কৰে। মানে আজি আপুনি চুগাৰ মানে নতুনকে আপুনি গম পাইছে যে চুগাৰ মোৰ 400-500 আছে, তো লগে লগে আপোনাৰ চকু কিডনি সব একেবাৰে বেয়া হৈ যাব
1: বুলি কথা নহয়।
0: তো শ্লো প্ৰচেছ হয়, গ্ৰেজুৱেল প্ৰচেছ হয়, এটা সময়ত আপোনাৰ গ্ৰেজুৱেলি মানে ক্ৰনিক, যেনেকৈ আমি কিডনি বেমাৰ বুলি ক'লে আমি সেইটো বুজাই দিওঁ, ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ আমি ডায়েবেটিছৰ যি কিডনি ফেলাৰ বুলি হয়, ক্ৰনিক কিডনি ডিজিজ মানে ক্ৰনিক মানে বহুত দিনৰ পৰা হৈ
1: অৱশেষত গৈ সি বিকল হৈ যায়।
0: আৰু একিউটটো হয়, আমি একিউট ইঞ্জুৰিও হয় কেতিয়াবা, চাব কিছুমান পেচেণ্ট চাব যাৰ ডায়েবেটিক নাই, ডায়েবেটিক

0: প্রসেস হয়। এটা এটা সময়ত আপোনাৰ গ্ৰেজুৱেলি মানে ক্ৰনিক, যেনেকৈ আমি কিডনি বেমাৰ বুলি ক'লে আমি এইটো বুজাই দিওঁ, ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ আমি। ডায়েবেটিছৰ যি কিডনি ফেলাৰ বুলি হয় ক্ৰনিক কিডনি ডিজিজ, মানে ক্ৰনিক মানে বহুত দিনৰ পৰা হৈ হৈ হৈ হৈ
1: অৱশেষত গৈ সি বিকল হৈ যায়।
0: অঁ, আৰু একিউটটো হয়, আমি একিউট ইঞ্জুৰিও হয় কেতিয়াবা চাব, কিছুমান পেচেণ্ট চাব যাৰ ডায়েবেটিক নাই, ডায়েবেটিক নহয় চুগাৰ নাই, তথাপিও কিডনি ক্রিয়েটিন বাঢ়ি গৈছে ডিউ টু সাম ইনফেকশন। সো হেইটো হৈ গ'ল একিউট কিডনি ইঞ্জুৰি, বা কিবা কিডনি পেচাবৰ নলীত ষ্ট'ন আছে সেইটো কাৰণে ক্রিয়েটিন বাঢ়ি যাব পাৰে, বা ইউৰিন ইনফেকশ্যনৰ কাৰণে, সেইটো হ'ল একিউট কিডনি ইঞ্জুৰি। আমি ডায়েবেটিছজন কি কয় ক্ৰনিক, মানে ডায়েবেটিছ এজন ৰোগী 10 বছৰ 15 বছৰ 20 বছৰ ডায়েবেটিছ হোৱা থকা পিছত আৰু যদি ভালকৈ কণ্ট্ৰলত ৰাখা নাই, তেনেহ'লে সেইজন ব্যক্তি বহুত সোনকালে কিডনি বা লিভাৰ বা হাৰ্টৰ প্ৰব্লেমটো ডেভেলপ কৰিব পাৰে।
1: হয় হয়। আৰু তাৰ লগত মানে মানুহৰ ভোক লগা বা এনেকুৱা কিবা সম্পৰ্ক আছে নেকি?
0: হয়, কিছুমান ৰোগী মানে বেছি বেছিকৈ ভোক লগাও
1: হয়,
0: ভোক লগাও হয়, বেছি বেছিকৈ খাবলৈ মন যায়। সেইটোত কি হয় যে যেতিয়া ডায়েবেটিক হৈ থাকে এজন ব্যক্তি খায়, আৰু সেইটো খোৱাৰ পিছত মানে ফাষ্ট চুগাৰলৈ কনভাৰ্ট হৈ যায়, আকৌ পেটটো খালী হৈ যায়, আৰু ভোক লাগে, ভোক লাগে। সেই যে ব্যক্তি দিনটো খাই থাকে খাই থাকে, সেইকাৰণে চুগাৰটো আৰু
1: বাঢ়ি যায়। হয়,
0: সেইটো এটা চিম্পটম হয়।
1: সেইটো মানে খুব বেছিকৈ বেছিকৈ যদি মানুহজন মানে ভোকাতুৰ হৈ থাকে, ভোক লাগি থাকে সঘনাই, তেতিয়াও মানুহে সন্দেহ কৰিব লাগে। এনেই ব্লাড চুগাৰ লেভেলটো কিমান দিনৰ মূৰে মূৰে চোৱা উচিত ধৰকচোন এটা বয়সৰ পিছত?
0: যোনজন ডায়েবেটিক ব্যক্তি হয় এওঁ মানে একচুৱেলি মান্থলি চুগাৰটো মনিটৰ কৰিবই লাগে, বাট এজন ব্যক্তি যাৰ চুগাৰ নাই এটলিষ্ট 6 মান্থত চুগাৰটো চেক
1: হয়। তাৰমানে সাধাৰণ মানুহৰ কথা কৈছোঁ, যিজন মানুহৰ আজিলৈকে ধৰকচোন কোনো তেওঁৰ চুগাৰৰ মানে কোনো অসুবিধা নাছিলে, তেওঁ 6 মাহত এবাৰ ব্লাড চুগাৰ লেভেলটো
0: যি হিচাপে এতিয়া মানে আমাৰ এছিয়াতে আমাৰ ইণ্ডিয়া এটা কেপিটেল হৈ ফুৰিছে মানে ডায়েবেটিছৰ ক্ষেত্ৰত, প্ৰত্যেক 10 জন ৰোগীত মানে 2-3 জন ৰোগী ডায়েবেটিক হৈ আছে। চ' সেইটো ক্ষেত্ৰত মানে আমি এটা প্ৰিকশ্যন হিচাপে মানে কি ভাবে আমি প্ৰত্যেক 6 মাহ বা 1 বছৰৰ ভিতৰত চুগাৰ আমি ৰেগুলাৰ মনিটৰিং হিচাপে চেক আপ কৰিব লাগে।
1: ঠিক আছে ডক্টৰ আহমেদ, আপোনাক ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে আমি আকৌ লগ পাম, আকৌ কথা পাতিম এই বিষয়ত। আজিলৈ নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।
3: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
4: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে, ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1-800-420-2233 কল কৰক।
5: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল। হৈ গল বাজেট? অঁ, 5,000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা? নলওঁ। যোৱা মাহত হেতু লৈছিলো, আৰু এযোৰ? নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বচোৱা ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী।
6: টকাৰ লোন ততালিকে জানানে কোনে দিছে? সুদ বা কিমান? লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে লব লাগে, ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি। হৈ গল ব্যৱস্থা। দৰমহা এডভান্সত দিছো।
7: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
8: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
7: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
9: मन की बात है जन जन की, सभी की कुछ अपनी सी, संघर्षों के कुछ किस्से, कहानी कुछ सफलताओं की, अनकही विरासत की, उम्मीदें नए भारत की। महीने के आखिरी रविवार का रहता है इंतजार।

আজি পুৱা 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। নেপালত যোৱা বুধবাৰৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেছৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275 ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128 প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান পোৱা হোৱা নাই। ইপিনে নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 675 বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 320 বিদেশী নাগৰিকৰ লগতে প্ৰায় 2400 লোক সন্ধানহীন হৈ আছে। এতিয়ালৈকে 261 বিদেশী পৰ্যটককে ধৰি 4400 অধিক লোকক উদ্ধাৰ আৰু স্থানান্তৰ কৰা হৈছে। নেপাল আৰক্ষীয়ে জনোৱা মতে 8 জিলাৰ পৰা 675 মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত চিটৱান, নাভালপাৰাচি পূব আৰু নাভালপাৰাচি পশ্চিম জিলাত সৰ্বাধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাছোৱা জিলা কৰ্তৃপক্ষই জনোৱা মতে বৰষুণ আৰু কুঁৱলীৰ বাবে সাময়িকভাৱে বন্ধ ৰখা উদ্ধাৰ আৰু সাহায্য অভিযান কালি পুনৰ আৰম্ভ হৈছে। চীনৰ ফালে থকা সীমান্তত 7 লোকৰ মৃত্যু হোৱাৰ লগতে 550 অধিক লোক সন্ধানহীন হৈ আছে বুলি চীনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইপিনে পুনৰ বৰষুণে পৰিস্থিতি জটিল কৰি তুলিছে। ক্ৰমশঃ প্ৰতিকূল হ'বলৈ ধৰা বতৰ আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ ফলত বানত বেয়াকৈ প্ৰভাৱিত কোনো কোনো অঞ্চলত উদ্ধাৰ অভিযান চলোৱাত অসুবিধা হোৱাৰ আশংকাই দেখা দিছে। অসমৰ জাতি জনগোষ্ঠীৰ ঐতিহ্যক সন্মান কৰা তথা বৈচিত্ৰক আদৰ আৰু ঐক্যক শক্তিশালী কৰাই চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাৰ গৰুধৰীয়াত 3 দিনীয়াকৈ অনুষ্ঠিত

0: অৰ্ধ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ পঞ্চদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশ লৈ শ্ৰীসোণোৱালে কালি এইদৰে কয়। মটক জনগোষ্ঠীয় গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। এই অনুষ্ঠানতে কালি শদিয়াৰ বিধায়ক বলিন চেতিয়াক মটক জনগোষ্ঠীৰ বীৰ পুৰুষ মতা টুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মটক যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰচেষ্টাৰ শলাগ লৈ কয় যে ৰাজ্যৰ অধিকাংশ লোক এই বীৰ পুৰুষগৰাকীৰ বিষয়ে জ্ঞাত নহয়। মতা টুকুৰা বৰুৱাৰ নামত বঁটা প্ৰদানে তেওঁৰ বীৰত্ব আৰু কৰ্মৰাজিৰ বিষয়ে জনাৰ প্ৰতি মানুহক আগ্ৰহী কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: আমাৰ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচীৰ যোগেদি এটা উত্তম পদক্ষেপ হাতত লৈছে। বীৰ পুৰুষ মতা টুকুৰা এই মহান বীৰগৰাকীৰ সন্দৰ্ভত অসমৰ অধিকাংশ মানুহৰে তেখেতৰ বিষয়ে জ্ঞাত নহয় আৰু তেখেতে সৰ্বানন্দ সিংহ যেতিয়া মটকৰ ৰজা আছিল সেই সময়ত তেখেতৰ ভূমিকা কি আছিল, কেনেধৰণে ৰণক্ষেত্ৰত বীৰত্ব প্ৰদান কৰিছিল, কেনেধৰণে নিজৰ অধীনত থকা সৈন্য বাহিনীক একত্ৰিত কৰিছিল আৰু আত্মবিশ্বাস জগাই তুলিছিল তেখেতৰ বীৰত্বৰ কৰ্মৰাজিয়ে, এই কথাবিলাক বৰ্তমান সময়ত থকা আমাৰ উঠি অহা প্ৰজন্মই জনাটো একান্তই দৰকাৰ। কাৰণ অসমৰ বুকুত মটক জনগোষ্ঠীক মানুহে জানে, অত্যন্ত পৰাক্ৰমী জনগোষ্ঠী অসমৰ বুকুত। অসমীয়া জাতিক যদি কোনোবা জনগোষ্ঠীয়ে অত্যন্ত আত্মবিশ্বাস প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে, সেই জনগোষ্ঠীটো হৈছে মটক জনগোষ্ঠী।
0: অনুষ্ঠানত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ নিৰ্মল চাহিৱালক সুশীল গগৈ স্মাৰক সাহিত্য বঁটা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকী যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ সমৰকলা, কৌশল, কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ পিছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো চিত্ৰালী গোস্বামীৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথা আৰু ৰমেন চৌধুৰীৰ প্ৰযোজনাৰে চিত্ৰালী গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজে অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা

0: জ্যেষ্ঠ নাগরিক সকলোরে বাবে উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: কীৰ্তি কমল ভূঞাৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী অপূৰ্ব কুমাৰ দাস, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: কীৰ্তিকমল ভূঞাৰ গীতৰ কথা আৰু মুকুল বৰুৱাৰ প্ৰযোজনাৰে সেয়া আছিল অপূৰ্ব কুমাৰ দাস।
1: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত পাণিবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক নিৰুপমা বৰুৱাৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা নগেন বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

নগেন বৰাৰ গীতৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰে নিৰুপমা বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা প্ৰফুল্ল পাঠকৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

প্রফুল্ল পাঠকৰ গীতৰ ৰচনা আৰু ৰমেন চৌধুৰীৰ প্ৰযোজনাৰে ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।

0: প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক অনিল কলিতাৰ গীতৰ কথাৰে তৰুলতা দেৱীৰ কণ্ঠৰীতি গীত।

অনুষ্ঠানত সেয়া আছিল তৰুলতা দেৱী। গীতটিৰ কথা আছিল অনিল কলিতাৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 জন ভাৰতীয় লোকক উদ্ধাৰ, বানত মৃত্যুৰ সংখ্যা 675লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। আকাশবাণী মন কী বাতত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু ডুবাইত অনুষ্ঠিত T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। নেপালত যোৱা বুধবাৰৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275জন ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128জন প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান পোৱা হোৱা নাই। ইপিনে নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 675লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 320জন বিদেশী নাগৰিকৰ লগতে প্ৰায় 2400 লোক সন্ধানহীন হৈ আছে। এতিয়ালৈকে 261গৰাকী বিদেশী পৰ্যটককে ধৰি 4400ৰো অধিক লোকক উদ্ধাৰ আৰু স্থানান্তৰ কৰা হৈছে। নেপাল আৰক্ষীয়ে জনোৱা মতে 8খন জিলাৰ পৰা 675টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত চিটৱান, নাৱালপাৰাচী পূব আৰু নাৱালপাৰাচী পশ্চিম জিলাত সৰ্বাধিক মৃতদেহ উদ্ধাৰ হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাছুৱা জিলাৰ কৰ্তৃপক্ষই জনোৱা মতে বৰষুণ আৰু কুঁৱলীৰ বাবে সাময়িকভাৱে বন্ধ ৰখা উদ্ধাৰ আৰু সাহায্য অভিযান কালি পুনৰ আৰম্ভ হৈছে। চীনৰ ফালে থকা সীমান্তত 7জন লোকৰ মৃত্যু হোৱাৰ লগতে 550ৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি চীনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইপিনে পুনৰ বৰষুণে পৰিস্থিতি জটিল কৰি তুলিছে। ক্ৰমশ প্ৰতিকূল হবলৈ ধৰা বতৰ আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ ফলত বানত বেয়াকৈ প্ৰভাৱিত কোনো কোনো অঞ্চলত উদ্ধাৰ অভিযান চলিছে।

0: অসুবিধা হোৱাৰ আশংকাই দেখা দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে নেপালৰ বানত কালি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। নলবাৰী জিলাৰ এজন লোক সন্ধানহীন হৈ থকাৰ পাছতে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। 26 আগষ্টৰ পূৰ্বে জিলাখনৰ পৰা নেপাললৈ যোৱা লোকসকলৰ পৰিয়ালক প্ৰশাসনৰ সৈতে যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে জিলাখনৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা দুজন লোক নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যই প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ সমৰ কলাকৌশল, কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে। এই ভ্ৰমণকালত জোৱান তথা সামৰিক পৰিয়ালবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময়ো কৰে। আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত সন্মান গাঁওবুঢ়াৰে মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সন্মানিত কৰা হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আছাম ৰেজিমেণ্টত চেণ্টাৰত উপস্থিত হোৱা তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: I think today we cross-checked the record. Vishnuram Medhi came here, Bimala Prasad Shaliha came here. Today I got the opportunity to come here. Lot of boys from Assam are getting trained every year in Assam Regiment. Lot of memory, lot of history is there in Assam Regiment. An important point is that this regiment also reflect a sentiment of undivided Assam, that is Northeast region. So I am feeling very really happy, and I am also obliged that I was shown everything, had a good conversation, and I spent a very interesting day today. I mean, to see everything, I think one day is not enough. I have to come back again.
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। নগাঁও জিলাৰ 14খন গাঁও পুনৰ বানৰ কবলত পৰিছে। ইয়াৰ ফলত জিলাখনত বান ক্ষতিগ্ৰস্ত গাঁৱৰ সংখ্যা 71লৈ বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বামুণগাঁও, পুখুৰীপাৰ, টকৌবাৰী, মহখুচা, হাতীযুঁজোৱা পথাৰকে ধৰি গাঁওসমূহ প্লাবিত হৈ আছে। চামগুৰি ৰাজহচক্ৰত 1খন আৰু ৰূপহী ৰাজহচক্ৰত 2খন গাঁও বানৰ কবলত পৰিছে। এই পৰ্যন্ত জিলাখনৰ 17,904 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি 5,186 হেক্টৰৰো অধিক কৃষিভূমি বানত বুৰ গৈ আছে। ইপিনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত আজিৰে পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা জাননীৰ পাছতে চৰাইদেউ জিলাত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। জিলাখনৰ নামনি অঞ্চল বানপ্ৰৱণ এলেকাৰ লগতে প্ৰতিগৰাকী বাসিন্দাক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। ৰাইজক নৈপৰীয়া অঞ্চল, মথাউৰি নাইবা দুৰ্যোগ প্ৰৱণ স্থানসমূহলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। তদুপৰি কোনো ধৰণৰ অপপ্ৰচাৰত পতিয়ন নগৈ প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। যিকোনো জৰুৰী সাহায্যৰ বাবে 24 ঘণ্টাই মুকলি থকা হেল্পলাইন নম্বৰ 600-267-501 আৰু টোল ফ্ৰী নম্বৰ 1077-ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। অসমৰ জাতি জনগোষ্ঠীৰ ঐতিহ্য সন্মান কৰা তথা বৈচিত্ৰক আদৰ আৰু ঐক্য শক্তিশালী কৰাই চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাৰ গৰুধৰীয়াত 3দিনীয়াকৈ অনুষ্ঠিত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ 15ম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশ লৈ শ্ৰীসোণোৱালে কালি এইদৰে কয়। মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। এই অনুষ্ঠানতে কালি শদিয়াৰ বিধায়ক বলিন চেতিয়াক মটক জনগোষ্ঠীৰ বীৰ পুৰুষ মতা টুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মটক যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰচেষ্টাৰ শলাগ লৈ কয় যে ৰাজ্যৰ অধিকাংশ লোক এই বীৰ পুৰুষ

0: এগৰাকীৰ বিষয়ে জ্ঞাত নহয়। মতাটুকুৰা বৰুৱাৰ নামত বঁটা প্ৰদানে তেওঁৰ বীৰত্ব আৰু কৰ্মৰাজিৰ বিষয়ে জনাৰ প্ৰতি মানুহক আগ্ৰহী কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: আমাৰ সদৌ অসম মতক যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচীৰ যোগেদি এটা উত্তম পদক্ষেপ হাতত লৈছে। বীৰ পুৰুষ মতা টুকুৰা এই মহান বীৰগৰাকীৰ সন্দৰ্ভত অসমৰ অধিকাংশ মানুহৰে তেখেতৰ বিষয়ে জ্ঞাত নহয়। আৰু তেখেতে সৰ্বানন্দ সিংহ যেতিয়া মটকৰ ৰজা আছিল সেই সময়ত তেখেতৰ ভূমিকা কি আছিল, কেনেধৰণে ৰণক্ষেত্ৰত বীৰত্ব প্ৰদান কৰিছিল, কেনেধৰণে নিজৰ অধীনত থকা সৈন্য বাহিনীক একত্ৰিত কৰিছিল আৰু আত্মবিশ্বাস জগাই তুলিছিল তেখেতৰ বীৰত্বৰ কৰ্মৰাজিয়ে, এই কথাবিলাক বৰ্তমান সময়ত থকা আমাৰ উঠি অহা প্ৰজন্মই জনাটো একান্তই দৰকাৰ। কাৰণ অসমৰ বুকুত মটক জনগোষ্ঠীক মানুহে জানে, অত্যন্ত পৰাক্ৰমী জনগোষ্ঠী অসমৰ বুকুত। অসমীয়া জাতিক যদি কোনোবা জনগোষ্ঠীয়ে অত্যন্ত আত্মবিশ্বাস প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে, সেই জনগোষ্ঠীটো হৈছে মটক জনগোষ্ঠী।
0: অনুষ্ঠানত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ নিৰ্মল সাহেৱালক সুশীল গগৈ স্মাৰক সাহিত্য বঁটা প্ৰদান কৰা হয়। আই আই টি গুৱাহাটীৰ এটা গৱেষকৰ দলে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়, খোৱাপানী আৰু অনাময় বিভাগৰ ৰাষ্ট্ৰীয় জলজীৱন মিছনৰ অনুদানেৰে অতি কম খৰচত ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰোৱাত সফল জল পৰিশোধন প্ৰযুক্তি সাজি উলিয়াইছে। এই ব্যৱস্থাৰ জৰিয়তে কেইমিনিটমানৰ ভিতৰতে ভূগৰ্ভস্থ আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰাব পাৰি। আই আই টি গুৱাহাটী অধ্যাপক মিহিৰ কুমাৰ পুৰকাইত আৰু তেওঁৰ দলে চলোৱা গৱেষণাই এই দ্ৰুত আৰু অধিক কাৰ্যক্ষম ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াইছে। সমাগত শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পৰা তাৰকাৰ প্ৰচাৰকৰ সৰ্বাধিক সংখ্যা সন্দৰ্ভত পূৰ্বে জাৰি কৰা জাননীৰ সময়সীমা বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা বছৰ ছেপ্টেম্বৰ মাহত এখন জাননীযোগে শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলসমূহৰ সৰ্বাধিক কেইগৰাকী তাৰকাৰ প্ৰচাৰকে ভাগ ল'ব সেই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। যোৱা বছৰ এই নিৰ্বাচন অনুষ্ঠিত নহ'ল। ইয়াৰ পৰিপ্ৰেক্ষিতত আয়োগে কালি এখন জাননীযোগে পূৰ্বৰ এই নিৰ্দেশনাৰ ম্যাদ অনাগত শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে বৃদ্ধি কৰা হৈছে বুলি প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে তাৰকা প্ৰচাৰক সন্দৰ্ভত আন কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে। জাননী অনুসৰি স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক ৰাজনৈতিক দলে সৰ্বাধিক 20গৰাকী তাৰকা প্ৰচাৰক মনোনীত কৰিব পাৰিব।
2: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: তামোলপুৰৰ জিলা আয়ুক্ত চিমি কৰণৰ অধ্যক্ষতাত কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণৰ সৈতে জড়িত জিলা পৰ্যায়ৰ সমিতিৰ মাহেকীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱহাৰ, সৰবৰাহ আৰু বিক্ৰী ৰোধৰ লগতে যুৱ প্ৰজন্মক ইয়াৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰখা, শিক্ষানুষ্ঠানৰ সমীপত নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী ৰোধৰ ক্ষেত্ৰত বিভিন্ন বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিদ্যালয় আৰু ধৰ্মীয় অনুষ্ঠানৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সুৰাৰ দোকান থকাৰ বিষয়টোতো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্ত শিক্ষানুষ্ঠানৰ সমীপত নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানা সহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি-20 এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। শ্ৰোতাসকলে পৌৰাঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ভাস্বতী চক্ৰৱৰ্তীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওক।
4: শেহতীয়াকৈ নেপালত হোৱা জলপ্ৰলয়ৰ বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই বাতৰিক আমাৰ অসম কাকতে 19টা জলবিদ্যুৎ সুৰংগত প্ৰায় 1000 শ্ৰমিক জীৱনতে সমাধিষ্ঠ হোৱাৰ আশংকা এই শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে 5100 মিটাৰ উচ্চতাৰ পৰা 6,20,000 বৰ্গ কিলোমিটাৰ এলেকাত খহি পৰিছিল হিমবাহ, এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে হিমালয়ৰ বুকু ফালি নামিছিল বৰফ, পাথৰৰ সোঁত 20 কিলোমিটাৰ জুৰি অকল্পনীয় ধ্বংসলীলা, এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনৰ শিৰোনাম ফ্ৰেছ ৰেইনফল।

0: নিঙিন নেপাল ফ্লাড হিট এৰিয়াছ। দৈনিক অসম কাকতে প্ৰাকৃতিক বিপৰ্যয়ৰ কাল ৰূপ আকাশৰ চুনামী শিৰনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ী নৰেন্দ্ৰ মোডীৰ উজবেকিস্তান কিৰ্গিস্তান ভ্ৰমণৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম দাম কমিছে অসমবংগৰ চাহৰ। ভাৰতৰ হিমালয় অঞ্চলৰ প্ৰায় 200টা হিমবাহীয় হ্ৰদক অতি বিপদজনক বুলি প্ৰকাশ পোৱাটো এই প্ৰতিবেদনৰ বাতৰিকো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যৰ চাহ উদ্যোগৰ বিভিন্ন দিশ সামৰি প্ৰথম পৃষ্ঠাত এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে। ডঃ বৰ্ণালী ডেকাক কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিবৰূপে নিযুক্তি দিয়াৰ বাতৰিকো আজিৰ কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ডিব্ৰুগড় জিলাত নাহৰকটীয়া সমজিলা আয়ুক্ত বিৰাজ বৰুৱাই কালি নগাঘাট আয়ুষ্মান আৰোগ্য মন্দিৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ কালছোৱাত তেওঁ স্বাস্থ্যকেন্দ্ৰটোৰ সামগ্ৰিক কাৰ্যকলাপ, ৰোগী সেৱা, ঔষধৰ উপলব্ধতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নথি পত্ৰ সংৰক্ষণ আৰু স্বাস্থ্যসেৱাৰ মানসমূহ পৰ্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে জনসাধাৰণক অধিক উন্নত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰয়োজনীয় পৰামৰ্শ দিয়াৰ লগতে বিভিন্ন নিৰ্দেশনাও প্ৰদান কৰে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108জন ভাৰতীয় লোকক উদ্ধাৰ। বানত মৃত্যুৰ সংখ্যা 675লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। আকাশবাণীৰ মন কী বাতত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু ডুবাইত অনুষ্ঠিত T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
4: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত 11শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
3: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
4: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত পাণিবদ্ধ কৰা হ'ব।
3: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
4: আৰু 7575944600।
5: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
6: তেওঁলোকৰ বাবে মণিপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
5: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণিপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
7: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
8: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
9: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
10: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
11: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
10: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ

0: পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট।
1: অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: নমস্কাৰ অকনিহঁত, তোমালোকলৈ বহুতো মৰম শুভেচ্ছা জনাই আজিৰ মেললৈ মই জোনালী বাইদেৱে তোমালোক আটাইকে আদৰণি জনাইছো। আজিৰ মেলত তোমালোকৰ সৈতে কথা পাতিছে মামণি বাইদেৱে।
1: আজি আমাৰ মেলত ঢেৰ অকণি আহিছে, তোমাৰ নামটো কোৱা।
2: হৰ্ষিতা কলিতা।
1: হৰ্ষিতা ক'ৰ পৰা আহিছা?
2: ৰামপুৰৰ পৰা।
1: আজি আমাক মেলত কি শুনাবা?
2: কবিতা।
1: কবিতা আবৃত্তি কৰিবা, কৰা।
2: চৰাই।

0: বিলৰ পাৰত
1: হৈ গ'ল। বাহ, বৰ ধুনীয়া হৈছে। আমি এতিয়া হৰ্চ চিটাৰ কাৰণে কি কৰিম? অকণমানি ভণ্টি, ধুনীয়া বগা মূৰত বেন এডাল মাৰি আহিছে, কি নাম
0: তোমাৰ?
1: আজি আমাৰ মেলত কি শুনাবা? গান গাবা? গোৱা।
0: বিলতে হালিছে ধুমীয়া পদুমে,

0: গৈছিলোই।
1: হৈ গ'ল? বাহ, কি সুন্দৰকৈ গাইছে উৰ্জিতাই! ইমান সুন্দৰকৈ গীতটি গালে আমাৰ উৰ্জিতা কিন্তু একেবাৰে অকণমানেই, নহয়নে? এতিয়া আমি উৰ্জিতাৰ কাৰণে কি কৰিম ডাঙৰকৈ? অকণমানি ভণ্টি, কি নাম তোমাৰ?
0: নমস্কাৰ, মোৰ নাম জিজ্ঞাসা কলিতা।
1: তুমি ক'ৰ পৰা আহিছা?
0: নমতি শিৱদৌল আহিছো।
1: আজি আমাক মেলাত কি শুনাবা?
0: কাউৰী আৰু শিয়ালী।
1: কাউৰী আৰু শিয়ালী, বাৰু কোৱাচোন কি কবা?
0: ও মোলে কা।

0: এইখিনি হৈ গ'ল। জিজ্ঞাসাৰ কাৰণে কি কৰিম এতিয়া ডাঙৰকৈ? এইবাৰ অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: শ্ৰী ময়ূৰী কলিতা।
0: ময়ূৰী ক'ৰ পৰা আহিছা?
1: ৰামপুৰৰ পৰা।
0: আজি আমাক মেলত কি শুনাবা? কৰা।
1: কি
0: কৰে? কলকলাই থাকে। বাহ, বৰ ধুনীয়া। এতিয়া কি কৰিম? তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী তন্বী হলৈ। মই 2 নং ডুবক প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছো, ৰঙিয়াৰ ওচৰত।
0: ৰঙিয়াৰ পৰা আহিছা?
2: ৰঙিয়াৰ ডিমু।
0: ৰঙিয়াৰ ডিমুৰ পৰা আহিছা? আজি আমাক কি শুনাবা মেলত?
2: মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল গছে যদি খোজকাঢ়ে। গছে যদি খোজকাঢ়ে কেনে মজা হ'ব, ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিয়ে।
0: বাৰু, এতিয়া আমি কি কৰিম? ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
3: মোৰ নাম জিগনাচা।
0: জিগনাচা ক'ৰ পৰা আহিছা?
3: নুনমাণ্ডি চেক্টৰ 3।
0: নুনমাটিৰ পৰা আহিছা? কি শুনাবা আজি আমাক?
3: ৰৈ ৰৈ কেতেকী
0: গীতটি গাবা, গোৱা।
3: ৰৈ ৰৈ কেতেকী বিনা অ'

0: জুন বায়ানি দিম, হাড়ি পাতি উমলিম, হিতানতে শুব দিম সোণৰ সজা। অমাতৰ মাত, অমাতৰ মাত, অমাতৰ মাত
1: হৈ গ'ল। খুব সুন্দৰ হৈছে, আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকমানি ভণ্টি, কি নাম
2: তোমাৰ? কলিতা।
1: ক'ৰ পৰা আহিছা তুমি?
2: এক নম্বৰ দিয়া কোৰ।
1: আজি আমাক মেলাত কি শুনাবা?
2: পাচলি
1: পাচলি বাগিচা আগুৱা।

0: নিজে ৰোৱা পাচলিৰ সোৱাদটো খাবলৈ খুব ভাল হয়, হয়নে? বাৰু এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
1: ৰাখী কলিতা।
0: ৰাখী ক'ৰ পৰা আহিছা?
1: আমতলা পৰা।
0: আজি আমাক কি শুনাবা?
1: আকাশখন লাগি গৈছে, আমি ইতিয়া কবিতা আবৃত্তি
0: কৰা।
1: আকাশখন মেঘে গাজে গিৰ গিৰ গিৰ, জাকে জাকে বৰষুণ আহে হিৰ হিৰ।
0: আকাশত মেঘে গাজে আৰু হিৰ হিৰকৈ বৰষুণ আহে। বাৰু আমি অকণমানি কবিতাটোৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
2: নমস্কাৰ, মোৰ নাম শ্ৰী জ্ঞান শৰ্মা।
0: জ্ঞান ক'ৰ পৰা আহিছা?
2: 2 নং দুবাৰ এল পি স্কুল।
0: জ্ঞানে আমাক মেলত কি শুনাব?
2: সাধু
0: কোৱা।
2: এদিনাখনৰ কথা, এটা কাউৰীৰ খুব ভোক লাগিছিল, সেইবাবে সি ঘৰৰ ওচৰত থকা খিৰিকী এখনৰ কাষত এখন প্লেটত চিজ এটুকুৰা দেখা পালে। চিজ এটুকুৰা দেখা পাই সি আনন্দ মনেৰে চিজ টুকুৰাৰ ফালে গুচি গ'ল। তাৰ পাছত কাউৰীটোৱে চিজ টুকুৰা ঠোঁটত লৈ উৰি গুচি গ'ল। কাউৰীটোৱে গছৰ ওপৰত বহি চিজ টুকুৰা খাই থাকিল। তাৰ পাছত সেইখন হাবিতে এটা বুধিয়ক শিয়ালো বাস কৰিছিল। সেই শিয়ালটোৱে চিজৰ সুগন্ধ পালে। সি গছৰ ওপৰলৈ চাওঁতে কাউৰীয়ে চিজ খাই থকা দেখা পালে। তাৰ পাছত চিজ খাই থকা দেখা পাই সি

0: বুদ্ধি ভাঙিলে। তাৰ পাছত শিয়ালটোৱে কলে, অ কাউৰী, তুমি কিন্তু খুব ধুনীয়া গীত গোৱা দে, মোকো এটা গীত গাই শুনোৱাচোন। কাউৰীটোৱে ভাবিলে, মইনো ইমান ধুনীয়া গীত গাওঁনে। কাউৰীটোৱে গীত গাবলৈ ধৰোঁতে চিজ টুকুৰা পৰি গ'ল, শিয়ালটোৱে চিজ টুকুৰা খাই গুচি গ'ল।
1: কি সুন্দৰ সাধু নহয়নে, শিয়ালে বুদ্ধি কৰি কাউৰীৰ পৰা কেনেকৈ চিজ টুকুৰা খালে, হয়নে? বাৰু এতিয়া আমি জীয়ানৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষিতা দাস।
1: লক্ষিতা, ক'ৰ পৰা আহিছা?
2: ৰঙিয়াৰ ওচৰৰ পৰা।
1: তুমি আজি আমাক কি শুনাবা?
2: গীত
1: গোৱা।

0: পদুমে ফুলনিত ফুলিছে ফুল। ধন্যবাদ,
1: সুন্দৰ হৈছে। অকমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী শিৱম বনিয়া।
1: শিৱম ক'ৰ পৰা আহিছা?
2: দুই নং যুৱক প্ৰাথমিক বিদ্যালয়।
1: কি শুনাবা আজি আমাক?
2: জুবিন গাৰ্গৰ গীত।
0: ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ, গধুৰ গধুৰ পৰা বুজা কৰিয়াতে যায় দিনবোৰলৈ, স্কুলৰ শেষত টিউচন কৰি খুৰি আহি একো নাপাওঁ বিচাৰি, অ হোমক কৰি ফাগৰি বিচনা কোলাকে লওঁ সামৰি,

0: ধন্যবাদ।
1: কোৱা, তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মান দাস।
1: জ্যোতিষ্মান ক'ৰ পৰা আহিছা?
2: দুই নং যুৱক প্ৰাথমিক বিদ্যালয়।
1: কি শুনাবা আজি আমাক মেলত?
2: গীত
1: গোৱা।

0: Tea.
1: তোমার নামটো কোৱা?
0: নমস্কাৰ, মোৰ নাম শ্ৰী শিৱাংগী দাস।
1: শিৱাংগী ক'ৰ পৰা আহিছা?
0: কুকুৰমাৰাৰ পৰা।
1: আজি কি শুনাবা আমাক?
0: গীত।
1: গীত গাবা? গোৱা।
0: পাচৰে বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা, তাত মই ৰুইছো পাচৰে মান, সৰিয়হৰ ফুল বল ফুলিছে কিমান, সৰু সৰু কৰাৰে নিজকৰ মাৰো।

0: সাদরে হুয়াত না হয়।
1: সুন্দর। হাতী আৰু সহাৰ সাধু কোনে কোনে শুনিবা, হাতী আৰু সহাৰ সাধু কোনে কোনে শুনিবা, যিয়ে যিয়ে শুনিবা হাতখন দাঙিবা, যিয়ে যিয়ে শুনিবা হাতখন দাঙিবা। বা গোটেইবোৰে হাত দাঙিছা দেখোন, তাৰমানে সকলোৱে সাধু শুনিবা ন? ঠিক আছে ঠিক আছে, খুব ভাল কথা। তেনেহ'লে সাধু এটা কওঁ ন? আজি মই তোমালোকক পঞ্চতন্ত্ৰৰ সাধুৰ পৰা এটি সাধু ক'বলৈ ওলাইছোঁ। মন দি শুনিবাহক দেই। এসময়ত এখন হাবিত হাতীৰ এটা ডাঙৰ পালে বাস কৰিছিল। এটা খুব ডাঙৰ দঁতাল হাতী সেই পালটোৰ ৰজা আছিল। সি খুব যত্ন আৰু চেনেহৰ সৈতে দলৰ সকলোকে চোৱা চিতা কৰিছিল। এবাৰ কি হ'ল জানা, কেইবা বছৰ ধৰি বৰষুণ নোহোৱা হ'ল। যেতিয়া বৰষুণ নোহোৱা হ'ল তেতিয়া খৰাং হৈ সেই ঠাইৰ নদ নদী সকলো শুকাই তলি ওলাল। পিয়াহত অণ্ঠকণ্ঠ শুকাই বহুতো পশু পক্ষী মৰিও গ'ল আৰু বাচি থকাখিনিৰো অৱস্থা একেবাৰে বেয়া। বহুতে সেই ঠাই এৰি পানীৰ সন্ধানত আন ঠাইলৈ গ'ল। হাতীবোৰৰো পানীৰ অভাৱত বৰ কষ্ট হ'ল। হাতীৰ ৰজাই বুজিব পাৰিলে যে সোনকালে পানী নাপালে তেওঁৰ দলৰ বহুতো হাতী পিয়াহত আঁতুৰ হৈ মৰি থাকিব, সেয়েহে যিমান পাৰি সোনকালে পানীৰ সন্ধান উলিয়াবই লাগিব। এই কথা চিন্তা কৰি তেওঁ দলৰ কেইটামান চতুৰ হাতীক মতাই অনোৱালে আৰু সিহঁতক বিভিন্ন দিশলৈ পানী বিচাৰি পঠিয়ালে। এটা দল সোনকালেই উভতি আহিল। সিহঁতে আহি পেলাই ক'লে যে অলপ দূৰত আন এখন হাবি আছে আৰু সেই হাবিখনত পানীৰে উপচি থকা এটা ডাঙৰ সৰোবৰ আছে। কথাটো শুনি হাতীৰ ৰজা বৰ সুখী হ'ল। তেওঁ সকলো হাতীকে মাতি তালৈ যাবলৈ আদেশ দিলে। সৰোবৰটো সঁচাকৈ বৰ ডাঙৰ আৰু চাৰিওফালে হাবিৰে আৱৰা, কিন্তু সৰোবৰটোৰ গৰাত বহু সংখ্যক শহাপহুৱে বাস কৰিছিলে। হাতীবোৰ যেতিয়া শহাপহুৰ বাসস্থানৰ মাজেদি যাবলগীয়া হ'ল তেতিয়া সিহঁতৰ গছকত বহুতো শহা মৰি আৰু আন বহুতো শহাই দুখ পালে। তাহাঁতৰ ঘৰবোৰো ভাঙিল। শহাবোৰে বৰ ভয় খালে আৰু দুখো পালে, কাৰণ তাহাঁতৰ বহুতো শহা মৰি থাকিল। তেতিয়া শহাবোৰৰ ৰজাই

0: সভাপহুৰ এখন সভা আহ্বান কৰিলে। আহ্বান কৰি পেলাই ৰজাই সহাজাকক ক'লে, বনৰীয়া হাতীৰ এটা পাল আমাৰ বসতিৰ মাজেৰে পাৰ হৈ গৈছিল। সিহঁতে আমাৰ হাজাৰ হাজাৰ জাতি ভাইক মাৰিছে আৰু আহতও কৰিছে, আমাৰ ঘৰবোৰো ভাঙিছে। হাতীবোৰে যাতে আৰু আমাক মাৰিব নোৱাৰে বা আমাৰ একো আৰু অনিষ্ট কৰিব নোৱাৰে তাৰ ব্যৱস্থা অনতিপলমে ল'ব লাগিব। তোমালোকৰ মাজৰ সকলোৱে কিবা এটা উপায় চিন্তা কৰা। সকলোবোৰ সহায় চিন্তা কৰিবলৈ ধৰিলে, কিন্তু কোনো উপায় বিচাৰি নাপালে। তাৰ মাজতে আকৌ কিন্তু এটা অকণমানি চটফটীয়া আৰু টেঙৰ সহা আছিল। সি কিন্তু উপায় এটা পালে। সি পটককৈ থিয় হ'ল আৰু ক'লে, মহাৰাজ, যদি আপুনি মোক হাতী ৰজাৰ ওচৰলৈ দূত হিচাপে পঠিয়ায় তেনেহ'লে মই আমাৰ প্ৰাণ বচাবলৈ চেষ্টা কৰিব পাৰোঁ। সহাৰ ৰজাই ক'লে, বেছ কথা, নিশ্চয় যোৱা, যোৱা মোৰ দূত হৈ, চোৱাচোন কি কৰিব পাৰা। অকণমানি সহাটো লগে লগে হাতী ৰজাৰ লগত দেখা কৰিবলৈ ৰাওনা হ'ল। হাতীৰ পালটোৰ মাজত হাতীৰ ৰজাক সি দেখা পালে। কিন্তু ইমান ডাঙৰ ডাঙৰ হাতীবোৰ দেখি অকণমানি সহাটোৰ ভয়ো লাগিল। সি ভাবিলে, হাতীৰ ৰজাৰ ওচৰ পোৱাৰ আগতেই চাগে বাকী ডাঙৰ ডাঙৰ হাতীবোৰৰ গছকত সি মৰিয়েই থাকিব। তেন্তে কেনেকৈনো হাতীৰ ৰজাৰ ওচৰলৈ যোৱা যায়? অকণমানি সহাটোৱে এক মুহূৰ্ত চিন্তা কৰি হঠাৎ এটা ওখ শিলৰ ওপৰলৈ বগাই গ'ল আৰু সেই ওখ শিলটোৰ পৰা সি চিঞৰি চিঞৰি ক'লে,
1: হে হস্তিৰাজ, হস্তিৰাজ, অনুগ্ৰহ কৰি মোৰ কথা শুনকচোন।
0: হাতীৰ ৰজাই তাৰ মাত শুনিলে, তেওঁ সহাটোলৈ চালে, তাৰপাছত ক'লে,
1: ভাল বাৰু, আপুনিনো কোন?
0: সহাই শিলটোৰ পৰাই উত্তৰ দিলে,
1: মই এজন দূত।
0: হাতীয়ে সুধিলে,
1: দূত? কাৰ দূত?
0: সহাটোৱে ক'লে,
1: মই প্ৰবল পৰাক্ৰমী চন্দ্ৰৰ দূত, চন্দ্ৰই মোক আপোনাৰ ওচৰলৈ পঠিয়াইছে।
0: হাতীৰ ৰজাই এপলক ভাবিলে, চন্দ্ৰৰ দূত? তাৰপাছত ক'লে,
1: চন্দ্ৰই মোৰ বাবে কিবা খবৰ পঠিয়াইছে নেকি? কিনো বতৰা?
0: সহাটোৱে তেতিয়া উত্তৰ দিলে,
1: হয় মহাৰাজ, চন্দ্ৰই আপোনালৈ বতৰা পঠিয়াইছে। আপুনি কিন্তু মোক খং নকৰিব, দয়া কৰি মোক আপোনাৰ ওচৰলৈ যোৱাৰ ব্যৱস্থা কৰক।
0: অকণমানি সহাটোৰ কথা শুনি হাতীৰাজে ক'লে, ভাল বাৰু, তুমি মোৰ ওচৰলৈ আহিব পাৰা আৰু তোমাক যি ক'বলৈ পঠিওৱা হৈছে তাক ক'ব পাৰা, মই তোমাৰ একো অনিষ্ট নকৰোঁ। হস্তিৰাজৰ কথা শুনি বাকী হাতীৰ পালটোৱে অকণমানি সহাটোৰ কাৰণে বাট উলিয়াই দিলে আৰু অকণমানি সহাটোৱে শিলটোৰ পৰা নামি অতি গৰ্বেৰে হস্তি মহাৰাজৰ ওচৰ পালেহি। আহি পাই পেলাই সহাটোৱে ক'লে,
1: মহাশয়, আপোনাৰ ওপৰত চন্দ্ৰ বৰ ক্ৰোধিত হৈছে।
0: হাতীৰাজে সুধিলে,
1: কিয়? মইনো কি জগৰ লগালো?
0: সহায় উত্তৰ দিলে, আপুনি চন্দ্ৰ সৰোবৰৰ পবিত্ৰ পানী স্পৰ্শ কৰিছে আৰু লগতে আপুনি হাজাৰ হাজাৰ শহাপহু মাৰিছে। হাতীয়ে শলাগিলে। তেতিয়া শহাপহুটোৱে ক'লে,
1: আপুনি যদি এতিয়াই আপোনাৰ হাতীৰ পালটোলৈ ইয়াৰ পৰা গুচি নাযায় তেতিয়াহ'লে কিন্তু চন্দ্ৰ মহাৰাজৰ আৰু খং উঠিব।
0: হাতীয়ে ক'লে, কিন্তু মই তাৰ আগতে তোমাৰ মহাৰাজক চাব খোজোঁ। তেতিয়া শহাপহুটোৱে ক'লে,
1: চাব খোজে যদি ব'লক, মোৰ লগতে ব'লক, তেওঁ সৰোবৰতে আছে, খঙত একদম কঁপি আছে।
0: এইবুলি কৈ শহাপহুটোৱে হস্তি মহাৰাজক লগত লৈ সৰোবৰটোৰ পাৰ পালেহি। সেইদিনা আছিল পূৰ্ণিমা ৰাতি। সৰোবৰৰ পানীত জোনৰ প্ৰতিবিম্বটো বৰ ধুনীয়াকৈ স্পষ্টকৈ দেখা পোৱা গৈছিল। শহাপহুটোৱে বুদ্ধি কৰি হস্তি মহাৰাজ সৰোবৰটোৰ ওচৰলৈ গৰালৈ নামিব ধৰোঁতেই সি শিলগুটি এটা সৰোবৰৰ পানীলৈ দলিয়াই দিলে। পানীখিনি কঁপি উঠিল আৰু লগে লগে সি হস্তি মহাৰাজক ক'লে,
1: চাওক চাওক মহাৰাজ, চন্দ্ৰ খঙতে কেনেকৈ কঁপি আছে দেখিছে? আপোনালোক এতিয়া ইয়াৰ পৰা যাওকগৈ, খঙত কি কৰে চন্দ্ৰৰ একো ঠিক নাই।
0: হস্তি মহাৰাজেও দেখিলে যে সঁচাকৈয়ে চন্দ্ৰটো কঁপি আছে। গতিকে হস্তি মহাৰাজে ভাবিলে, কথাটো সঁচা, ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব। এইবুলি

কৈ তেওঁ উভতি আহিল নিজৰ পালটোৰ ওচৰলৈ আৰু পালটোক ক'লে যে ব'লা ব'লা, আমি আৰু ইয়াত নাথাকোঁ, বেলেগ ঠাইত পানী বিচাৰি যাওঁ, ইয়াৰ পৰা যাওঁগৈ। সেইবুলি কৈ তেওঁৰ পালটোক লৈ সেই ঠাইৰ পৰা গুচি গ'ল। আৰু অকণমানি শহাপহুটোৰ চতুৰ বুদ্ধিৰ বাবেই শহাপহুৰ জাকটোৰ বাকী সদস্যবোৰ ৰক্ষা পৰিল। অকণিহঁত, সাধুটোৰ পৰা আমি কি বুজিলোঁ? বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব লাগে, নহয়নে? আহা, এইবাৰ আমি শুনো দীনেশ বৈশ্য ৰচিত সমবেত কণ্ঠৰীতি গীত।

অকনিহঁত, ইমানপৰে তোমালোকে ষ্টুডিঅ'লৈ অহা। তোমালোকৰ সমনীয়া কেইটিমান কণ কণ ভাইটি ভণ্টিৰ গীত মাত শুনিলা, লগতে তোমালোকক এটি সাধুও ক'লো। আজি পিছে আমাৰ মেলখন সামৰিবৰ সময় হ'ল নহয়। যোৱা দেই, তোমালোকলৈ পুনৰ বহুতো মৰম শুভেচ্ছা জনাই মই জোনালী বাইদেউ আজিৰ মেল

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক হাম আপকে হ্যায় কন ছবিখনৰ পৰা কেইটিমান গীত শুনাবলৈ লৈছো। ছবিখনৰ সংগীত ৰাম লক্ষ্মণৰ। অনুষ্ঠানত পুনতে এয়া এছ পি বালাসুব্রমণিয়মৰ কণ্ঠৰীতি গীত। গীতৰ কথা দেৱ কোহলিৰ।

0: শ্রোতাসকলে হাম আপকে হে কন ছবিখনৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰিয়া লতা মঙ্গেশকাৰ আৰু এছ পি বালাসুব্রমণিয়মৰ কণ্ঠৰে এই গীতটি।
1: Let's start!

हम आपके है कौन ছবিখনত লতা মঙ্গেশকৰ এছ পি বালাসুব্রমণ্যম আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া একটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছো। আপোনালোকে জানেই যে আমি এইবাৰ কথা পাতিছো বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য বাইদেউৰ সৈতে। বাইদেউৰ সৈতে তেখেতৰ সংগীত জীৱনৰ কথা পাতিবলৈ আৰম্ভ কৰোঁতে যোৱা খণ্ডত আমি প্ৰথমে তেখেতৰ শৈশৱৰ কথা কিছু গম পালোঁ, তেখেতৰ পৰিয়ালটোৰ বিষয়ে কিছু কথা পাতিলোঁ আৰু তেখেতৰ সংগীত জীৱনৰ আৰম্ভণিৰ কথাখিনি, মঙলদৈৰ সময়খিনি, তেখেত গুৱাহাটীলৈ অহাৰ পাছত পাণবজাৰ ছোৱালী হাইস্কুলৰ সেই সময়খিনি বা সন্দিকৈ ছোৱালী মহাবিদ্যালয় সময়ৰ কিছু কথা আমি পাতিলোঁ। বাইদেউৱে কৈছিল যে তেখেতে আকাশবাণীৰ সৈতে তেখেতৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ কথা বিতংকৈ আমাক জনাব আৰু তেখেতৰ জীৱনটোৰ বিভিন্ন সময়ৰ আৰু বহুতো কথা আমি জানিব লাগিব। আকৌ এবাৰ বাইদেউৰ সৈতে আমি আকাশবাণীৰ ষ্টুডিঅ'ত একেলগে বহিছোঁ কথা পাতিবলৈ। বাইদেউ, পুনৰবাৰ আপোনাক আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: বাইদেউ, আপোনাৰ সৈতে প্ৰথম খণ্ডৰ কথা বতৰা শুনি শ্ৰোতাসকলে খুব ভাল পাইছে। ডাক্তৰ বিজুলী গোস্বামীয়ে ইমান ভাল পাইছে, তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে, জয়িতা সান্দিল্য, অপৰাজিতা গোস্বামী তেওঁলোকে খুব ভাল পাইছে, অধীৰ আগ্ৰহেৰে পৰৱৰ্তী খণ্ডকেইটা শুনিবলৈ ৰৈ থকা বুলি তেওঁলোকে লিখিছে। অঞ্জুমণি বৰা শইকীয়া, দীপাঞ্জলি দাস বৰুৱা, গিৰীন্দ্ৰনাথ শৰ্মা, কামনা বৰুৱা কলিতা তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে। আৰু তেখেতসকলৰ উপৰিও আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা আনন্দ গন্ধিয়া, তেখেত এগৰাকী দিব্যাংগ শ্ৰোতা, তেখেতেও আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে আপোনাৰ কথা কৈ। উত্তম কুমাৰ ৰয়ে সূৰ্য কুমাৰ ৰাজাদেৱৰ অ' চেনাই গীতটোৰ কথা উল্লেখ কৰিছে আৰু গীতটি গাবলৈ আপোনাক অনুৰোধ কৰিছে। ধীৰেন্দ্ৰয়ে কৈছে যে মই উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা সময়ত বাইদেউৰ গীত শুনিবলৈ পাইছিলোঁ। গিৰীন্দ্ৰনাথ শৰ্মাই আপোনাৰ কথা আৰু গান শুনি খুব ভাল পাইছে। কল্পনা কলিতা, চাৰু বৰুৱা দেৰগাঁৱৰ পৰা, ননী ঠাকুৰীয়া, ভূপেন তালুকদাৰ, অজয় চক্ৰৱৰ্তী, বহুতো শ্ৰোতাৰ আমি বাৰ্তা পাইছোঁ। ক্ষীৰোমণি বৰুৱা ডেকাই কৈছে যে বাইদেউ, আপুনি মঙলদৈৰ গৌৰৱ, আপোনাৰ নাম শুনিলেই জ্যোতিকা বাইদেউৰ কথা মনত পৰে, যিমান সুন্দৰ আছিল সিমান নিমাখিত আছিল বাইদেউ। আপোনাৰ ভগ্নীৰ কথা কৈছে নহয়নে বাইদেউ ক্ষীৰোমণি বৰুৱা ডেকাই। মধুচন্দা শইকীয়া অৱশ্য সোণাৰীৰ পৰা, আপোনাৰ সুন্দৰ কণ্ঠ, আপোনাৰ ব্যক্তিত্ব সম্পন্ন কথা বতৰা শুনি তেওঁলোক আপ্লুত হৈছে। কবিতা বৰুৱা, দুৰ্গাময়ী বৰা বাইদেউ আমাক জনাইছে যে বহু দিনৰ মূৰত আপোনাক দেখিছে, আপোনাৰ কথা বতৰা শুনি, আপোনাৰ সৈতে সংগীত জীৱনৰ কথা শুনি খুব ভাল পাইছে। ধীৰেণ ৰয় আৰু এগৰাকীয়ে কলাইগাঁৱৰ বুলি উল্লেখ কৰিছে, কলাইগাঁৱৰ জীয়ৰী বুলি উল্লেখ কৰিছে, তেখেতৰ নামটো এই মুহূৰ্তত মই আমাৰ বাৰ্তাসমূহৰ মাজত চাবলৈ প্ৰয়াস কৰিছোঁ, বিচাৰি পাইছোঁ তেখেতৰ নামটো, ৰূপেশ্বৰ নাথ। তেখেতে লিখিছে, কলাইগাঁৱৰ জীয়ৰী কণিকা ভট্টাচাৰ্য বাইদেউৰ গীতবোৰ শুনি খুব ভাল লাগিছে বুলি তেখেতে উল্লেখ কৰিছে। বি এন শইকীয়া, মঞ্জুলা হাজৰিকা, মঞ্জুলা হাজৰিকা খুব ভাল পাইছে। নৰেৰেকৰ কথা আমি পাতিব লাগিব মঞ্জুলা হাজৰিকাৰ কথা অহাৰ লগে লগে। আৰু যদি কাৰোবাৰ

0: প্ৰগ্ৰাম নাছিলে, সেইকাৰণে ভূপেন সেই এই সেই ফাংচনৰ কথা কৈছো হয়। আপোনাৰ এতিয়াতো ভাবিবই নোৱাৰি যে ৰিক্সাত তোমাক ফাংচন কৰিব যাব, এতিয়া দুখন ৰিক্সা মুকুল দাই লৈ মুকুল বৰুৱাই লৈ আনিছে, মুকুল দা আছিলে, হাৰমনিয়ামখন লৈছে, মইতো মুকুল দা আপুনি শুনে কণিকাই যাওক, মই এখন ৰিক্সাত অকলে যাওঁ, কৰিছিলো যাওঁ কি বুলি কৈ যাব, তাত ফাংচন কৰিছিলো এনেকৈ জীৱ আৰু বহুত কম্পিটিশ্যন মই ভৰাইছো। তাত বহুত দেই, এবাৰ হেৰি লক্ষীপুৰৰ ঘটনাত মই বিচাৰিছো হেজাৰ চকুত গাইছিলে এই গানটো, গাঁৱকে পাছত মানে ভূপেন নাৰায়ণ ষ্টাইলটো মানে সেই হেৰি কৰি ডিয়াই দিব লাগে যে সেইখন কৰি দিলো, কৰি দিয়া বি ডিয়াই দিয়াৰ পাছত অডিয়েঞ্চবোৰ ইমান ভাল পাইছে, বিৰাট মানে যাওৰে যাওৰে হাত চাপ পৰিছে, মই সেই দিনটো মই নাপাহৰো কণিকাৰ লগত সেই ফাংচনটো কথা। ভালে অধিকাৰ কণিকা খুব ভেৰি গুড চিংগাৰ, খুব ভাল পাওঁ মই, আমাৰ খুব ভাল বন্ধুটো, এতিয়াও আমাৰ খুব ভাল বন্ধুত্ব আছে।
1: তেনেকুৱা কিছুমান স্মৃতি আছে
2: আৰু,
1: মই তেনেকে আগন চাইকে গাব নোৱাৰো, ঠিক আছে মই দুলাইনমান অকমান গাই দিছো।
2: হয়।

0: আৰু ছেকেণ্ড আৰু দুটা গান থাকেতো, দ্বিতীয় গানটো আছিলে ও বেলি, তেনেকুৱা গান এটা হীৰেণ ভট্টাচাৰ্যই লিখা গানটো, সেইটো গানটো খুব পপুলাৰ হৈছিল। পিছত ঋতুপৰ্ণ শৰ্মাই অলপ বেলেগ সুৰত আকৌ সুৰ সুৰাই কৰিলে।
1: আপুনি যেতিয়া অডিশ্যন দিছিলে মিউজিক অডিশ্যন, তেতিয়া যি দুটা গীত গাইছিলে আমাৰ লগত আছে, গীত দুটি বিষয়ে অকণমান ক'ব নেকি?
0: অডিশ্যনত মই কেইবাটাও গাইছিলোঁ, চাৰিটামান গাইছিলোঁ। প্ৰথমতে গাইছিলোঁ মই বৰ্ষা ক্লান্ত শ্ৰাৱণ সন্ধ্যা, মই গানটো এতিয়াও খুব ভাল পাওঁ। আৰু পিছত মই চিডিটো গানটো কৰিলোঁ বিষ্ণু শৰ্মাৰ সংগীতত, কিন্তু মুকুলদাৰ এই সুৰটো মই যেতিয়া গান শিকিবলৈ যাওঁ এইটো গান মই খুব ভাল পাওঁ, এতিয়া ক'ব নোৱাৰোঁ কিমান দূৰ গাব পাৰোঁ। আৰু এটা গাইছিলোঁ মুক্তিনাথ শৰ্মাদেৱৰ তোমাৰ শান্ত চকুৰ ছায়াত,

0: মিশনত হয়তো আৰু এটা মোক কিবা গীত এটা গাব দিলে, তেতিয়া মই গাইছিলোঁ। মই গান তেতিয়া মই ভাবিছোঁ কোনটো গাওঁ কোন, তেতিয়া মই সেই ভূপেন্দাৰ চতৰে বিহুৰে গীত সেই গানটো গাইছিলোঁ। মোৰ এতিয়াও মনত আছে, খুব ভয়ে ভয়ে গাইছিলোঁ এইটো গান। মইতো হেৰি কৰি অহা নাই, প্ৰেক্টিচ কৰি অহা নাই, তাৰপিছতে তেওঁ পটনাত কৈ দিলে মই গালোঁ, সেয়া আৰু তেনেকৈ।
1: বাইদেউ, ভূপেন্দ্ৰৰ কথা যিহেতু ওলাইছে, আৰু শৈশৱতে আপুনি ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত আপুনি গুণগুণাইছিল, শিক্ষাগুৰুসকলে আপোনাক গাবলৈ কৈছিল,
0: মোৰ লগৰবিলাকেও গাবলৈ
1: কৈছিল, লগৰ যিসকল আছিল তেওঁলোকেও কৈছিলে। আৰু এতিয়া যিহেতু আমাৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ আমি উদযাপন কৰি আছো, বাইদেউ নিশ্চয় আজি আপোনাৰ গীত এটিৰ কিছু অংশ হ'লেও গাই শুনাবলৈ।
0: মই এতিয়া সেই আগৰ কথাটো বেলেগ আৰু। আৰু মই আৰু এটা কথা কওঁ, মোৰ বেলা বুলি লগৰ ছোৱালী এজনী আছে, গুৱাহাটীতে থাকে তাই, তাই মোক ফোন কৰিছে প্ৰগ্ৰেমটো এইটো শুনি পেলাই, যে সেই তই যে কলি ছাৰ বাইদেউৱে শুনে, কিয় আমি তোক মাতি মাতি গান গাব দিয়া নাছিলোঁ জানো, আজি কৈছোঁ সিহঁতেও মোক মাতিছিলে, সিহঁতেও মোক খুব গোৱাইছিলে দেই।
1: হয়
0: ঠিক আছে, মই এটা গাই দিছোঁ কিবা এটা।

0: ভাল লাগিছে বাইদেউ, আপুনি যদিও 3 কোটি 18 বছৰ আপোনাৰ বয়স, এতিয়াও আপুনি গাইছে আৰু যোৱা খণ্ডত আপুনি যিধৰণে গাইছে শ্ৰোতাসকলে ভাল পাইছে। আপুনি এই বাণীবন্ধন কৰাৰ আগতে আপুনি কৈ আছিল যে আজি ভালকৈ গাব নোৱাৰিম,
1: কিন্তু
0: তথাপিও ভাল লাগিছে শুনি। শ্ৰোতাসকল, আমি কণিকা ভট্টাচাৰ্য বাইদেউৰ সৈতে সাধক সুন্দৰ অনুষ্ঠানটিত কথা পাতি আছো। বাইদেউৰ সৈতে আৰু কথা পাতিম আমি। মুকুল বৰুৱাদেৱৰ কথা ক'লে আপুনি স্বপ্ন ভৰা আমি গানটো শ্ৰোতাসকলক শুনালো। পুৰুষোত্তম দাসকো আপুনি পাইছে, দেৱেন শৰ্মাক পাইছে, কওকচোন অলপ সেই বিষয়ে।
1: পুৰুষোত্তম দাদাকো পাইছিলোঁ, কিন্তু দাদাই বহুত সহায় কৰিছিলে মোৰ ক্ষেত্ৰত। মানে মই ক'ব পাৰোঁ, মই তেতিয়া বিয়া হৈ নগাঁৱত থাকোঁ, মঙলদৈত থাকোঁ, তাই সেই তেজপুৰত থাকোঁতে তাৰ পৰাই মানে প্ৰগ্ৰেম কৰিবলৈ আহোঁ, লগতে এওঁ আহে। তেতিয়া মোৰ এবাৰ মোৰ বিয়াৰ পিছতেই, এবছৰ ডেৰ বছৰমান পিছতেই মই প্ৰগ্ৰেম কৰিব আহিছোঁ। তাৰপিছত তেতিয়া আমাৰ 5টা গান থাকে, 1টা বিছত লাইভ গাব লাগে, আকৌ ৰৈ পেলাই 7টা বিছত গধূলি লাইভ গাব লাগে, 3টা। তেতিয়া মই 1টা বিছত লাইভ গালোঁ। তাৰপিছত পুৰুষোত্তম দাসে আহি পেলাই দাদাই মানে চাবলৈ আহিছে ঠিকে থাকে কৰিছেনে নাই। তাৰপিছত দাদাই এওঁক কিবা সুধিলে নেকি, তেতিয়া মই মোৰ মানে মই তেতিয়া মোৰ 4 মহীয়া মানে মই মোৰ গাত আছিলে তেতিয়া। সেইখিনি সময়ত মই এইবিলাক ভবাই নাই, মই আহিছোঁ ইয়াতে গান গাইছোঁ। দাদাই কিন্তু মানে ক'লে, এওঁক সুধোঁতে এওঁ ক'লে হয় বোলে কিয় কোৱা নাই, আমাৰ নিয়ম আছে নহয়, এইটো ৰেকৰ্ডিং কৰিব লাগে, এইটো এনেকৈ গাব, কষ্ট দিব নালাগে। মানে সেই মৰমখিনি নিজৰ ছোৱালীৰ নিচিনাকৈ মই সেইকাৰণে আজি কথাটো কৈছোঁ। অন্য হ'লে ভাবিলে কৰক আৰু কৰি সোনকালে, পিছৰ সেই 3টা যে 7টা 15ত যে দিয়ে গান 3টা, সেই 3টা মানে মোক তেখেতে ৰেকৰ্ডিং কৰাই দিলে আৰু জিৰাই পেলাই কৰা, লাহে লাহে গোৱা। মোৰ সেই মৰমখিনি কিন্তু মই আজিও তেখেতৰ পাহৰা নাই। আৰু ৰত্নৌজা লিখা পুৰুষোত্তম দাসে সুৰ দিয়া, তেখেতৰ মই শিকা নাছিলোঁ, দীপালী বাইদেউ গাইছিলে গানটো। কিন্তু মই পিছত ভূপেন হাজৰিকাই মোক দীপালী বাইদেউ সুধি, দীপালী বাইদেউ আছিল তেতিয়া, সুধি পেলাই মোক আকৌ সেইটো

0: ৰেকৰ্ডিং কৰি দিছিলে এই নদীৰ এই পাৰতে গানটো। আৰু মই তেতিয়া খুব আগ্ৰহেৰে দাদালৈ মানে পুৰুষোত্তম দাসলৈ বিশেষকৈ সেই যে মোক সেইখিনি যে মৰম কৰিছিলে সেইখিনি মই মনত পেলাই পেলাই গানটো গাইছিলোঁ।
1: শ্ৰোতাসকলক আমি অলপ শুনাই দিওঁ, আপুনিও অকণমান গুণগুনাই দিব নেকি?
0: মই শুনাই দিলে ভাল হ'ব নেকি? মই মাতটো আজি খুব এটা
1: ঠিক আছে, আমি শ্ৰোতাসকলক শুনাই দিছোঁ।

0: আজি কথা পাতি ইমান ভাল লাগিছে। যদিও আপুনি কৈছে যে আজি অলপ অসুবিধা পাইছো গান গাবলৈ, তথাপি আপুনি যিখিনি শুনাইছে ভাল লাগিছে, শ্ৰোতাসকলক আমি শুনাই দিলো। স্বামীৰ কথা ওলাইছে যেতিয়া, কেতিয়া তেখেতক কেনেকৈ লগ পাইছিল অলপ ক'ব নেকি তেখেতৰ বিষয়ে?
1: মই ঠিক লগ পোৱা নাছিলো। তেওঁ তেতিয়া মঙলদৈত মানে কোৰ্টত চাকৰি কৰিছিলে। তেওঁ এজন ACS বিষয়া আছিলে, প্ৰশাসনীয় বিষয়া হিচাপে তেখেত পিছত গুৱাহাটীৰ পৰা ৰিটায়াৰ হ'ল। তেতিয়া মইতো গুৱাহাটীতে আছোঁ, তেতিয়া খুৰাহঁতৰ লগত ভাল আছিলে। মঙলদৈ সৰু চহৰ, তাতে যিখিনি অফিচাৰ যায় গোটেইখিনিৰ লগতে মানে আদান প্ৰদান খুৰাহঁতৰ লগত। সেই তেনেকৈ মানুহজন শান্ত আছিল, ভাল আছিলে, সেইকাৰণেই তেওঁলোকে ভাল পালে আৰু মোক ক'লে। আৰু ময়ো লগ পাই পেলাই, তেখেত খুব চিনচিয়াৰ আছিলে, ক'ব পাৰি আৰু, বহুত অফিচাৰ, বহুত টকা পইচা কৰে। তেখেত খুব মানে শুদ্ধ মানে মানুহ আছিলে আৰু শুদ্ধ অফিচাৰ এজন আছিলে, দীনেশ চন্দ্ৰ ভট্টাচাৰ্য। তেখেতেও লিখা পঢ়া কৰিছিলে, লিখি ভাল পাইছিলে, তাৰপিছত পঢ়া শুনাতো আগতে ভাল আছিলে, আৰু খুব মানে ঘৰুৱা অৱস্থা ভাল নাছিল কাৰণে তেওঁ চাগে আৰু বহুত ওপৰলৈ যাব পাৰিলে হয়। তাৰপিছতে তেনেকৈ তেখেতে আৰু ময়ো তেনেকেই কিবা হৈ গ'লোঁ। মই যেতিয়া প্ৰথম ৰেকৰ্ডখন উলিয়াইছোঁ ইন্দ্ৰজিৎ, মই মানে তেতিয়া মই ইমান বেছি গানকেইটা পপুলাৰ হ'ল, কল্পতৰু মানে গুৱাহাটীটো বাজি থাকে, ডিব্ৰুগড়টো বাজি থাকে, মোৰ আকৌ লাজ লাগে, মানে লাজ লাগে এইকাৰণে, ইয়ে ৰাম মইনো কি ইমান গাওঁ, এই দীপালী বাইদেউৰ গান বাজে, ভূপেন দাৰ গান, মোৰ আকৌ গানটো এনেকৈ বাজি থাকে, মোৰ সঁচাকৈ কৈছোঁ মোৰ লাজ লাগে, মোক কেতিয়াবা খঙো উঠে। সেই গানকেইটাৰ পিছততো মই ৰেকৰ্ড কৰিলে মইতো বহুত আজি ওপৰলৈ যাব পাৰিলোঁ হয়, কিন্তু মই নকৰিলোঁ, কাৰণ খৰচো আছে নহয় জানো, মই দিগদাৰি নকৰিলোঁ। আৰু মই ল'ৰা দুটাৰ লগতেই মানে যিখিনি পাৰোঁ, কাৰণ তেওঁ ইমান চিনচিয়াৰ অফিচাৰ, 9টাত যাব ৰাতি সময়মতে, মানে দেৰিহে অফিচৰ পৰা আহিলে দেৰি হয়, খালী মাজত বজাৰ চজাৰখিনি কিবাকৈ মোক কৰাই দিয়ে, ল'ৰা ছোৱালী চোৱা, স্কুল অনা নিয়া কৰা, সেইবিলাক চব মই কৰোঁ।
0: আপোনাৰ সংগীতৰ ক্ষেত্ৰখনত আপুনি যেতিয়া গীত বাণীবদ্ধ কৰিব আহে, সংগীতৰ ক্ষেত্ৰখনত আপোনাক আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকাটো কেনেকুৱা ধৰণৰ?
1: তেখেতে মোক একো মানা কৰা নাছিলে, লৈও আহে বা আহিবলৈ সুবিধা কৰি দিয়ে বা মুকুলাৰ তালৈ লৈ আহে, তেনেকুৱা মানে আছিলে। পিছলৈ যেতিয়া বয়স হ'ল, তেওঁ অলপ অসুস্থ হ'ল, সেই তেতিয়া শেষৰ ফালে তেখেতে অকণমান, মই যদি ওলাই আহোঁ মানে অকণমান হেৰি ফিল কৰে, যেনিবা মানে এওঁ নাথাকিলে মই এতিয়া কেনেকৈ থাকিম, মানে এনেকুৱা ধৰণৰ। কেতিয়াবা মই খুব আমনি লাগিলে, মই কেতিয়াবা মিটিং চিটিঙলৈ আহিলে, চব সকলোৱে জানে যে বাইদেউ উঠিব আৰু, এতিয়া মই ঠিক 7টা বাজিলে আৰু মই উঠি, সকলোৱে জনা হ'ল কাৰণে মোক কোনোৱে বাধা নিদিয়ে আহিব, বা বহক বহক অকণমান আৰু অলপ চাই যাওক, সেই তেনেকুৱা হৈছিলে পিছৰখিনি। আৰু সেই দুবছৰ মোৰ গানৰ লগত খুব কম সম্পৰ্ক আছিলে, কিন্তু ঢুকুৱাৰ আগে আগে আমাৰ এতিয়া নতুন সুৰতীৰ্থ এটা, আমাৰ নতুন মানে আমাৰ অৰিজিন সুৰতীৰ্থৰ এতিয়া প্ৰেচিডেণ্ট হ'ল কুঞ্জলাল ৰয়, তেওঁ তেতিয়া সভাপতি নাছিলে, তেওঁ মোৰ কাৰণে এওঁ থাকোঁতেই গান এটা সুৰ কৰি নিজে লিখি পেলাই এটা গান গোৱাবলৈ খুব মন কুলবৰুৱাক গোৱালে। তাৰপিছত আমি একেলগে মেম্বাৰ আছিলোঁ কুলদা, তাৰ কেইদিনমান আগতেই ঢুকাইছে, তাৰপিছতে মোক ক'লে তুমি এইটো গাব লাগিব। অসুখ হৈ থাকোঁতে কিন্তু মোক কৈছিলে যে তুমি গানটো কৰা, কিন্তু মই জানো যে মই কৰিব গ'লে মোৰতো সময় লাগিব নহয়, মই এওঁ কেনেকৈ এৰি থৈ যাম তেনেকুৱা, তাৰ মই নাই কৰা। তেনেকৈ এজন মানুহ পৰি থাকিলে গানটো গাব নোৱাৰি নহয় জানো, গানটো এটা বেলেগ বস্তু। তাৰপিছত মই নাই কৰা নাই কৰা। তাৰপিছত কুঞ্জহঁতে এওঁৰ অসুখত বহুত খবৰ কৰিছে, পিছত এমাহ হৈ যোৱাৰ পিছত মোক কুঞ্জলাল ৰয়ে এদিন আহি পেলাই ক'লে, আপুনি নোৱাৰিলে নাই, বলকচোন স্পেকট্ৰাম ষ্টুডিঅ'ত যাওঁ, বিষ্ণুৱে মই আপোনাক গানটো কৰিব খুজিছোঁ। মই চ মই নোৱাৰোঁ, মই যেনেকৈ আছোঁ তেনেকৈয়ে মানে গ'লোঁ আৰু, খুব জোৰ কৰাৰ কাৰণে গৈ পেলাই বিজুলী গোস্বামী বুলি এগৰাকী আছে সুৰতীৰ্থৰে মেম্বাৰ, তাই

0: কুখবৰ যে তুমি আহা বাইদেউৰ লগত থাকিবা মানে। তাৰপিছত মই যেতিয়া গানটো কৰিব লৈছোঁ মই গাব নোৱাৰিলোঁ, তাৰমানে মই বেয়া লাগিছে মোৰ এওঁলৈ মনত পৰি। এঘণ্টামান বহাৰ পিছত কিন্তু গানটো তেওঁলোকে মোক গোৱালে আৰু মানুহৰ ইমান মানে তেতিয়া হেৰি পাইছিলোঁ, কমেণ্ট পাইছিলোঁ, খুব মানে ভাল পাইছিলে গানটো। বা মই যে তেনেকৈ সেই বয়সত তেনেকৈ যে গানটো গালোঁ, সেইকাৰণে মই কুঞ্জলাল ৰয়ছত চিৰকৃতজ্ঞ। তাৰমানে আকৌ যে মই এতিয়া আহিছোঁ বা মই ওলালোঁ গান গাবলৈ বা মিটিং এখনকে যাব পৰা হ'লোঁ, সেই তেওঁ মোক বহুত হেৰি কৰিলে, সহায় কৰিলে।
1: কোনটো গান বাইদেউ?
0: সেইটো আছিলে, এইটো মানে খুব এটা হেৰি হোৱা নাই, গানটো ওলোৱা নাই তেনেকৈ। আকাশ বিচাৰি গ'লোঁ এদিন বাটতে পালোঁ তোমাক, গানটো বৰ ধুনীয়া। মই চাগে আৰু কেইদিনমান পিছত ৰেকৰ্ডিং কৰিলে আৰু অকণ ভালকৈ গাব পাৰিলোঁ হয়, কিন্তু সেইদিনাখন মই কিন্তু খুব এটা অনুভূতিৰে গানটো গাইছিলোঁ ৰেকৰ্ডিঙত, মই গাই শুনাইছোঁ। ইয়াৰ কথা সুধিলাৰ কাৰণে মই এইখিনি কথা কৈ দিলোঁ। আৰু এটা কথা ক'বই লাগিব, আজিকালি গীত এটা কৰিবলৈ হ'লে বহুত খৰচ, ষ্টুডিঅ'ত যাব লাগিলে, কৰিব লাগিলে, ইনষ্ট্ৰুমেণ্ট বজোৱা, হেৰি সংগীত কৰিব লাগিল। কিন্তু মই এই আকাশ বিচাৰি গানটো কুঞ্জলাল ৰয় আৰু তেখেতৰ মিছেছ দুয়োজনেই মোক মানে গীতটো কৰাত অকণমানো নল'লে খৰচ পাতি। মই খুব জোৰ কৰিছিলোঁ তেওঁলোকক, কিন্তু তেওঁলোকে খুব মানে মৰমেৰে কৰি দিলে। সম্ভৱ নহয় এইটো এনেকৈ সদায় কোনোবাই একো নোলোৱাকৈ কৰি দিব, কিন্তু আজিকালিৰ দিনতো সেই যে মৰমত মোক উলিয়াই আনিবৰ কাৰণেই গীতৰ জগতখনলৈ, কাৰণ মই তেতিয়া খুব বেয়া হেৰিত আছিলোঁ, এওঁ ঢুকোৱা এমাহ হৈ গৈছেহে, কিন্তু তেওঁলোকৰ প্ৰতি মই চিৰকৃতজ্ঞ আৰু সদায় মোৰ মনত থাকিব। আৰু বিষ্ণু শৰ্মাই খুব আদৰেৰে মৰমেৰে ৰেকৰ্ডিংটো কৰি দিছিলে, সেইখিনিয়ে মই মানে সদায় মোৰ মনত থাকিব আৰু।

0: এইখিনি কথাৰে এই গীতটোৱে আজিৰ এই খণ্ডটিৰ পৰা আমি বিদায় ল'ব লাগিব বাইদেউ। পৰৱৰ্তী খণ্ডত আকৌ লগ পাম আৰু বহুতো কথা পাতিবলগীয়া আছে। আপুনি ভালেই থাকক, আকৌ লগ পাম আপোনাক।
1: ধন্যবাদ।
2: মই ধন্যবাদ জনাবই লাগিব মনদীপ মহন্তক। মনদীপ মহন্তই যোৱা খণ্ডটো আৰু এইবাৰো তেওঁ সম্পাদনা তথা আপোনাৰ গীতকেইটিত গীটাৰ সংগত কৰি সহযোগ কৰিলে, তাৰ বাবে মনদীপ মহন্তক ধন্যবাদ জনাইছোঁ।

তে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তেই।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ আজিৰ খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব অহা মঙলবাৰে নিশা 9:30 বজাত।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মণিপুৰম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণিপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1-800-420-2233 কল কৰক।
3: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণিপুৰম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণিপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1-800-420-2233 নম্বৰত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু চেমনিয়াৰ চৰা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোকলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। আজিৰ চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা শিতান্তি। এই শিতানত আজি অসমীয়া লোকজীৱনত ভাদ মাহৰ তাৎপৰ্যৰ বিষয়ে কিছু কথা জানো আহাচোন। ভাদ মাহ অসমীয়া সমাজত এক পবিত্ৰ আৰু ভক্তিময় মাহ হিচাপে পৰিচিত। এই সময়ছোৱাত নামঘৰ আৰু সত্ৰসমূহত নাম কীৰ্তন, ভাগৱত পাঠ আদি অনুষ্ঠিত হয়। খেতি বাতিৰ কাম সামৰি গাঁৱৰ লোকসকলে হৰিনাম কীৰ্তন কৰে। গাঁৱৰ পৰিৱেশ সেয়ে এই মাহটোত প্ৰশান্তিময় হৈ পৰে আৰু আধ্যাত্মিক অনুভূতিৰে ভৰি উঠে। অকল গাঁৱতেই নহয়, চহৰ নগৰৰ নামঘৰবোৰতো ভাদমহীয়া নাম কীৰ্তন কৰা হয়। গোটেই ভাদ মাহ জুৰি আমাৰ ৰাজ্যখনৰ সকলো প্ৰান্ততে নামঘৰসমূহত নাম প্ৰসংগ চলে। এই মাহৰ আন এক বিশেষত্ব হৈছে আমাৰ মহাপুৰুষ দুজনাৰ তিথি। তোমালোকে সৰুতে মাহবোৰৰ গীত কবিতাটোত পঢ়া মনত আছেনে? সেই যে ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি, আহিন মাহত দুবৰি বন হিমত থাকে তিথি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি এই ভাদ মাহতে পৰে। ভাদ মাহত পালন কৰা ধৰ্মীয় অনুষ্ঠানসমূহে অসমীয়া মানুহৰ লোক সংস্কৃতি আৰু সামাজিক সম্প্ৰীতিকো শক্তিশালী কৰে। সকলো মানুহে একেলগে মিলি নাম প্ৰসংগত অংশগ্ৰহণৰ জৰিয়তে সৃষ্টি কৰা ভক্তিমূলক পৰিৱেশে সমাজত ঐক্য আৰু পাৰস্পৰিক সন্মান বৃদ্ধি কৰে। প্ৰকৃতিৰ দিশৰ পৰাও ভাদ মাহত এক সুকীয়া ৰূপ আছে। বাৰিষাৰ বৰষুণে সেউজীয়া কৰি তোলা চৌদিশ আৰু গাঁৱৰ খেতিপথাৰৰ পৰিৱেশ মনোমোহা হৈ পৰে। এই সৌন্দৰ্যই মানুহৰ মনলৈ শান্তি আৰু আশা কঢ়িয়াই আনে। সেইবাবে ক'ব পাৰি ভাদ মাহ অসমীয়া জাতিৰ ধৰ্ম, সংস্কৃতি, ঐতিহ্য আৰু মানৱীয় মূল্যবোধৰ এক উৎকৃষ্ট প্ৰতীক। এই মাহটোৱে আমাক ভক্তি, ঐক্য, সহমৰ্মিতা আৰু সুন্দৰ জীৱন গঢ়াৰ প্ৰেৰণাৰে আগুৱাই যাবলৈ শিকায়। আশা কৰোঁ তোমালোকেও এই মাহটোৰ তাৎপৰ্য উপলব্ধি কৰি নিজৰ সংস্কৃতি

প্ৰকৃতিৰ প্ৰতি সন্মান জনায় আৰু আমাৰ প্ৰকৃত মূল্যবোধ হৃদয়ত লৈ এখন সুন্দৰ আৰু সম্প্ৰীতিৰে ভৰা সমাজ গঢ়াৰ সপোনৰ বাটেৰে আগুৱাই যাবা। ভাইটি ভণ্টিহঁত, ইমান পৰে জানো আহা শিতানত তোমালোকে অসমীয়া লোকজীৱনত ভাদ মাহৰ তাৎপৰ্যৰ বিষয়ে কিছু কথা শুনিলা। আজিৰ জানো আহা ইমানেই।

চোৰাত এইবাৰ আগবঢ়াইছোঁ কবি গীতিকাৰ কেশৱ মহন্ত, গণশিল্পী দিলীপ শৰ্মা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু গীতিকাৰ কণ্ঠশিল্পী ৰুদ্ৰ বৰুৱাৰ জন্ম শতবৰ্ষ উপলক্ষে গুৱাহাটীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান স্বৰলিপিৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰানুষ্ঠান। তেওঁলোকে প্ৰথমেই পৰিৱেশন কৰিবলৈ লৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে এই গীতটি। আহাচোন শুনো।

উপজা মাটি মোৰ সাধনাৰ ক্ষেত্ৰ নীলকান্ত শৰ্মাই লিখা এই গীতটিক দিলীপ শৰ্মাই সুৰেৰে সজাইছিল। দ্বৈতকণ্ঠত দিলীপ শৰ্মা আৰু তেওঁৰ পত্নী সুকণ্ঠী শিল্পী সুদক্ষিণা শৰ্মাই এই গীতটিত কণ্ঠ দিছিল। আহা গীতটি শুনো চন্দ্ৰাৱলী পাঠক, বিশাখা গগৈ আৰু নন্দিনী গোস্বামীৰ কণ্ঠত।

কেশৱ মহন্তৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত এটা এখন দেশত এক ৰজা আছিল। এই গীতটি সুৰেৰে সজাই পৰিৱেশন কৰিছিল খগেন মহন্তই। আহাচোন গীতটি শুনো। পৰিৱেশন কৰিবলৈ লৈছে চন্দ্ৰাৱলী পাঠক আৰু বিশাখা গগৈয়ে।

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 12 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 30 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ বিশেষ অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজন AIR এপত। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত গোবিন ছেত্ৰী, প্ৰমোদ চন্দ্ৰ টাইট আৰু নৱজ্যোতি ৰাভা, ট্ৰান্সমিটাৰত অম্লানজ্যোতি দত্ত, প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

এয়া আকাশবাণী তেজপুৰ খণ্ডেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ 137 সংখ্যক খণ্ডটি শুনিবলৈ পাব। ইয়াৰ পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা এই অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ'ব।

0: com. তেওঁলোকৰ এই প্ৰয়াস আপোনালোকৰো কাষ চপা উচিত, সেইবাবেই মই ভাবিলোঁ পোনপটীয়াকৈ কৃষ্ণাজীৰ সৈতে কথা পাতোঁ। বন্ধুসকল, এতিয়া কৃষ্ণাজী আমাৰ সৈতে ফোন লাইনত আছে। নমস্কাৰ কৃষ্ণাজী।
1: নমস্কাৰ
0: ভাইটি। মই গম পাইছোঁ আপুনি প্ৰযুক্তি জগতৰ সৈতে জড়িত নহয়, নাইবা আপুনি ইতিহাসৰ শিক্ষকো নহয়, কিন্তু আপুনি প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি ইতিহাসৰ ছাইট প্ৰস্তুত কৰিলে। ইয়াৰ বাবেই মোৰ উৎসুকতা বাঢ়িল। এয়া কেনেদৰে হ'ল?
1: ধন্যবাদ মহাশয়, আপোনাৰ সৈতে কথা পাতিবলৈ পোৱাটোৱেই মোৰ সৌভাগ্য। মোৰ বিষয়ে ক'বলৈ গ'লে, মই এগৰাকী অভিযন্তা আছিলোঁ, তাৰপিছত মই মাৰ্কেটিং ফিল্ডলৈ গ'লোঁ। কিন্তু এইবোৰ কৰি থাকিলোঁ যদিও সৰুৰে পৰা ইতিহাস বিষয়ত মোৰ খুব আগ্ৰহ আছিল, আৰু সেইবাবেই মই সদায় ইতিহাস বিষয়টো আকৰ্ষণীয় কৰিবলৈ কিবা এটা কৰিব বিচাৰিছিলোঁ। মোৰ এনে লাগিছিল, আমি যিদৰে ইতিহাস পঢ়াওঁ, এই পঠন পদ্ধতি আমি উন্নত কৰিব পাৰোঁ, তাক আমি বহু সলনি কৰি কাহিনী হিচাপে মানুহৰ আগত প্ৰস্তুত কৰিব পাৰোঁ।
0: ভাৰতৰ ইতিহাস এনে একটি দিশ যাৰ বিষয়ে বহু মানুহে জনাটো উচিত বুলি আপুনি ভাবিলে?
1: মহাশয়, ভাৰতীয় ইতিহাস যিদৰে আমাৰ স্কুল কলেজত শিকোৱা হয়, তাত আপোনালোকে দেখে যে কোনো এখন সাম্ৰাজ্য বা দেশ উপস্থাপন কৰিলে সি মনোযোগ আকৰ্ষণ কৰে, কিন্তু বহুতো সাম্ৰাজ্যৰ বিষয়ে আমি নাজানো। চোলা, পল্লৱ, কাৰকোটা সাম্ৰাজ্য যি কাশ্মীৰত আছিল, অসমত আহোম সাম্ৰাজ্য আছিল যি 600 বছৰ অসমত শাসন কৰিছিল আৰু অসমত নিজৰ সংস্কৃতি, নিজৰ ৰুচিবোধ বৰ্তাই ৰাখিছিল, এইবোৰৰ বিষয়ে আমি একোৱে নাজানো। সেয়েহে মই ভাবিলোঁ এটি ৱেবছাইট প্ৰস্তুত কৰা হওক।
0: কৃষ্ণ মহোদয়, আপুনি ইমান কষ্ট কৰিছে, মই আপোনাক এটি কাল্পনিক প্ৰশ্ন সুধিব খুজিছোঁ। যদি আপুনি ভাৰতীয় ইতিহাসৰ 3গৰাকী মহান ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰে, তেনেহ'লে আপুনি কাৰ সৈতে পাতিব আৰু কিয় পাতিব?
1: হয় মহাশয়, মই প্ৰথমেই ক'ম ৰাজা চোলা বা ৰাজেন্দ্ৰ চোলাৰ কথা, যিগৰাকী আছিল চোলা সাম্ৰাজ্যৰ প্ৰবল প্ৰতাপী সম্ৰাট আৰু চোলা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ৰজাসকলৰ মাজৰ এজন। মই প্ৰথমেই তেওঁৰ পৰা জানিব বিচাৰিম যে বৃহদেশ্বৰ মন্দিৰ অথবা গংগৈকুণ্ডা চোলাপুৰম শিৱ মন্দিৰৰ দৰে বৃহৎ মন্দিৰ নিৰ্মাণৰ ধাৰণা কিদৰে আহিল আৰু কিদৰে এই পৰিকল্পনা কৰা হ'ল, কিদৰে এই চিন্তা আহিল যে আমি এনে কিবা এটা কৰি থৈ যাওঁ যে আহিবলগীয়া হাজাৰ হাজাৰ বছৰলৈ ই অনেকক প্ৰেৰণা যোগাই যাব, সেই কথাটো মই তেখেতৰ পৰা জানিব বিচাৰিম। দ্বিতীয়জন ব্যক্তি হ'ল যিজন মোৰ বোধেৰে ভাৰতীয় ইতিহাসৰ এগৰাকী অচৰ্চিত গুণী ব্যক্তি, তেখেতৰ নাম হেমু। তেখেতৰ বিষয়ে আমি ইতিহাসৰ পাতত মাত্ৰ 2 বা 3 শাৰীহে পঢ়িছোঁ। হেমু এগৰাকী সাধাৰণ ব্যক্তি আছিল। তেখেত আছিল এগৰাকী ব্যৱসায়ী, তেখেতে এখন সাম্ৰাজ্য গঢ়িছিল, তেখেতৰ আছিল যুদ্ধকলাৰ ক্ষেত্ৰত অনন্য প্ৰতিভা, তেখেতে 23খন যুদ্ধত অৱতীৰ্ণ হৈ তাৰে 22খনত জয়লাভ কৰিছিল। এগৰাকী সাধাৰণ ব্যক্তিৰ পৰা কিদৰে তেওঁ এগৰাকী ৰজা হৈছিলগৈ, তেখেতৰ চিন্তাধাৰা কি আছিল, তেখেতৰ সেই যাত্ৰাৰ বিষয়ে জানিবলৈ মই ইচ্ছুক। তৃতীয়গৰাকী ব্যক্তি হৈছে এগৰাকী মহিলা, ত্ৰিভুৱন মহাদেৱী। 850 খ্ৰীষ্টাব্দত উৰিষ্যাৰ ভৌমাকাৰা বংশৰ এজন ৰজা আছিল তেখেতৰ স্বামী। চুবুৰীয়া পাল সাম্ৰাজ্যৰ আক্ৰমণত তেখেতৰ স্বামী নিহত হয় আৰু ৰাজ্যখনো সংকুচিত হৈ পৰিল। ৰজাৰ তলতীয়া কৰ্মচাৰীসকলো ৰাজ্য এৰি পলাই যোৱাত তেখেতেই ৰাজ্যভাৰ চম্ভালি ল'লে। ভাৰতৰ ইতিহাসত প্ৰথম পৰ্যায়ৰ স্বাধীন শাসকসকলৰ ভিতৰত এজন বুলি পৰিগণিত ত্ৰিভুৱন মহাদেৱী শাসনকাৰ্যত ইমানেই দক্ষ আছিল যে পৰৱৰ্তী 100 বছৰ কলিংগত তেখেতসকলৰ শাসনেই চলিছিল। এই 3গৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিবলৈ ভাল পাম।
0: মোৰ এনে লাগিছে যেন ইতিহাসেই আপোনাৰ জীৱন হৈ উঠিছে। মই বৰ আগ্ৰহেৰে আপোনাৰ ৱেবছাইট চাইছোঁ। আপুনি ইয়াত শুধৰণি আৰু পৰামৰ্শৰ বাবেও ব্যৱস্থা ৰাখিছে। এনেদৰে আনৰ গঠনমূলক পৰামৰ্শৰ বাবে নিজকে মুকলি কৰি ৰাখিব পৰাটো বহুত ডাঙৰ কথা। ৰাইজৰ পৰা এনে কিবা পৰামৰ্শ পাইছেনে, আৰু পাইছে যদি তাক কেনেদৰে কামত লগাইছে?
1: ছাৰ, মই ইতিমধ্যে বহুত পৰামৰ্শ পাইছোঁ। সাধাৰণতে তথ্যৰ শুধৰণিৰ পৰামৰ্শ আহে আৰু ৱেবছাইটটোৰ গাঁথনি সম্পৰ্কেও পৰামৰ্শ আহে। এনে এটি পৰামৰ্শ আছিল ৰাজ্য হিচাপে তথ্যসমূহ প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শ আছিল ল'ৰা ছোৱালীৰ বাবে কাৰ্ড একোখনৰ দৰে একোখন সাম্ৰাজ্যৰ সকলো তথ্য প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শত আকৌ গোটেইবোৰ তথ্য একেলগে ডাউনলোড কৰাৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছিল। মই এই ব্যৱস্থাসমূহ ৱেবছাইটত সন্নিৱিষ্ট কৰিছোঁ। শুধৰণিৰ টেপটো মই লগোৱাৰ উদ্দেশ্য হৈছে

0: মোৰো ভুল হ'ব পাৰে, কিন্তু আটাইয়ে লগ লাগি আমি নিশ্চয় এনে এটি ৱেবছাইট গঢ়ি তুলিব পাৰোঁ যি ইতিহাসক এটা ৰসাল বিষয় কৰি তুলিব পাৰে।
1: আপুনি সঁচাকৈয়ে বহুত ডাঙৰ কাম এটা কৰিছে। বাৰু কওকচোন, ইতিহাসৰ বাহিৰে আৰু নিশ্চয় কেইবাটাও হবি আপোনাৰ আছে।
0: নাই ছাৰ, আচলতে মই এজন নিৰহ ব্যক্তি। মই টেকন'লজি আৰু ইতিহাস দুয়োটাই ভাল পাওঁ। যিহেতু এই কামটোত এই দুয়োটা সোমাই আছে, মই গোটেই দিনটো এই কামটোতেই ডুবি থাকোঁ।
1: আপুনি এটা সুন্দৰ কাম আৰম্ভ কৰিছে, ইয়াৰ বাবে আপোনাক শুভকামনা যাচিছোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনাক বহু লোকে সহযোগ কৰিব। আপোনাক শুভেচ্ছা জনালোঁ। বন্ধুসকল, তেখেতৰ এই কামে অকল ছাত্ৰ ছাত্ৰীসকলক যে সহায় কৰিব এনে নহয়, ই আমাক আমাৰ অতীতৰ বিষয়ে ৰসাল পদ্ধতিৰে জানিবলৈ সুবিধা কৰি দিব। আপুনিও যদি এনে কিবা প্ৰয়াসৰ কথা গম পাইছে, সেই বিষয়ে আমাক জনাওক। মোৰ প্ৰিয় দেশবাসী, বিকশিত ভাৰতৰ বাবে নিচাবিহীন যুৱ সমাজ, এই অভিযান গোটেই দেশতে এতিয়া পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ লক্ষ্য স্পষ্ট, নিচামুক্ত ভাৰত। বহুসংখ্যক লোক, বিশেষকৈ যুৱকসকল, এই অভিযানত জড়িত হৈ পৰিছে। এই অভিযান হৈছে ভাৰতৰ যুৱ সমাজৰ স্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ সামূহিক সংকল্প। বন্ধুসকল, নিচাৰ কুপ্ৰভাৱে এজন ব্যক্তিৰ লগতে তেওঁৰ পৰিয়াল আৰু সমাজখনকো কষ্ট দিয়ে। নিচাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, নিচাৰ কবলৰ পৰা ওলাই আহিবলৈ সহায় কৰা প্ৰতিজন ব্যক্তিৰে মই শলাগ লৈছোঁ। নিচামুক্ত ভাৰতৰ বাবে শক্তিশালী শ্লোগান, গীত বা চুটি নাটক ৰচনা কৰিব নোৱাৰেনে বাৰু? ছাত্ৰ ছাত্ৰী আৰু নাট্যদলসমূহে এনে কোনো হৃদয়স্পৰ্শী নাটক ৰচনা কৰিব পাৰেনে য'ত ড্ৰাগছৰ বিপদৰ সংকেত থকাৰ লগতে এই নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো থাকে? আমাৰ দেশত উৎকৃষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ কোনো অভাৱ নাই। মই আশা কৰোঁ যে এওঁলোকে বিভিন্ন ভাষাত এনেকুৱা কণ্টেণ্ট সৃষ্টি কৰক যাতে এই দিশত আমাৰ সমাজখন উপকৃত হয়। আপোনাসবে নিজৰ নিজৰ প্ৰচেষ্টাক হেশ্বটেগৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰক। বহু ক্ষেত্ৰত সৃজনীশীল প্ৰচেষ্টা আনুষ্ঠানিক প্ৰচাৰতকৈ বেছি ফলদায়ক হয়। আহক, ভাৰতৰ যুৱ প্ৰজন্মক নিচাৰ আসক্তিৰ পৰা দূৰৈত ৰখা আৰু মুক্ত কৰাৰ এই পবিত্ৰ কৰ্তব্যত আমি আমাৰ ভূমিকা পালন কৰোঁ। আপোনালোকে আপোনালোকৰ প্ৰচেষ্টাক হেশ্বটেগ নিচামুক্ত যুৱ সম্প্ৰদায়ৰ সৈতে সামাজিক মাধ্যমত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। মোৰ প্ৰিয় দেশবাসী, আগষ্ট মাহটোত আমি কেওপিনে দেশভক্তিৰ বহুতো ৰঙীন ছবি দেখিবলৈ পাওঁ। এই সময়খিনিত প্ৰত্যেক ব্যক্তিৰ মনত ৰাষ্ট্ৰপ্ৰেমৰ ভাৱ প্ৰবল হৈ উঠে। নেশ্যনেল হেণ্ডলুম ডে আৰু ভাৰতত্যাগ আন্দোলনৰ লগতে দেশ বিভাজনৰ পীড়াদায়ক স্মৃতিয়ে এই ভাৱক আৰু অধিক বিশেষ মাত্ৰা দিয়ে। স্বতন্ত্ৰতা দিৱস আৰু নেশ্যনেল স্পেচ ডেৰ অনুভৱে আমাক সকলোকে গৰ্বিত কৰি তোলে। হৰ ঘৰ ত্ৰিৰংগা অভিযানে আমাৰ মনোভাৱক আৰু সুদৃঢ় কৰি তোলে। বন্দে মাতৰম ৰাষ্ট্ৰগীতৰ 150 বছৰীয়া জয়ন্তীয়ে এইবাৰৰ অনুভৱক আৰু অধিক বিশেষত্ব প্ৰদান কৰিছে। এই বছৰ 8 কোটিতকৈও অধিক ত্ৰিৰংগা ছেলফি আপডেট হৈছে আৰু এই কথা মাথো দেশৰ ভিতৰতে আবদ্ধ হৈ থকা নাই। এই বছৰ সূৰ্যপথ ত্ৰিৰংগাৰ জৰিয়তে আমাৰ ত্ৰিৰংগাই এটি অনন্য যাত্ৰাৰে খোজ ল'লে। ফিজি দেশৰ পুৱাৰ প্ৰথম পোহৰত তৰংগিত হৈছিল আমাৰ ত্ৰিৰংগা। ইয়াৰ পাছত এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোৰ ভাৰতীয় দূতাবাসসমূহত ত্ৰিৰংগা উত্তোলিত হৈছিল। সূৰ্যৰ গতি আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ পতাকাও তৰংগিত হৈ গৈ আছিল। এই কথাবোৰে সমাজক একেডাল সূতাৰে বান্ধি পেলায়। দেশৰ সৈতে আমাৰ আত্মীয়তাও বহু গভীৰ হৈ পৰে। এই প্ৰচেষ্টাৰ সৈতে জড়িত সকলোলৈকে মোৰ বহুত শুভেচ্ছা থাকিল। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ চহৰ নগৰ আদিৰ পথসমূহত বহুতো মহিলাই পুৱাৰ পৰা সন্ধিয়ালৈকে নিজ নিজ কামত জড়িত হৈ থাকে। কোনোবাই শাক পাচলিৰ দোকান দিয়ে, কোনোৱে ফল, চাহ আদিৰ ব্যৱসায় কৰে আৰু আন বহুতেই পূজাৰ সামগ্ৰীৰ দোকান দিয়ে। বহু ক্ষেত্ৰত সামান্য মাত্ৰ ধনৰ অভাৱত এওঁলোকৰ ব্যৱসায় অগ্ৰসৰ হ'ব নোৱাৰে। কিন্তু এতিয়া এনে লাখ লাখ মহিলাই PM স্বনিধি যোজনাৰ জৰিয়তে নতুন শক্তি আহৰণ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো বেছিকৈ চৰ্চিত নহয়। PM স্বনিধি যোজনাৰ হিতাধিকাৰীৰ ভিতৰত 46% হৈছে মহিলা। অৰ্থাৎ দেশৰ প্ৰায় 35 লাখ মহিলা এই আঁচনিৰ সৈতে জড়িত হৈ নিজ ব্যৱসায়ত আগবাঢ়ি গৈছে। বন্ধুসকল, গাজিয়াবাদৰ ববিতা শৰ্মা ইয়াৰ এটি উৎকৃষ্ট উদাহৰণ। ববিতা মহোদয়াৰ পূজাৰ সামগ্ৰীৰ এখন সৰু বিপণী আছিল। ফুল, চাকি আদি সামগ্ৰীৰ ব্যৱসায় কৰি তেওঁৰ

সকলক কিছু সহায়ৰ হাত আগবঢ়াইছিল। বহুত শ্ৰম কৰিছিল, কিন্তু পুঁজিৰ অভাৱত ব্যৱসায় প্ৰশস্ত হ'ব পৰা নাছিল। পি এম স্বনিধিৰ যোগেদি তেওঁ আৰ্থিক সাহাৰ্য লাভ কৰে। তেওঁ দোকানখনত অধিক সামগ্ৰী ৰাখিবলৈ লয় আৰু ব্যৱসায় বিস্তৃত কৰি তোলে। গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু লাহে লাহে ৰাস্তাৰ কাষৰ তেওঁৰ সৰু বিপণীখন এখন বৃহৎ দোকানলৈ পৰিৱৰ্তিত হয়। বন্ধুসকল, বাংগালুৰুৰ টি এছ নিগনম্মাৰ উদাহৰণো প্ৰেৰণাদায়ক। নিগনম্মা মহাশয়া আৰু তেওঁৰ স্বামীয়ে মিলি ইডলি ডোছা আদিৰ এটি সৰু ব্যৱসায় আৰম্ভ কৰিছিল। ব্যৱসায় চলি আছিল, কিন্তু ধনৰ অভাৱত ব্যৱসায় বিস্তাৰ লাভ কৰা নাছিল। নিগনম্মা মহোদয়াই পি এম স্বনিধিৰ সাহাৰ্য লাভ কৰে। তেওঁৰ দোকানখন উন্নত কৰে আৰু লগতে মেনিউত বহু নতুন সামগ্ৰী সংযোজন কৰে। তেওঁ গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু আজি তেওঁৰ তিনি সন্তানক উৎকৃষ্ট শিক্ষা দিবলৈ সক্ষম হৈছে। বন্ধুসকল, যেতিয়া এগৰাকী মহিলাৰ ব্যৱসায় বৃদ্ধি পায়, তেতিয়া এটি সম্পূৰ্ণ পৰিয়ালৰ ভৱিষ্যতে গতি লাভ কৰে। সন্তানৰ শিক্ষা উন্নত হয়, ঘৰখনৰ প্ৰয়োজন পূৰণ হয় আৰু মহিলাগৰাকীৰ আত্মবিশ্বাসো শক্তিশালী হয়। মহিলা সবলীকৰণৰ এয়াই জীৱন্ত ৰূপ। মই এই পথৰ দাঁতিত কাম কৰা সকলো মহিলাকে শুভকামনা জনাইছোঁ। প্ৰিয় দেশবাসী, পৰিষ্কাৰ পৰিচ্ছন্নতা যেতিয়া কোনো অঞ্চলৰ লোকৰ সংকল্প হৈ পৰে, তেতিয়া অঞ্চলটোৰ পৰিৱৰ্তন মাথো চাফ চিকুণতাতে আবদ্ধ নাথাকে। ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ পৰিচয়ৰ পৰিৱৰ্তন হয়। দেশৰ বিভিন্ন প্ৰান্তত হোৱা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰচেষ্টাসমূহে আমাক নিৰন্তৰ প্ৰেৰণা যোগায়। উত্তৰ প্ৰদেশৰ ৰামপুৰত থকা এখন গাঁও হৈছে পাটৱাই। ইয়াৰ আকাশ আৰু ৰোহন নামৰ দুজন বন্ধুৱে মন কৰিলে যে তেওঁলোকৰ কেওদিশৰ পৰিৱেশ আৱৰ্জনাৰে ভৰি পৰিছিল। তেওঁলোক জাবৰ জোঁথৰ পৰিষ্কাৰৰ কামত লাগি পৰিল। লাহে লাহে অন্য যুৱক যুৱতীও তেওঁলোকৰ সঙ্গী হ'ল। এটা দল গঠন হ'ল। দলটোৰ নাম হ'ল ক্লিন আপ পাটৱাই। এই দলটিয়ে গংগাৰ চাৰিটিকৈ ঘাট পৰিষ্কাৰ কৰি তুলিছে। এওঁলোকে বহু পুখুৰী আৰু ৰাজহুৱা স্থানো পৰিষ্কাৰ কৰিছে। বন্ধুসকল, এইবাৰ শ্ৰী অমৰনাথজীৰ যাত্ৰাৰ সময়তো পৰিচ্ছন্নতা আৰু জন অংশীদাৰিত্বৰ এখনি প্ৰেৰণাদায়ক ছবি দেখিবলৈ পোৱা গৈছিল। কঠিন পথৰ মাজত হাজাৰ হাজাৰ স্বচ্ছতা কৰ্মীক কৰ্মব্যস্ত অৱস্থাত দেখা গৈছিল। এইবাৰৰ যাত্ৰাৰ সময়ত 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনাৰ সংগ্ৰহ আৰু প্ৰচেছিং কৰা হৈছিল। এই প্ৰচেষ্টাৰ এটি দিশ মোৰ বৰ ভাল লাগিছিল। এই অভিযানত বহুতো শ্ৰদ্ধেয় ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। 16,000ৰো অধিক যাত্ৰীয়ে স্বচ্ছতাৰ সংকল্প গ্ৰহণ কৰিছিল। 10,000ৰো অধিক যাত্ৰীক ৰেছপনচিবল য়াত্ৰীৰ প্ৰমাণ পত্ৰ দিয়া হয়। ইয়াত এক অনন্য প্ৰচেষ্টাও হাতত লোৱা হয়। ঘোঁৰাৰ গোবৰৰ পৰা বায়'গেছ প্ৰস্তুত কৰি পৰিষ্কাৰ বন্তি প্ৰজ্বলিত কৰা হয়। অৰ্থাৎ তুষাৰ বাবাৰ এই পবিত্ৰ যাত্ৰাত পৰিচ্ছন্নতাৰ সেৱাও আস্থাৰ এটি ৰূপ হিচাপে উদ্ভাসিত হৈ উঠে। বন্ধুসকল, আমাৰ গাঁও, চহৰ, নদী বা তীৰ্থস্থান, এই সকলোৰে পৰিচয় আমাৰ আচৰণৰ দ্বাৰাই প্ৰস্তুত হয়। আৰু পৰিচ্ছন্নতা যেতিয়া এই আচৰণৰ অংগ হৈ পৰে, সেই স্থানসমূহৰ শোভা আৰু উজ্জ্বল হৈ পৰে। মোৰ প্ৰিয় দেশবাসী, কেতিয়াবা আমাৰ একোটি সৰু আকৰ্ষণে জীৱনত বহু সম্ভাৱনাৰ পথ মুকলি কৰে। নাগালেণ্ডৰ ফেক জিলাৰ বেচালু পুৰু মহাশয়ৰ জীৱনত এনে এটি উদাহৰণ দেখিবলৈ পোৱা যায়। তেখেত কৃষক পৰিয়ালত ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰা তেওঁ মাক দেউতাকক খেতি কৰা দেখিছিল। ফুলৰ প্ৰতি তেওঁৰ বেছ আকৰ্ষণ আছিল। 2021 চনত তেওঁ অতি কম পৰিসৰত ফুলৰ খেতি কৰিবলৈ লয়। লাহে লাহে তেওঁ ইয়াৰ মাজত এটি উজ্জ্বল সম্ভাৱনা দেখিবলৈ পায়। বিবাহ বা অন্য উৎসৱ পাৰ্বণত ফুলৰ চাহিদা সকলো সময়তে থাকেই। বেচালু মহোদয়ে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰত ফুলৰ বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ লয় আৰু তাৰ পাছত এক একৰ মাটিৰ চাৰিভাগৰ এভাগত গ্লেডিঅলাছ ফুলৰ প্ৰায় 1,000 পুলি ৰোপণ কৰে। প্ৰথম প্ৰয়াসতেই 5,000তকৈও অধিক ফুল ফুলি উঠে। এই সফলতাই বেচালু মহোদয়ক এটি নতুন পথেৰে আগবঢ়াই নিয়ে। আজি তেওঁৰ ফুল নাগালেণ্ডৰ পৰা গৈ দিল্লী আৰু মুম্বাই চহৰতো ভুমুকি মাৰিছে। বেচালু মহাশয়ৰ উদাহৰণে আমাক কয় যে সৰু সৰু চখ বা আকৰ্ষণৰ সৈতে পৰিশ্ৰম যুক্ত হৈ পৰিলে সি বিশাল সম্ভাৱনাৰ পথ মুকলি কৰে। আমাৰ চাৰিওফালে এনে বহু লোক আছে যিয়ে এটা সৰু প্ৰচেষ্টা আৰম্ভ কৰে আৰু চাওঁতে চাওঁতে তেওঁলোকৰ এই প্ৰচেষ্টাই বহুতো লোকৰ জীৱনত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰে। উৰিষ্যাৰ ডেব্ৰিগড়ৰ এখন গাঁও হৈছে ধৰৰু কুচুম। কেইবছৰমান আগলৈকে এই গাঁওখন

মাহৰ মৈথিলী ভূঞে ডাঙৰীয়া প্ৰায় প্ৰতিদিনে অৰণ্যলৈ গৈছিল, কেতিয়াবা জ্বলোৱাৰ বাবে খৰি আনিবলৈ, কেতিয়াবা মহুৱা আৰু কেন্দুপাত আনিবলৈ, কেতিয়াবা বাঁহৰ ডাল আৰু অন্যান্য বনজ সামগ্ৰী আনিবলৈ। তেওঁৰ আৰু তাত থকা বহুতো পৰিয়ালৰ সৰহভাগ প্ৰয়োজন এই অৰণ্যৰ পৰাই পূৰণ হৈছিল। কিন্তু তাৰ পাছত মৈথিলী ডাঙৰীয়াই ডিব্ৰুগড় পৰিৱেশ পৰ্যটনৰ সৈতে সংযুক্ত হ'ল। তেতিয়াৰ পৰাই অৰণ্যৰ সৈতে তেওঁৰ এক নতুন ধৰণৰ সম্পৰ্ক গঢ় লৈ উঠিল। এতিয়া বন সংৰক্ষণো তেওঁলোকৰ জীৱিকাৰ এক মাধ্যম হৈ পৰিল। বন্ধুসকল, মৈথিলী ডাঙৰীয়াৰ জীৱনৰ এই পৰিৱৰ্তনে আন মহিলাসকলকো অনুপ্ৰাণিত কৰিছিল। আজি 60গৰাকীৰো অধিক মহিলা বন সংৰক্ষণৰ সৈতে জড়িত হৈ আছে। কিছুমানে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰিছে, কিছুমান ঘাঁহনিৰ বিকাশৰ সৈতে জড়িত, আৰু আন কিছুমান মহিলাই পৰিৱেশ পৰ্যটনৰ দিশত অৰিহণা যোগাইছে। বন্ধুসকল, মৈথিলী ডাঙৰীয়া আৰু ডিব্ৰুগড়ৰ এই ভগ্নীসকলে দেখুৱাইছে যে প্ৰকৃতিক সুৰক্ষিত কৰিবও পাৰি আৰু জীৱনত সমৃদ্ধিও আহিব পাৰে। এই ভগ্নীসকলৰ প্ৰচেষ্টা আমাৰ সকলোৰে বাবে এক ডাঙৰ অনুপ্ৰেৰণা। বন্ধুসকল,

ঘাঁহনিৰ বিকাশৰ সৈতে জড়িত আৰু আন কিছুমান মহিলাই পৰিৱেশ পৰ্যটনৰ দিশত অৰিহণা যোগাইছে। বন্ধুসকল, মৈথিলী ডাঙৰীয়া আৰু ডেব্ৰিগড়ৰ এই ভগ্নীসকলে দেখুৱাইছে যে প্ৰকৃতিক সুৰক্ষিত কৰিবও পাৰি আৰু জীৱনত সমৃদ্ধিও আহিব পাৰে। এই ভগ্নীসকলৰ প্ৰচেষ্টা আমাৰ সকলোৰে বাবে এক ডাঙৰ অনুপ্ৰেৰণা। বন্ধুসকল, আজি আমাৰ কন্যা সন্তানসকলৰ সপোনৰ উৰণ পৃথিৱীৰ পৰা মহাকাশ পালেগৈ আৰু আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে ভাৰতে এনে উচ্চ সপোন দেখা বিশ্বৰ কেইবাহাজাৰো কন্যা সন্তানক একেলগ কৰিছে। এই প্ৰচেষ্টাৰ নাম হৈছে মিছন শক্তিছেট। ইয়াৰ জৰিয়তে 108খন দেশৰ 12,000 ছাত্ৰীয়ে উপগ্ৰহ প্ৰযুক্তি শিকাৰ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। 23 আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱসত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এই অভিযানৰ এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল। গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত মিছন শক্তিছেটৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হৈছে। এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ পৰা আৰু সমগ্ৰ দেশৰ পৰা অহা প্ৰায় 100গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ ভাৰতৰ দূৰ দূৰণিৰ পৰা নিৰ্বাচিত ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। এই সমগ্ৰ প্ৰচেষ্টাৰ লক্ষ্যও অতি বিশেষ। ছাত্ৰীসকলৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে নিৰ্মাণ কৰা এটা উপগ্ৰহ চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে। বন্ধুসকল, মই নিশ্চিত যে এই ছাত্ৰীসকলৰ বহুতেই আগন্তুক সময়ত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিজৰ এক নতুন পৰিচয় গঢ়ি তুলিব। মোৰ প্ৰিয় দেশবাসী, আজিকালি এভোকাডো ফলৰ চাহিদা বৰ বেছি। এই ফলবিধৰ বিষয়ে আগতে খুব কমেইহে জানিছিল। ইয়াৰ মূল্য আৰু চাহিদা দুয়োটাই কম আছিল, কিন্তু আজি ইয়াক ডাইনিং টেবুলত প্ৰায় দেখা যায়। আজি ই স্বাস্থ্য আৰু প্ৰিমিয়াম বজাৰৰ পচন্দ হৈ পৰিছে। ই আমাৰ কৃষক ভাই ভনীসকলৰ বাবেও বেছ সহায়ক। অন্ধ্ৰপ্ৰদেশৰ কাডাপাৰ বৰাদৰাজ ডাঙৰীয়াৰ এটা উদাহৰণ দিওঁ। তেওঁ বহু বছৰ ধৰি নিজৰ পামত বিলাহী আৰু কলৰ খেতি কৰি আছিল। এদিন তেওঁৰ বন্ধুসকলৰ পামত এভোকাডোৰ খেতি দেখিছিল। পাছত তেওঁ ইউটিউবত চাই তাৰ বিষয়ে তথ্য আহৰণ কৰিছিল। এতিয়ালৈকে তেওঁলোকে প্ৰায় 4 টন এভোকাডো উৎপাদন কৰিছে। আজি তেওঁলোকে ইয়াক পোনপটীয়াকৈ স্থানীয় দোকানবোৰলৈ যোগান ধৰিছে। নতুন শস্য, বৈজ্ঞানিক পৰামৰ্শ আৰু প্ৰত্যক্ষ বিপণনে তেওঁলোকৰ সৰু পামৰ খেতিৰ পৰা উপাৰ্জন সম্পূৰ্ণৰূপে সলনি কৰিলে। তামিলনাডুৰ কোডাইকানালৰ কৃষক চন্দ্ৰশেখৰণ ডাঙৰীয়াই 0.5 হেক্টৰ মাটিত এভোকাডো খেতি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ইয়াৰ বাবে ভাল মূল্য লাভ কৰিছে আৰু উপাৰ্জনো বৃদ্ধি পাইছে। কৰ্ণাটকত চিক্কমাগালুৰুৰ কিছুমান কৃষক ভাই ভনীয়ে এখন কফি বাগিচাৰ মাজত এভোকাডো ৰোপণ কৰিছে। ইয়াৰ ফলত তেওঁলোকে কফি আৰু জালুকৰ লগতে অতিৰিক্ত উপাৰ্জনো লাভ কৰিছে। বন্ধুসকল, আমি প্ৰায়ে চহৰৰ ৰেষ্টুৰেণ্টসমূহত এভোকাডো টোষ্টৰ বিষয়ে শুনিছোঁ, কিন্তু এই এভোকাডোৰ জৰিয়তে আমাৰ উদ্ভাৱনীমূলক কৃষকসকলে উপাৰ্জনৰ বাবে এক নতুন ৰন্ধন প্ৰণালী বিচাৰি পাইছে। অৰ্থাৎ আপোনাৰ দেশৰ এভোকাডোও আপোনাৰ টোষ্টৰ সোৱাদ বৃদ্ধি কৰিছে আৰু কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি পাইছে। প্ৰিয় দেশবাসী, কেইদিনমানৰ ভিতৰতে 3 ছেপ্টেম্বৰত আমি মহানায়ক উত্তম কুমাৰজীৰ জন্মশতবৰ্ষ উদযাপন কৰিম। বন্ধুসকল, উত্তম কুমাৰ ডাঙৰীয়া এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেতা আছিল, যি নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰিছিল। চলচ্চিত্ৰপ্ৰেমীসকলে বিশ্বাস কৰে যে সত্যজিৎ ৰায়ে মহান নায়ক উত্তম কুমাৰ ডাঙৰীয়াক মনত ৰাখিয়েই নায়ক দ্য হিৰো ছবিখনৰ সম্পূৰ্ণ চিত্ৰনাট্য লিখিছিল। সত্যজিৎ ৰায়ে কৈছিল যে তেওঁৰ অভিনয়ত ডিগনিটিৰ লগতে বিস্ময়কৰ আৱেগিক গভীৰতাও আছিল। চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। উত্তম কুমাৰ ডাঙৰীয়া তেওঁৰ সৰলতাৰ লগতে জনহিতকৰ কামৰ বাবেও পৰিচিত আছিল। জীৱনত কেতিয়াও হাৰ নমনা তেওঁৰ জীৱনৰ পৰা শিকিবলগীয়া এটা ডাঙৰ শিক্ষা। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহে বিশেষ সফলতা লাভ কৰা নাছিল, কিন্তু তেওঁ বিচলিত নহৈ নিজৰ কামত মনোনিৱেশ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে তেওঁ অভিনয়ৰ ইমান উচ্চতাত উপনীত হৈছিল। বন্ধুসকল, মোৰ মনত আছে যেতিয়া মই কলকাতাত ৰোড শ্ব' কৰি আছিলোঁ, তেতিয়া মই উত্তম কুমাৰ ডাঙৰীয়াৰ ঘৰৰ সন্মুখেৰেও পাৰ হৈ গৈছিলোঁ। তাত এজনে আনকি মোক তেওঁৰ এখন ফটো উপহাৰ দিছিল। মই আকৌ এবাৰ মহানায়ক উত্তম কুমাৰ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ সদায় আমাৰ সকলোৰে হৃদয়ত বিশেষ ঠাই অধিকাৰ কৰি থাকিব। মহানায়ক উত্তম কুমাৰ চিৰদিন মানুহৰ হৃদয়ে

0: ৰাজ কৰবেন। মোৰ প্ৰিয় দেশবাসী, আমাৰ পৰম্পৰাৰ লগতে আমাৰ উৎসৱ আৰু উদযাপনসমূহেও আমাক ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ সুযোগ দিয়ে। আগন্তুক দিনবোৰত আমি আৰু বহুতো গুৰুত্বপূৰ্ণ উৎসৱ উদযাপন কৰিবলৈ গৈ আছোঁ। 4 ছেপ্টেম্বৰত জন্মাষ্টমী পালন কৰা হ'ব। আমি ছেপ্টেম্বৰ মাহতে বিশ্বকৰ্মা পূজাও উদযাপন কৰিম। এই উপলক্ষতে আপোনাৰ চাৰিওফালে থকা শিল্পী, কাৰুশিল্পী আৰু বিশ্বকৰ্মা বন্ধুসকলক সন্মান জনোৱা উচিত। দীপাৱলীলৈ মাত্ৰ কেইমাহমানহে বাকী আছে আৰু লাহে লাহে ইয়াৰ প্ৰস্তুতিও আৰম্ভ হৈছে। এই উৎসৱৰ বতৰত মই আপোনালোকক আকৌ এবাৰ ভোকেল ফৰ লোকেলৰ আহ্বান জনাওঁ। ভোকেল ফৰ লোকেলৰ এই আহ্বানৰ অৰ্থ কেৱল মাটিৰ চাকি ক্ৰয় কৰাই নহয়, ইয়াৰ চিন্তা সুদূৰ প্ৰসাৰী। আমি আমাৰ ঘৰৰ বাবে যি সামগ্ৰীয়ে কিনো, এবাৰ নিশ্চিত হ'ব যে সেয়া ভাৰততে নিৰ্মিত। ভাৰতত নিৰ্মিত বস্তুবোৰক আমি যেতিয়া আঁকোৱালি ল'ম, তাক লৈ গৌৰৱ কৰিম, তেতিয়াই আমাৰ দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ পথ প্ৰশস্ত হ'ব। এই বাৰ্তা যিমান পাৰি মানুহৰ মাজত প্ৰচাৰ কৰাৰ দায়িত্বও আমাৰ। আমাৰ সৃষ্টিশীল জগতৰ বন্ধুসকল, ইনফ্লুৱেঞ্চাৰসকল আৰু চেলিব্ৰিটিসকলৰো ইয়াত এক ডাঙৰ ভূমিকা আছে। মই আপোনালোকক আহ্বান জনাওঁ, নিজেও ভোকেল ফৰ লোকেলৰ পৃষ্ঠপোষকতা কৰক, দেশত নিৰ্মিত সামগ্ৰীক আঁকোৱালি লওক আৰু আনকো এনে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক। বন্ধুসকল, আপোনাৰ চাৰিওফালে হয়তো এনেকুৱা বহু লোক থাকিব যি নিজৰ সৰু সৰু প্ৰচেষ্টাৰে সমাজলৈ ডাঙৰ পৰিৱৰ্তন আনিছে। আপোনালোকে তেওঁলোকৰ বিষয়ে মন কী বাতলৈ লিখিব। আপোনাৰ অনুভৱ দেশৰ যিকোনো প্ৰান্তৰ যিকোনো ব্যক্তিৰ বাবে এক নতুন প্ৰেৰণা হ'ব পাৰে। আপোনালোকৰ পৰামৰ্শ আৰু অনুভৱৰ বিষয়ে জানিবলৈ মই অপেক্ষা কৰিম। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ আজি নিশা 8 বজাত শুনিবলৈ পাব।
2: ইমান পৰে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ 137 সংখ্যক খণ্ডটিৰ লগতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত এই অনুষ্ঠানটিৰ অসমীয়া ভাষান্তৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় দিনৰ 11:57 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ এই বিশেষ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী সন্ধ্যাৰ অধিৱেশন মুকলি কৰা হ'ব আজি সন্ধ্যা 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্জ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন AIR এপত। শ্ৰোতাসকলে গুৱাহাটী আৰু দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠানসমূহ শুনি থাকিব FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন AIR এপত। আমাৰ আজিৰ বিশেষ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত গোবিন ছেত্ৰী, প্ৰমোদ চন্দ্ৰ টাইট আৰু নৱজ্যোতি ৰাভা, ট্ৰান্সমিটাৰত অম্লানজ্যোতি দত্ত, প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে। প্ৰচাৰণ কক্ষৰ পৰা মই প্ৰিয়ংকা দাসে এতিয়া বিদায় মাগিছোঁ। নমস্কাৰ। পরিক্রমার কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক

0: আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানে অতি দ্ৰুতভাৱে দেশজুৰি গতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ প্ৰকাশ, নেপালৰ বিধংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 736লৈ বৃদ্ধি, ডিব্ৰুগড় জিলাৰ লাইকাৰডিয়াৰ 855টা পৰিয়ালক সংস্থাপন দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ আৰু ডুবাইত অনুষ্ঠিত টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানে অতি দ্ৰুতভাৱে দেশজুৰি গতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ 137 সংখ্যক মন কী বাতত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নিচামুক্ত যুৱক আৰু এখন নিচামুক্ত ভাৰতৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযান আনুষ্ঠানিকতাত নহৈ ভালেসংখ্যক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুস্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এয়া এটা সামূহিক সংকল্প।
1: नशा मुक्त युवा फॉर विकसित भारत ये अभियान इस समय पूरे देश में तेजी से आगे बढ़ रहा है। इसका लक्ष्य बिल्कुल साफ है, नशा मुक्त युवा, ड्रग फ्री इंडिया। बहुत सारे लोग विशेषकर हमारे युवा बहुत बड़ी संख्या में इसका हिस्सा बन रहे हैं। आखिर यह भारत के युवाओं की हेल्थ, उनकी हैप्पीनेस और उज्ज्वल भविष्य के लिए ही हमारा सामूहिक संकल्प है।
0: প্ৰধানমন্ত্ৰীয়ে কয় যে মাদক দ্ৰব্যৰ আসক্তিয়ে কেৱল এজন ব্যক্তিক ধ্বংস কৰাই নহয় বৰঞ্চ একোটা পৰিয়াল তথা সমাজে ইয়াৰ পৰিণাম ভুগিব লাগে। তেওঁ মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আৰু মাদক দ্ৰব্যত আসক্ত লোকক সহায়ৰ বাবে আগবাঢ়ি অহাসকলক প্ৰশংসা কৰে। শ্ৰীমোদীয়ে এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে শক্তিশালী শ্লোগান উলিয়াবলৈ আৰু যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহ্বান জনায়। দেশত উৎকৃষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ অভাৱ নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত সমাজৰ সহায়ৰ বাবে আগবাঢ়ি আহি বিভিন্ন ভাষাত কণ্টেণ্ট প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁলোকে নিজৰ সৃষ্টিশীলতা সমাজ পৰিৱৰ্তনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে।
1: নশা মুক্ত ভাৰত কে লিয়ে ক্যা আপ কোই পাৱাৰফুল শ্লোগান বনা সকতে হ্যায় কি হামারে ইয়ং মিউজিশিয়ানস এসে সংস বনা সকতে হ্যায় জিনমে ড্রাগ ফ্রি লাইফ কা মেসেজ হো। क्या स्टूडेंट्स और थिएटर ग्रुप दिल को छू लेने वाले शॉर्ट प्लेज लिख सकते हैं जिनमें ड्रग्स के खतरों के साथ साथ उनसे बाहर निकलने का रास्ता भी हो। हमारे देश में बेहतरीन कंटेंट क्रिएटर्स की कमी नहीं है। मेरा आग्रह है कि वे अलग अलग भाषाओं में ऐसा कंटेंट बनाएं जिससे इस दिशा में समाज को मदद मिले।
0: পি এম স্বনিধি যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাই নতুন শক্তি লাভ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো সততে আলোচনা কৰা নহয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰায় 35 লাখ মহিলাই আঁচনিৰ সৈতে সংযোজিত হৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। তেওঁ এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা গাজিয়াবাদৰ ববিতা শৰ্মা আৰু বেংগালুৰুৰ টি এছ নিগম্মা নামৰ মহিলা দুগৰাকীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যেতিয়া এগৰাকী মহিলাৰ ব্যৱসায় বৃদ্ধি হয় তেতিয়া সমগ্ৰ পৰিয়ালটোৰ ভৱিষ্যত সুন্দৰ হোৱা দিশত আগবাঢ়ে। শিশুসকলে উপযুক্ত শিক্ষা লাভ কৰে, ঘৰৰ প্ৰয়োজন পূৰণ হয় আৰু মহিলাগৰাকীৰ আত্মবিশ্বাস শক্তিশালী হয়। এয়া প্ৰকৃততে মহিলা সবলীকৰণৰ জীৱন্ত উদাহৰণ বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। মধ্য নেপালৰ বিধংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 736লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগত কমেও 2500 লোক এতিয়াও সন্ধানহীন হৈ আছে। বানত ক্ষতিগ্ৰস্ত 8খন জিলাৰ পৰা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বিভিন্ন ঠাইত আৱদ্ধ হৈ পৰা আৰু সন্ধানহীন হোৱা লোকসকলৰ উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী বাহিনীয়ে পূৰ্ণগতিত অভিযান অব্যাহত ৰাখিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে বৰ্তমানলৈকে চিটপান জিলাৰ পৰা 259টা, নাভাল পাৰাচী পূব জিলাৰ পৰা 184টা, নাভাল পাৰাচী পশ্চিম জিলাৰ পৰা 82টা আৰু গোৰ্খা জিলাৰ পৰা 58টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। একেদৰে

নোৱাকটৰ পৰা 52টা, থাডিঙৰ পৰা 50টা, টানাহুৰ পৰা 36টা আৰু ৰাছোৱাৰ পৰা 13টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ পোৱা মতে 85জন নিৰাপত্তা বাহিনীৰ লোক আৰু 320জন বিদেশী নাগৰিককে ধৰি 2498জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী বাহিনী ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰা 227জন বিদেশী নাগৰিককে ধৰি 8186জন লোকক উদ্ধাৰ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অধীনত লাইকাৰ্ডধিয়াৰ 55টা পৰিয়ালক সংস্থাপন দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। অঞ্চলটোৰ লোকসকলৰ সংস্থাপনৰ সন্দৰ্ভত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰী, বিধায়ক বিনোদ হাজৰিকা, ৰাজচক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু স্থানীয় দল সংগঠনৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত পৰিয়ালসমূহক বগীবিলত পুনৰ সংস্থাপন দিয়াৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া আগবঢ়োৱাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলা আয়ুক্তই জনাইছে যে প্ৰাৰম্ভিক পৰ্যায়ত 318টা পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই মাটিৰ পট্টা প্ৰদানৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জিলা আয়ুক্তই জানিবলৈ দিয়ে। তেওঁ কয় যে কেৱল মাটিৰ পট্টা প্ৰদানতে সীমাবদ্ধ নাথাকি পুনৰ সংস্থাপনৰ স্থানসমূহৰ আন্তঃগাঁথনি উন্নয়ন, শিক্ষানুষ্ঠান, বিদ্যুৎ, পথ যোগাযোগকে ধৰি প্ৰয়োজনীয় সা সুবিধা গঢ়ি তোলাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে। গাঁও পঞ্চায়তৰ জৰিয়তে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া দ্ৰুত কৰি তোলাৰ বাবে নিৰ্ধাৰিত হিতাধিকাৰীসকলৰ পৰা আবেদন গ্ৰহণ কৰা হ'ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে প্ৰশাসনিক বদলি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বজালি জিলা আয়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰক বদলি কৰি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত তথা সচিব হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব মধুমিতা ভাগৱতীক বজালিৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই সাল সলনি কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নগাঁও জিলাৰ 14খন গাঁও পুনৰ বানৰ কবলত পৰিছে। ইয়াৰ ফলত জিলাখনত বান ক্ষতিগ্ৰস্ত গাঁৱৰ সংখ্যা 71লৈ বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বামুণগাঁও, পুখুৰীপাৰ, টকৌবাৰী, মহখোচা, হাতী যুঁজোৱা পথাৰকে ধৰি কেইবাখনো গাঁও প্লাবিত হৈ আছে। চামগুৰি ৰাজহচক্ৰত এখন আৰু ৰূপহী ৰাজহচক্ৰত দুখন গাঁও বানৰ কবলত পৰিছে। এই পৰ্যন্ত জিলাখনৰ 17904জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি 5186 হেক্টৰৰ অধিক কৃষিভূমি বানত বুৰ গৈ আছে। ইপিনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত আজিৰে পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা জাননীৰ পাছতে চৰাইদেউ জিলাত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। জিলাখনৰ নামনি অঞ্চল, বানপ্ৰৱণ এলেকাৰ লগতে প্ৰতিগৰাকী বাসিন্দা সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। ৰাজ্যক নৈপৰীয়া অঞ্চল, মথাউৰি নাইবা দুৰ্যোগ প্ৰৱণ স্থানসমূহলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। তদুপৰি কোনোধৰণৰ অপপ্ৰচাৰত পতিয়ন নকৈ প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। যিকোনো জৰুৰী সাহায্যৰ বাবে 24 ঘণ্টাই মুকলি থকা হেল্পলাইন নম্বৰ 600267051 আৰু টোল ফ্ৰী নম্বৰ 1077 যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 2026-2027 বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ শাৰীৰিক শিক্ষা প্ৰশিক্ষক হিচাপে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সুদক্ষ কাৰাটে প্ৰশিক্ষক নীৰেণ ফুকনক স্বীকৃতি দিয়া হৈছে। এই সাফল্যৰ বাবে শ্ৰীফুকনক বিভিন্ন দল, সংগঠন তথা ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে। টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মন্ধনা সহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি-20 এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাত থাইলেণ্ডে যোৱা শুকুৰবাৰে নিজৰ প্ৰথমখন খেলত হংকং চীনক পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8টা দলৰ ভিতৰত গ্ৰুপ এত ভাৰত, থাইলেণ্ড, হংকং আৰু পাকিস্তান আছে। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ মাজত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ শ্বুটিং প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ ৰহমৰীয়া PM শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী দিয়া দাসে প্ৰথম স্থান লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে। দিয়া টেন আছাম BNNCC ডিব্ৰুগড়ৰ এগৰাকী কেডেট। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানে অতি দ্ৰুতভাৱে দেশজুৰি গতি

0: কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ। নেপালৰ বিধংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 734লৈ বৃদ্ধি। ডিব্ৰুগড় জিলাৰ লাইকাৰ দধিয়াৰ 855টা পৰিয়ালক সংস্থাপন দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ। আৰু ডুবাইত অনুষ্ঠিত টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 শুনিবলৈ পাব। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চুম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ধীৰাজ বৈশ্য, লস্মিতা শইকীয়া, ট্ৰান্সমিটাৰত অজয় আনন্দ, ধ্ৰুৱজ্যোতি বৰ্মন, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ৰ মজিয়াত মই চয়নিকা।
1: গলিয়ে গলিয়ে এই গ্ৰন্থ শুনা যা, প্ৰতিটো ঘৰে নিজ গণনা কৰা, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
2: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক।
0: আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। প্ৰথমে এই চিঠিখন হাতত লৈছো। আমালৈ লিখি পঠিয়াইছে চিপাঝাৰ কলেজ চকৰ পৰা পাৰ্থ প্ৰিয়াংশু আৰু তেওঁলোকৰ মা দেউতাই। আপোনালোকে শুনিব বিচাৰিছে ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি।

কল্পতৰু অনুষ্ঠানৰ আৰম্ভণিতে শুনিলে ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি। অনুষ্ঠানত এবাৰ এই চিঠিখন লৈছোঁ। আমালৈ লিখি পঠিয়াইছে বাইহাটা চাৰিআলিৰ পৰা প্ৰিয়া আৰু তেওঁৰ মা দেউতাই। আপোনালোকে শুনিব বিচাৰিছে অৰণ্য ছবিখনৰ পৰা আৰতী মুখাৰ্জীৰ কণ্ঠত এই গীতটি।

0: কল্পতৰু অনুষ্ঠানত আৰতী মুখাৰ্জীৰ কণ্ঠত অৰণ্য ছবিৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত 11ম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত পানীবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7574-9446।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আপোনালোকে শুনি আছে কল্পতৰু। কল্পতৰু অনুষ্ঠানৰ শেষত এই চিঠিখন লৈছো। লিখিছে দক্ষিণ কামৰূপৰ ওপৰশালিৰ পৰা জ্যোতিৰ্ময় আৰু ৰিধিয়ে। আপোনালোকৰ অনুৰোধত জুবিন গাৰ্গৰ কণ্ঠত অনুষ্ঠানৰ শেষৰটি গীত।

কলপতৰু অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানৰ শেষত সেয়া আছিল জুবিন গাৰ্গৰ কণ্ঠৰ গীত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনী।

0: বাইদেউৰ বুলনিৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত ৰচনা কৰা এখনি সংগীতালেখ্য। কেৱল অসমৰে নহয় ভাৰতৰো ৰত্ন তেওঁ, চিৰনমস্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা, যাৰ গীতে মাতে সমৃদ্ধ কৰি থৈ গ'ল অসমীয়া জাতিটোক, যাৰ সুৰে আমাক জীৱন জীৱনলৈ সাহ দি আহিছে, যাৰ গীতৰ প্ৰতিটো শব্দই আমাক উজ্জীৱিত কৰি ৰাখিছে। বৰেণ্য শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণতিৰে এয়া আইদেউৰ বুলনিৰ নিবেদন। সুধাকণ্ঠৰ সুৰেৰে কথাৰে নাৰী নিৰৱধি।
1: সময়ক সুৰেৰে যুগমীয়া কৰি থৈ যোৱা ডক্টৰ ভূপেন হাজৰিকাৰ গানে কি সামৰি লোৱা নাই? মানুহ, প্ৰকৃতি, জীৱন, সমাজ, নদী অথবা নাৰী, দেশকাল, সমসাময়িক ঘটনা প্ৰবাহ, সময়ৰ অগ্ৰগতিত এই সকলোবোৰেই তেওঁৰ কলমেৰে গান হৈ লিখাৰুল। চিৰসেউজ গীত একোটা হৈ সকলো কথাই নিগৰিলে তেওঁৰ কণ্ঠেৰে। আজি তেওঁৰ অবৰ্তমানতো আমি সেই গানবোৰৰ মাজেৰেই তেওঁক পাইছোঁ, গানেৰেই তেওঁক বাৰে বাৰে চিনিছোঁ। নাৰী আছিল সুধাকণ্ঠৰ সৃষ্টিৰ প্ৰিয়তম বিষয়। আই অসমীকো ৰূপহী নাৰী এগৰাকীৰ সৈতে তুলনা কৰিছিল তেওঁ।

বহাগী শাওনী ভাদৈ পাটমাদৈৰ পৰা মনালিছা চামেলিলৈ এন্ধাৰ কাতিৰ নিশাৰ অসহায় মাতৃগৰাকীৰ পৰা নৱমী অ' বুলি মাতষাৰ লগোৱা চেনেহীজনীলৈ ফুট গধূলি কপিলিখুঁটিত গাই হেৰুৱা গোৰ্খালী গাভৰুগৰাকীলৈ কত ঠাইৰ কত যে নাৰীৰ জীৱনৰ কথা তেওঁ গানেৰে কৈ গৈছে। সুধাকণ্ঠৰ গীতত নাৰী কেৱল প্ৰিয়তমা প্ৰেমিকা ৰূপতেই চিত্ৰিত হোৱা নাই, কোনোবাটো গানত যদি নাৰী দেশমাতৃৰ ৰূপত বন্দিত হৈছে, ক'ৰবাত আকৌ প্ৰকৃতিৰ ৰূপত নাৰীক কল্পনা কৰিছে তেওঁ। নাৰী জীৱন আৰু নাৰী মননক লৈ বৰেণ্য শিল্পীগৰাকীয়ে ৰচি যোৱা গীতবোৰৰ মাজত আজিও উজ্বলি আছে অসম দেশৰ বাগিচাৰে সেই চামেলিজনী।

অসমীয়াৰ বাৰটা মাহ মাহ নহয় যেন বাৰগৰাকী আই বাইহে, এনে দুৰন্ত কল্পনা সুধা কণ্ঠৰ। ৰগৰ উঠা গগনাটিৰ সুৰটি কাঢ়ি কোননো দেশলৈ লৈ যায় তেওঁক বহাগীহঁতে। কিনো জগৰ লগালে গীত গোৱা ডেকাটিয়ে, কি যে সুদিশুৰীয়া অময়া সৃষ্টি ভূপেন হাজৰিকাৰ এই গীতটি শুনি শুনি হেঁপাহেই নপলায়।

আৰু সেই গৌৰীপুৰীয়া গাভৰুগৰাকী হাতী ধৰিবলৈ গৈ দেখা সেইগৰাকী অচিন সুন্দৰীৰ চিত হৰিণীয়া পাহুৱাল মাউতৰ মুখেৰে কি আপোন পাহৰা সুৰত গদাধৰ নৈৰ পাৰৰ জীয়া কাহিনীটি তেওঁ আটোম টোকাৰিকৈ বান্ধি থৈ গ'ল।

মিঠা মাতৰ চিঞৰে কপিলি কঁপোৱা সেই গোৰ্খালী গাভৰুজনীৰ কাহিনীটো জানো পাহৰিব পাৰি? গাই বিচৰাৰ চলেৰে যচা মনৰ মৰমত ৰঙা পৰি যোৱা কাঞ্চীজনীৰ মুখখন আৰু নৈপৰীয়া গধূলিটো যেন চকুৰ আগত ভাহি উঠে।

0: দেশভক্তি, প্ৰকৃতি প্ৰেম অথবা প্ৰেয়সী ৰূপৰ নাৰীৰ কাহিনী যিদৰে তেওঁৰ গানত অমৰ হৈ ৰৈছে, বুকুৰ পোনাটি খুদগণ এটি যাচিবলৈ শকতি নোহোৱা নিশ্চ নিৰালম্ব মাতৃৰ হাহাকাৰো প্ৰতিধ্বনিত হৈছে তেওঁৰ গীতত।
1: আন্ধাৰ কাটিৰ নিশাতে এখনি নৈৰে পাৰতে

সাই আঠে বেঠে খাবতি গাই পুনর পুতলি বাসা মূর তুলিসা।

পোৱা অথবা হেৰুৱা, প্ৰেম অথবা অপ্ৰেম, উপলব্ধিৰ অলেখ স্তৰ অতিক্ৰমী গানেৰে নাৰী মনৰ কথা কৈছিল তেওঁ। লিখিছিল অনেক কাহিনী, গাঁও ভূঁই চহৰ নগৰ ভ্ৰমি ফুৰা যাযাবৰী শিল্পীগৰাকীয়ে গয়া নাৰী এগৰাকীৰ জীৱনৰ ছবি যিদৰে তেওঁৰ গানত আঁকিছে, চহৰীয়া আধুনিকা নাৰীৰ কথাৰেও গীত লিখিছে। নাৰী মনৰ কথাৰে নিৰৱধি বৈ থকা সুধাকণ্ঠৰ অমিয়া সুৰেৰে কথা এনে এটি গীতেৰে সামৰিছোঁ আমাৰ আজিৰ এই বিশেষ গীতি আলেখ্যখনি।

শিলংৰে মনালিছা লিংগ, শিলংৰে মনালিছা লিংগ, তোমাৰ হাতৰ গীতাৰ খনি হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা, শিলংৰে মনালিছা লিংগ, শিলংৰে মনালিছা লিংগ, তোমাৰ হাতৰ গীতাৰ খনি হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা, হিলিবিলি মিউজিক বজাই যোৱা, মনালিছা মনালিছা মনালিছা, তোমাক খুজিলে কোন লিঅনাৰ্দোই কেনেকে।

0: কিমান যিমান ৰঙা মোৰ তোমাৰ সোঁৱৰণী সিমানে ৰঙা, ক্ৰিজেণ্টিমাম যিমান ৰঙা মোৰ তোমাৰ সোঁৱৰণী সিমানে ৰঙা, মোনালিছা নং ফুলে এবাৰ আহানা, ময়ো যাম ছুটি পালে নং ফুলৈ, নন্দিম মন্দিম গীতাৰৰ সুৰে সুৰে অধুৰ মধুৰ কোনোবা ৰাতি পুৱা, শ্বিলঙৰে মোনালিছা লিহিন্দ, শ্বিলঙৰে মোনালিছা লিহিন্দ, তোমাৰ হাতৰ গীতাৰ খনি।
1: সুধাকণ্ঠৰ সুৰেৰে কথাৰে নাৰী নিৰৱধি, ইমানবোৰে শ্ৰোতাসকলে ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে সজোৱা সংগীতালক্ষ্যখনি শুনিলে। আলেখ্যখনিৰ আঁত ধৰিলে পৰিণীতা শইকীয়াই, ৰচনা আছিল নিভাৰাণী ৰায়ৰ, প্ৰযোজনা য়েংচেন শ্বেৰপাৰ। আইদেউৰ বুলনি অনুষ্ঠানটিৰ সময় আজিলৈ ইমানতে অন্ত পৰিল। বুলনি সামৰি মই নিভাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

0: কিবা কবা।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 1 বজাত হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: Indian Standard Time today. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আমাৰ আজি দেওবাৰে অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে

0: বাইদেউ, অ বাইদেউ,
1: কোন
0: মই বিক্ৰম,
1: অ বিক্ৰম,
0: ভাবিলো আপুনি ৰাইজে যদি একেলগে যাওঁ,
1: ভাবিলে নাকি ভালে কৰিলা, দুই একেলগে যাব পাৰি, ধৰ্ম হ'লে নেকি,
0: ধৰ্মক এঘণ্টা আগতে পঠালো, সংঘৰ চাইনবোৰ্ডখন আজি দিয়া কথা আছিল নহয়, সেইখন লৈ গৈ বাৰাণ্ডাত আৰিব দিছে, ঘৰটো চাফা কৰি থবলৈ গৈ পঠাইছে,
1: ভালে কৰিলা, ভাবিলে
0: নবহো নেকি, পলম হৈছে, ৰাইজ অহাৰ আগে আগে কাৰ্যসূচীখিনি প্ৰস্তুত কৰিব লাগিব নহয় বাইদেউ,
1: নাজানা আমি গৈ থাকো,
0: অ বল
1: এক মিনিট দিছ কাঞ্চা, অ কাঞ্চা, শুন মই সংঘৰ অফিচতে থাকিম, আহোঁতে পলম হ'ব, বলা দিছ
0: বল কৰাবলৈ গ'ল নেকি ধৰ্ম, অ ধৰ্ম
1: ওলাই গৈছো চাগে, বোলা আমি ভিতৰতে বহোঁ,
0: অ আহক বাইদেউ আহক, বাইদেউ সোটোচোন তপস্যা কৰাতে লাগিছে, মাতিলেও মাত নাই, ধৰ্ম অই ধৰ্ম, অ' আহিলি, সোনকালে পঠিয়াই দিলোঁ, বহি বহি সপোনহে দেখিছ, ইফালে সভালৈ মানুহ আহেহে লাগে,
1: ইমান একান্ত মানে কি চাই আছিলা,
0: অ' মকৰা জালখন, এই আগতে দেখা নাই, ঘৰ চাফা কৰিবলৈ লৈহে দেখিলে, এই মকৰা জালখন ভাঙিবলৈ লাহ লাগিছে নেকি তোক, দে দে দে বাহানজাল মোকে দে, ময়ে চাফা কৰি দিওঁ,
2: ৰবি ৰবিক্ৰম জালখন নাভাঙিবি,
0: হা নাভাঙি, এই ই আকৌ কেনে কথা, বাইদেউ মকৰা জালৰ প্ৰেমতহে পৰিছে চাগে,
2: বিক্ৰম এই মকৰা জালখনেই আমাক গতিপথৰ সন্ধান দিব, সৌৱা চাওক বাইদেউ, তাত চটফটাই আছে কেইটামান মহ, যিমানে চটফটাইছে সিমানে লাগি ধৰিছে, মৃত্যু মুহূৰ্তলৈ আগবাঢ়ি গৈ আছে,
0: এই বাছ বাছ বাছ, তোৰ দ্বাৰা আৰু কাম নহ'ব,
2: আহ বিক্ৰম তুমি বুজিবলৈ চেষ্টা নকৰো, কিয়
0: কি জাল কি জাল বুজিব লাগে, খন্তেক পাছতে ৰাইজ আহি পাবহি, ঘৰটোতো চাফা কৰি ৰাখিব লাগে, কিন্তু তই বহি বহি মহ আৰু মকৰা জালত তামাচা চাপ লাগিছ,
2: চাওক বাইদেউ কি বুজিব নিবিচাৰে, খন্তেক পাছতে ৰাইজ আহিব, সভা আৰম্ভ হ'ব, আমিওতো সভাখনৰ আহ্বায়ক, ড্ৰাগছৰ অবৈধ প্ৰচলন সম্পৰ্কে আমিও আলোচনা কৰিব লাগিব, কিন্তু আমাৰ ফালৰ পৰা কি পৰামৰ্শ আগবঢ়াম, অন্ততঃ কিবা এটাতে আমি সিদ্ধান্ত কৰি থ'ব লাগিব,
0: হ'ব দে হ'ব দে, মকৰা জালখনকে দেখুৱাই দিবি, লেঠা মৰিব,
2: সকলো সময়তে ঠাট্টা ভাল নালাগে বিক্ৰম,
1: ধৰ্ম বিক্ৰম তোমালোকে সৰু ল'ৰাবোৰে কথা পাতিবলৈ আৰম্ভ কৰিছা, মনত ৰাখিবা আমি এটা জটিল বিষয়বস্তু হাতত লৈ সংঘটনিত হৈছোঁ,
2: বাইদেউ

0: মই এবিধ খুচুৰা ব্যাধিৰ বাহক। অথচ সৌ নকৰাটোৱে নাজানে সি অজানিত মানুহক কিমান সহায় কৰিছে। এনে এখন মকৰাজালে যদি ব্যাধিৰ বাহকক প্ৰতিৰোধ কৰিব পৰা যায়, আমি তেনে মকৰাজালতে গোটেই দেশত সৃষ্টি নকৰোঁ কিয়? যি মকৰাজালত লাগি ধৰিব যাৰ অবৈধ বাহকসকল, ৰোগৰ সৈতে যুঁজতকৈ আমি প্ৰথমে যুঁজিব লাগিব বাহকসকলৰ সৈতে।
1: ঠিক কথা ধৰা, যুক্তি আছে। এফালে থাকিব ড্ৰাগছ কঢ়িয়াই অনা সিহঁতবোৰ, আৰু আনফালে থাকিব মানুহৰ শান্তিৰ সমাজখন। মাজত আমি যি থাকিম এখন মকৰা জাল হৈ, নোৱাৰে ধৰ্ম সিহঁতে এথাযুক্ত জালখন পাৰ হৈ কোনো দিন মানুহ সমাজলৈ আহিব নোৱাৰে। ইয়ে হ'ব আমাৰ পণ।
2: বাহ বাইদেউ, সঁচাকৈ এটা সুন্দৰ চিন্তা।
1: প্ৰাথমিক পৰ্যায়ত বাতৰি কাকতযোগে অসমবাসীৰ উদ্দেশ্যে আহ্বান জনাম। অসামৰিক সঁহাৰি পালে প্ৰতি অঞ্চলত গঠন কৰি ড্ৰাগছ নিবাৰণী সংঘৰ একোখন শাখা,
2: আৰু সেইখনেই হ'ব আমাৰ মকৰা জাল।
1: আজিৰ সভাত কাৰ্যসূচীৰ মূল আলোচ্য বিষয় সেইটোৱেই হওক। তুমি কি কোৱা
3: ধৰ্ম? অধৰ্ম, কাৰ্যসূচীখন প্ৰস্তুত কৰ, ৰাইজ আহেহে লাগে।

0: বাইদেউ, এই চাওঁতে চাওঁতে সন্দেহ হ'ল সি। এতিয়া আৰু মিটিঙলৈ ৰাইজ অহাৰ আশা নাই।
1: আহিব
2: চাইনবোৰ্ডখনে বুজাই দিছে, এইটো এটা নিচা নিবাৰণী সংঘ। পুতেকে যদি মদ খায় বাপেকে আহিবলৈ লাজ পাইছে, কিজানি পুতেকৰ কথাকৈ তাগিদা দিওঁ। বাপেকে যদি মিছা খায় পুতেকে আহিবলৈ লাজ পাইছে, কিজানি বাপেকৰ কথাকৈ অপৰেষ্ট কৰোঁ। খা খা হঁত, গোটেই পৃথিৱীখনকে মিছা খুৱাই সাগৰত ডুবাই দে, আমাৰ কি হ'ব? তহঁত মৰিলে আমি মৰিম, আৰু অকলে জীয়াই থাকি বা কৰিম কি?
1: ধৰ্ম প্ৰথম প্ৰচেষ্টাটো আমি ভাঙি পৰিলে নহ'ব। ধূপ পুঁজি আমাৰ সম্পদ,
2: মানুহবিলাকেতো বুজিব লাগিছিল।
1: আচল কথা কি জানে ধৰ্ম? গতিকে সম্ভৱ দেশখনৰ 80% নিচা শক্ত লোক। গতিকে আমি মনত ৰাখিব লাগিব, আমি কেৱল 20%হে সমৰ্থন পাম। ভুকুতে কল নাপাকে এজন এজনকৈ সমৰ্থন বঢ়াব লাগিব। বাইদেউ ধৰ্ম, কাইলৈকে বাতৰি কাকত যদি অসমবাসীক আহ্বান জনোৱা হওক, কি সহায় আহে চাই লৈছো।
2: হ'ব বাইদেউ, বাতৰিটো কাইলৈ পুৱাতে মই বাতৰি কাকতত দি দিম।
1: তেতিয়াহ'লে আজিলৈ আমি ঘৰাঘৰি যোৱাহে ভাল।
2: এৰা যোৱাই ভাল হ'ব, আৰু নহ'লে কিবা খং উঠিব, সেই ঘৰৰ পৰা গোটেই মানুহবিলাকক চচুৱাই চচুৱাই মিটিঙলৈ লৈ আহিম।
1: তেওঁলোকে ক'ব নাপায় ধৰ্ম, মোৰ দৃঢ় বিশ্বাস এদিন মানুহে ভুল বুজি পাব, সেইদিনাই আমাক বিচাৰিবই। বোলা এতিয়া
2: বলক বিক্ৰম।

0: দাদা বিক্রম দাদা দাদা লেটার বক্সত আজি এই যা চিঠি
1: এই টেবুলতে থ মোহন
0: দাদা বজাৰলৈ যাওঁতে মানুহজন দেখিলোঁ বাইদেউ কোৱা বিৱৰণৰ লগত সম্পূৰ্ণ মিলি গৈছে
1: অৰ্থাৎ আজিও এজন পালি
0: আজিজন কিন্তু হ'বই লাগিব হোটেল এখনৰ সন্মুখৰ বেঞ্চ এখনত বহি আছিল চকুকেইটা ৰঙা আৰু চলচলীয়া বোধহয় বহুদিন একো খাব পৰা নাই মন মাৰি বহি আছে বমিও কৰিছে কিজানি
1: তোৰ মতে সি ড্ৰাগছ খাই ক'বলগীয়া হৈ আছে নহয় জানো
0: লক্ষণবিলাক কিন্তু সম্পূৰ্ণ ড্ৰাগছ খোৱা মানুহৰ লগত মিলি গৈছে
1: বাহ বাহ মন সংঘত কাম কৰি কৰি তোৰ এটা ড্ৰাগছ এক্সপাৰ্ট হ'লি কিন্তু এটা লক্ষণ হ'লে নিমিলিল
0: কি লক্ষণ দাদা
1: যিসকলে ড্ৰাগছৰ নিচা সেৱন কৰে সেইসকলৰ অন্তৰত এটা দোষী দোষী ভাৱ থাকে নিজে যে সমাজৰ এজন অপৰাধী সেইটো চিন্তাৰ মগজুত ক্ৰিয়া কৰি থাকে সমাজৰ মাজত থাকিবলৈ অস্বস্তি অনুভৱ কৰে ফলত সমাজৰ পৰা পলাই থাকি অকলশৰীয়াকৈ বা আন্ধাৰত লুকাই থাকিবলৈ বিচাৰে তেনে ক্ষেত্ৰত মানুহজন বজাৰৰ মাজত বহি থাকিব কিয়
0: অঁ তো বাইদেউ তো কেনেকৈ কৈছিলে

0: আসল কথা কি জানো
1: দাদা,
0: হয়তো মানুহজনে চকুৰ অসুখত ভুগিছে, নহয়তো দৈন্যতাত ভুগিছে, দুয়োটা কাৰণতে চকু চলচলীয়া হ'ব পাৰে।
1: দাদা কোৱা, বাইদেউ আহিছে।
0: বাইদেউ
2: ধৰ্ম অহা নাই নেকি?
0: নাই অহা। আপুনি কৰিবলৈ পঠিয়াইছে নেকি?
2: ৰমেন কামলৈ কৈছিলোঁ।
0: ৰমেন তাক আকৌ কিয়?
2: মই বহুত ভাবিলোঁ বিষয়, পৰক সংশোধন কৰিবলৈ যোৱাৰ আগতে নিজৰ অঞ্চলত থকা দাস আসত্তসকলক সংশোধন কৰিব লাগিব। তাৰোপৰি ৰমেন এটা ভাল ল'ৰা আছিল, হয়তো হঠাৎ জীৱনলৈ অহা মানসিক অশান্তিয়ে তাক বিপথে পৰিচালিত কৰিছে।
0: মিছা কথা বাইদেউ, সি এটা মত ল'বি।
2: বিক্ৰম, আক্ৰমণাত্মক চিন্তা চৰ্চাবোৰ প্ৰকৃততে বেয়া। গঠনমূলক চিন্তা চৰ্চা অব্যাহত ৰাখিব পাৰিলেহে আমাৰ সংঘৰ উদ্দেশ্য সাৰ্থক হ'ব।

0: 그 아니 더 하잖아 내가 그죠?
1: 근데 라부볼이 뭐 뭐는 해봐죠?
0: 믹스는 되었구나. 그때도 약간 같이 반대 놓았고 거기서 보니 그냥 맞춰도 있어. 세상에 나는 헛것들 어나서 가벼이 나도 파도 변화가 앞서고 이러고 있는 게 사실. 가벼이 그 부자도 하이야는 앞에 있어.
1: 아 해보잖아.
0: 아 해봐.
1: 어 말도 꼬불레 빠졌어. অসমৰ প্ৰতিখন জিলাৰ পৰা চিঠি আহিছে প্ৰত্যেক জিলাতে শাখা উপশাখা গঠন কৰিছে আৰু আনুষ্ঠানিকভাৱে সকলোবোৰে একেলগ হ'বলৈ ইচ্ছা কৰিছে
0: আমাৰ সতি ফলি আছে বিকা আমি কেতিয়া কাৰ্য হ'ল
1: বাইদেউ
0: অতি সোনকালে এখন প্ৰতিনিধি সভা আহ্বান কৰা হওক তাতে এখন কেন্দ্ৰীয় কমিটি গঠন কৰিম প্ৰতিখন জিলাত দায়িত্ব দিম যাতে প্ৰতিটো চুবুৰীত একোখন শাখা গোট গঠন কৰে
1: চিঠি বাইদেউ
0: ধৰ্ম আহিলা
1: হয় লৈ আহিছো বাইদেউ ৰমেন ৰমেন
0: আহা আহা আমি তোমাৰ বাবে অপেক্ষা কৰি আছো বহা বহা আকৌ ৰমেন তেনেদৰে আমি কি চাই আছা মতা আমাৰ বাবে তোমাক খং উঠিছে দিয়া না পাপা আমাক তোমাৰ সহায় লাগে সেইবাবেহে মাতিছিলো
1: আমিকেইজনে
0: বৰ কষ্টৰে ভাবিছো যিমান তাৰ কথাটো সজাইছো তাতে সুন্দৰৰ মাজত সোমাই থাকি এই অঞ্চলটো দেশখন সুন্দৰকৈ গঢ়িব পাৰো
1: বিশ্বাস মই যাওঁ
0: ৰমেন তুমি উঠি আইচোন বেয়া পাইছা বহা বহাচোন
1: মোক কিয় আবদ্ধ কৰি ৰাখিছা
0: তুমি মোক ফোন কৰিছা ৰমেন সেই ছবিখন মই আপোন কৰি কৰোঁ
1: মই যে ইয়াত অশান্তি অনুভৱ কৰিছোঁ মোক মোক অলপ কিয় আনিছা
0: ৰমেন তুমি মোকো তেনেকৈ ক'ব পাৰিছা কিয় কি পাহৰি গ'লা তোমাৰ শিল্পী জীৱনৰ প্ৰতিটো মুহূৰ্তত এই প্ৰতিবাদী খেলি চাইছিলা তোমাৰ প্ৰতিটো স্পেচ মই মন্তব্য দিয়াৰ পাছতহে তুমি প্ৰকাশ কৰিছিলা আজি মই তোমাক বহুত পাহৰি গ'লো নহয়
1: বাইদেউ মই অতীতক পাহৰি পেলাইছো মোক চাবলৈ দিয়া
0: ৰবা দুই একেলগে যাম ধৰ্ম বিক্ৰম তোমালোক অলপ ফুৰি আহা যোৱা আৰু শুনা কাবেৰী বিয়ালৈকে পঠাই দিবা
1: কাবেৰীয়ে
0: তোমাক ভাল পায়

0: তাকে
1: প্রমাণ হোক।

0: ধ্বংস কৰিব ৰমেন,
1: বিশ্বাস কৰা বেজিটো নলৈ
0: আগবাঢ়ি যাব। আমি আছো

0: নিশ্চিল নকৰি দিব ওলাইছে। আমি আশা ৰাখিছো তুমি শুদ্ধ পথলৈ ঘূৰি আহিবা।
1: মইতো কাৰো একো অনিষ্ট কৰা নাই।
0: তোমালোকক অনিষ্ট কৰিছা, তোমালোকে দেশখনক এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছা, ধাৰাবাহিকভাৱে সমাজত এটা পৰম্পৰা সৃষ্টি কৰিছা যি সৃষ্টিয়ে মানুহ মৰি জীয়াই পথ দিব, জীয়াই থকা নহয়, য'ত মই আজি নিজেও ভুক্তভোগী। ভাবিছা সেইবোৰত মই কিয় লাগিছো? বোৱাৰী হৈ সংসাৰ পৰিচালনাহে কৰিব লাগিছিল। মই সংসাৰখন চাবা সুৰাণ অত্যাচাৰীৰ উৎসাহত সৃষ্টি হওক মাত্ৰ এটি দুৰ্গন্ধ কোঠা পাৰ কৰিছো, প্ৰতিটো অসহ্যকৰ উজাগৰি নিশা দুচকুত চকু পানী। কিয় কিয় সৰুতে ভৱিষ্যতৰ এখন উজ্জ্বল প্ৰতিশ্ৰুতি মনত আঁকি লৈছিলো, কিমান যে কল্পনা কৰিছিলো, কিন্তু বাস্তৱত তোমালোকে তোমালোকে সৃষ্টি কৰা মিছাৰ পৃথিৱীখনে যি জীৱনটো খেতিলে জানো কাপোৰেৰে ঢাকি ৰখা পৃথিৱীখন চাবা। মই ভাবিছিলো এখন সুখৰ সংসাৰ, এখন সুখৰ সংসাৰ গঢ়ি এজন সুন্দৰ স্বামী, এটি শিশু, শহুৰ আৰু মই নাপালো। পৃথিৱীখন স্বামীৰ পৰা কেৱল উপহাৰ পালো, সজ্জাতিত প্ৰহাৰ, অসংযত
1: আচৰণ।
0: আজি প্ৰতিবাদী কণ্ঠৰে ৰাজপথলৈ আহিছো। বাৰু উপাধ্য আহিবলৈ ৰাতিপুৱা কাবেৰী থক নাছিলো, বহু কথা ক'লে, কান্দিলে। শুনা, কাবেৰী এতিয়া ইয়ালৈ আহিব বৰ আশাৰে। বেছিকৈ ভাঙি যোৱা হৃদয়খন পুনৰ যোগাদিবাৰ আমি। মই তোমাৰ কোনো কথা নুশুনো, মই যি কৈছো তাকে কৰিবা। এই ঔষধটো, এই বিষাক্ত ঔষধটো পেলাই দিয়াই ভাল। সেই ধৰি প্ৰায় তুমিয়ে গ্ৰাস কৰা।

0: তেনে পরিস্থিতি আমি ভুল হব নিবিচার। রমেন, আজি হে জানিস তুমি সঁচাকৈ এজন
1: সুন্দরী
0: নারীর রূপ সৌন্দর্য যেতিয়া পুরুষের দ্বারা অবহেলিত হয় তেতিয়া জীবনলে হতাশা নামি আসে। হতাশা জীবনলে দুঃখ আনে, দুঃখ দুঃখকলে চকু পানি কহিয়া আনে। তুমি বুঝি অবুঝ হয়ে আসা কেউ, তুমি তো পুরুষ, পুরুষদের কথা কোৱা। কাবেরী আজি তোমার আশ্রয় প্রার্থী, কোৱা দলিয়া দিব পারিবা?
1: নগবা বাইদেউ, এই বিশাল পৃথিবীখনত মই হেরাই গলো।
0: রমেন দা, মই ভালকৈ বুঝিব পাৰিছো ড্রাগছৰ আসক্তিয়ে তোমাৰ বিপথে নিছে।
1: কাবেরী, কাবেরী, মই স্বীকার কৰিছো ড্রাগছে মোৰ জীৱনটো ধ্বংস কৰিলে। মই যে বৰ্তমান
0: মই আৰু একো নুশুনো। রমেন দা, তুমি তোমাৰ ফুল বুজিব পাৰিছা, সেয়ে মোৰ আনন্দ। কেবল মোক কথা দিয়া, তুমি আৰু সেইবোৰ কোনো দিনে নিছো বুলি।
1: দিলে ভাল পোৱা শপত কাবেরী, মই তোমাক কথা দিছো, মই আজিৰ পৰা নিশা
0: ভাল হব। মোৰ কি আনন্দ
1: লাগিছো কাবেরী।
0: রমেন দা
1: বাইদেউ, মোক ক্ষমা কৰিবা, তোমালোকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিম। মই আহিছো।
0: শুভেচ্ছা থাকিল রমেন।
1: কাবেরী
0: কোৱা, রমেন দা
1: কাবেরী,
0: রমেন দা তেনেকে কি চাইছা? রমেন দা, প্রীতি বাইদেউ, কাবেরী প্রীতি বাইদেউ, প্রথম চেষ্টাতে তুমি সুখী হলা। পৃথিবীর সকল মানুষ একেবারে একেবারে আমাদের পরিবর্তন হতে হলো।
2: কি সুন্দর হংস রাইন বোর্ডখন দেখি মই সোমাই আইলো। কি লেখা আছিল তাত? মনত পৰিছে, ড্ৰাগছ নিবাৰণী
0: সংঘ
2: হল, যিমান নিচাযুক্ত দ্ৰব্য আছে সকলোবোৰ বন্ধ কৰিব হল, ড্ৰাগছ নিবাৰণী সংঘ।
3: প্ৰীতি বাইদেউ,
2: আহক আহক আহক, ড্ৰাগছ নিবাৰণী সংঘৰ সদস্যসকল, মই অহাত নিশ্চয় অসুবিধা হোৱা
0: নাই। সমাজখন ধ্বংস কৰিলা, কোনোবাই গঠন কৰিব আহিলে তুমি আহিছ ঠাট্টা কৰিবলৈ।
2: অকল ঠাট্টাই নহয়, প্ৰয়োজন হলে মই জ্বলাই
0: দিম।
2: প্ৰীতি, ঘৰলৈ বোলা, ঘৰলৈ বোলা।
0: তুমি গৈ থাকা।
2: প্ৰীতি, পাহৰি গৈছা কিয় মই তোমাৰ স্বামী? এমন সৰু সৰু ল'ৰাৰ লগ লাগি লিডাৰ হ'ব নালাগে। তোমাৰ কীৰ্তি কাহিনী সকলোবোৰ বাতৰি কাগজত মই পঢ়িবলৈ পাইছো।
0: তেতিয়াহ'লে নিশ্চয় সুধিছা তোমাৰ আৰু মোৰ মাজত আদৰ্শ ৰমিল আছে।
2: তুমি কি ক'ব বিচাৰিছা?
0: তুমি মোক ইয়ালৈ বিচাৰি আহিব নালাগিছিল।
2: হয় নেকি? আদৰ্শৱতী গৃহিণীজনী ঘৰতেই বিচাৰিলো, নাপালো বুইছা, নাপালো। স্বামী হৈ ঠিক বিচাৰি অহাটো তেতিয়াহ'লে মোৰ ভুল হ'ল।
0: শুনা অবিনাশ, যি সময়ত মানুহে ঘৰত থাকিব লাগে সেই সময়ত তুমি ঘৰত নাথাকা, আৰু যিখিনি সময়ত মানুহে কৰ্মব্যস্ততাৰ মাজত পাৰ কৰিব বিচাৰে সেইখিনি সময়ত তুমি মদৰ নিচাত বলিয়াৰ দৰে চিঞৰি ফুৰা।
2: কি কৰিবা, চিঞৰিলে কি কৰিবা? সকলোৱে জানে তুমি মোৰ পত্নী, মোৰ লগত মোৰ লগত তুমি যাব লাগিব।
0: আৰু যদি নাযাওঁ?
2: নোযোৱা, নোযোৱা। বাহ, তোমাৰ সাহস দেখিছো কম নহয়। কোৱাচোন, কোৱা, এই ফুল কমলীয়া কেইটাৰ কোনজনে তোমাক ভৰণ পোষণ দিব
0: পাৰে?
3: অবিনাশ দাদা, আপুনি সংযত হওক, মদৰ নিচাত আপুনি নিজক পাহৰিবি।
2: কিন্তু এইটোতো মই মনত ৰাখিছো যে প্ৰীতি মোৰ স্ত্ৰী, তোমালোক নহয়, তোমালোক।

0: No, es verdad.
1: Filipino, sí, Filipino. Tengo que volver de tu planeta, Filipino. ¿A ti qué tal eso? ¡Tienes capero, jaro!
0: Obinata, ¿qué te parece tu marido, Pini?
1: Roba, roba, tanda. Te joy, Pini, de ti, gata. ¿Qué me ha dicho, Pini? Filipino, Pini, soy Pini, me cae la poa, gato, bueno, vale. ¿Qué te parece, la dice? ¿Qué te parece, la dice? ¿Qué te parece, la dice? প্রকাশ্যে তোমার সেই পেটিয়ে দেওয়া দেওয়া যাবে মোর সিদ্ধান্ত দিতে হলে ময় ঘোষণা করো না আরে হ্যাপি হ্যাঁ ময় তোমার ভুল করে
2: ঠিক আছে ঠিক আছে তোমার স্বামী ভক্তির আদর্শ মই চিরজীবন মনত রাখিম প্রীতি আৰু তুমিও এটা কথা মনত ৰাখিবা মোৰ লগত আৰু মোৰ ঘৰখনৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই কোনো সম্পৰ্ক
1: নাই ৰবা অবিনাশ আইনগতভাৱে সম্পৰ্ক ছেদ কৰাটোহে বেছি মংগলজনক কাইলৈ দুই পাকি কৰিম নেকি কোৱা
2: ঠিক আছে কাছাৰীত মই তোমাৰ কাৰণে অপেক্ষা কৰিম প্ৰীতি মই আহিলো মই আহিলো
0: প্ৰীতি বাইদেউ এই আপুনি কি কৰিলে
3: ইমান কঠোৰ সিদ্ধান্ত নল'ব প্ৰীতি বাইদেউ
1: থাকো কাবেৰী দুইখন সমাজত মৃত্যু মুখৰ পৰা বচাব খুজিছো
0: আপুনি ইমানেই মহান প্ৰীতি বাইদেউ যে সেই মহানতাৰ আঁৰত আপুনি কিমান দুখ বেদনা লুকুৱাই ৰাখিছে
1: নাই আপুনি গাটো পাথৰ পাথৰ লাগিছে দৈনন্দিন ঘটি থকা অসহনীয় পৰিৱেশ চাফা কৰা মানে মুক্তি ঘোষণ কৰিছো
0: ৰমেনদাৰ ৰাস্তাতে পাই মোক এই চিঠিখন দিলে আপোনাক দিবলৈ কৈছে
1: ৰমেনদাৰ চিঠি
0: এইখন লওক

গণমুক্তিৰ পণ নাটখনি শুনিলে ৰচনা আছিল প্ৰদীপ কুমাৰ বৰাৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানে অতি দ্ৰুতভাৱে দুইচুৰি গতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত প্ৰকাশ কৰিছে। মধ্য নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 734লৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তাস্কণ্ডত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাফকাত মিৰ্জিয়য়েভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে। মিজোৰামৰ খেলুৱৈ লালিয়ান জোৱালা সংগতক 2026 বৰ্ষৰ ভাৰতীয় ফুটবল খেলুৱৈ সন্মানেৰে সন্মানিত কৰা হৈছে আৰু 2026 বৰ্ষৰ পুৰুষৰ FIH হকী বিশ্বকাপ প্ৰতিযোগিতাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন জাৰ্মানী স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানে অতি দ্ৰুতভাৱে দেশজুৰি গতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ 137 সংখ্যক মন কী বাতত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নিচামুক্ত যুৱক আৰু এখন নিচামুক্ত ভাৰতৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযান আনুষ্ঠানিকতা নহৈ ভালে সংখ্যক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুস্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এয়া এটা সামূহিক সংকল্প।
2: नशा मुक्त युवा फॉर विकसित भारत, ये अभियान इस समय पूरे देश में तेजी से आगे बढ़ रहा है। इसका लक्ष्य बिल्कुल साफ है, नशा मुक्त युवा, ड्रग फ्री इंडिया। बहुत सारे लोग, विशेषकर हमारे युवा, बहुत बड़ी संख्या में इसका हिस्सा बन रहे हैं। आखिर यह भारत के युवाओं की हेल्थ, उनकी हैप्पीनेस और उज्ज्वल भविष्य के लिए ही हमारा सामूहिक संकल्प है।
1: প্ৰধানমন্ত্ৰীয়ে কয় যে মাদক দ্ৰব্যৰ আসক্তিয়ে কেৱল এজন ব্যক্তিক ধ্বংস কৰাই নহয়, বৰঞ্চ একোটা পৰিয়াল তথা সমাজে ইয়াৰ পৰিণাম ভুগিব লাগে। তেওঁ মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আৰু মাদক দ্ৰব্যত আসক্ত লোকক সহায়ৰ বাবে আগবাঢ়ি অহাসকলক প্ৰশংসা কৰে। শ্ৰীমোদী এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে শক্তিশালী শ্লোগান উলিয়াবলৈ আৰু যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহান জনায়। দেশত উৎকৃষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ অভাৱ নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত সমাজক সহায়ৰ বাবে আগবাঢ়ি আহি বিভিন্ন ভাষাত কণ্টেণ্ট প্ৰস্তুত কৰিবলৈ আহান জনায়। তেওঁলোকে নিজৰ সৃষ্টিশীলতা সমাজ পৰিৱৰ্তনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে।
2: নশা মুক্ত ভাৰত কে লিয়ে ক্যা আপ কোই পাৱাৰফুল শ্লোগান বনা সকতে হ্যাঁ কি হামারে ইয়ং মিউজিশিয়ানস এসে সংস বনা সকতে হ্যাঁ জিনমে ড্রাগ ফ্রি লাইফ কা মেসেজ হো কি স্টুডেন্টস অর থিয়েটার গ্রুপ দিল কো ছু লেনে ওয়ালে শর্ট প্লেজ লিখ সকতে হ্যাঁ জিনমে ড্রাগস কে খতরোঁ কে সাথ সাথ উনসে বাহার নিকলনে কা রাস্তা ভি হো। হামারে দেশ মে বেহতরিন কন্টেন্ট ক্রিয়েটরস কি কমি নাহি হ্যায়। মেরা আগ্রহ হ্যায় কি ভে অলগ অলগ ভাষাওঁ মে এসা কন্টেন্ট বনায়ে জিসসে ইস দিশা মে সমাজ কো মদদ মিলে।
1: পিএম স্বনিধি যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাই নতুন শক্তি লাভ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো সততে আলোচনা কৰা নহয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰায় 35 লাখ মহিলাই আঁচনিৰ সৈতে সংযোজিত হৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। তেওঁ এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা গাজিয়াবাদৰ ববিতা শৰ্মা আৰু বেংগালুৰুৰ টি এছ নিগাম্মা নামৰ মহিলা দুগৰাকীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যেতিয়া এগৰাকী মহিলাৰ ব্যৱসায় বৃদ্ধি হয় তেতিয়া সমগ্ৰ পৰিয়ালটোৰ ভৱিষ্যত সুন্দৰ হোৱাৰ দিশত আগবাঢ়ে, শিশুসকলে উপযুক্ত শিক্ষা লাভ কৰে, ঘৰৰ প্ৰয়োজন পূৰণ হয় আৰু মহিলাগৰাকীৰ আত্মবিশ্বাস শক্তিশালী হয়। এয়া প্ৰকৃততে মহিলা সবলীকৰণৰ জীৱন্ত উদাহৰণ বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে স্বচ্ছতাৰ এটা উল্লেখনীয় মান আছে। যেতিয়া জনসাধাৰণে কোনো এডোখৰ ঠাই পৰিষ্কাৰ কৰি ৰখাৰ বাবে সংকল্পবদ্ধ হয় তেতিয়া সেই ঠাইত পৰিচয় সম্পূৰ্ণৰূপে সলনি হৈ পৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে স্বচ্ছতাৰ দিশত এনেধৰণৰ প্ৰচেষ্টাই দেশৰ বিভিন্ন অংশত জনসাধাৰণক অনুপ্ৰেৰণা যোগাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে মিছন শক্তি ছেট পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে বৰ্তমান সময়ত দেশৰ জীয়ৰীসকলৰ সপোনে পৃথিৱীৰ পৰা মহাকাশৰ বাহিৰলৈ ঢাপলি মেলিছে। মিছন শক্তি ছেট পদক্ষেপৰ জৰিয়তে 108খন দেশৰ 12,000 ছাত্ৰীয়ে উদ্ভাৱনৰ ক্ষেত্ৰত ছেটেলাইট প্ৰযুক্তিৰ বিষয়ে শিকাৰ সুযোগ লাভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মধ্য নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 734লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগত

2,500 লোক এতিয়াও সন্ধানহীন হৈ আছে। বানত ক্ষতিগ্ৰস্ত 8খন জিলাৰ পৰা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বিভিন্ন ঠাইত আৱদ্ধ হৈ পৰা আৰু সন্ধানহীন হোৱা লোকসকলৰ উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী বাহিনীয়ে পূৰ্ণগতিত অভিযান অব্যাহত ৰাখিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে বৰ্তমানলৈকে চিটৱান জিলাৰ পৰা 259টা, নাৱালপাৰ্চি পূব জিলাৰ পৰা 184টা, নাৱালপাৰ্চি পশ্চিম জিলাৰ পৰা 82টা আৰু গোৰ্খা জিলাৰ পৰা 58টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। একেদৰে নোৱাকাটৰ পৰা 52টা, থাডিঙৰ পৰা 50টা, তানাহুৰ পৰা 36টা আৰু ৰাছোৱাৰ পৰা 13টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰাধিকৰণৰ সূত্ৰত প্ৰকাশ পোৱা মতে 85জন নিৰাপত্তা বাহিনীৰ লোক আৰু 320জন বিদেশী নাগৰিককে ধৰি 2,498জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী বাহিনীয়ে ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰা 227জন বিদেশী নাগৰিককে ধৰি 8,186জন লোকক উদ্ধাৰ কৰিছে। ইপিনে নেপাল চৰকাৰে ভোটে কুশি নদীত পুনৰ বানৰ আশংকা কৰি সতৰ্কতা জাৰি কৰিছে। তদুপৰি নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ভোটে কুশি নদীত জলস্তৰ বৃদ্ধি হোৱাৰ তথ্য প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ এছৱালে নেপালৰ বানৰ পাছত বৰ্তমানলৈকে 108জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ শ্ৰীজয়ছৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিব পৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তাছখণ্ডত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়েভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বৈঠকত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বাণিজ্য, বিনিয়োগ, ডিজিটেল যোগাযোগ, প্ৰতিৰক্ষা, শক্তি আদি বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতাৰ পৰ্যালোচনা কৰে। দেশ দুখনৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰথমে উজবেকিস্তান যোগ ফেডাৰেশ্যনে আয়োজন কৰা যোগৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তাৰ পিছত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয়। ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমোদীক বিপুল আদৰণি জনোৱা হয়। মিজোৰামৰ খেলুৱৈ লালিয়ান জুৱালা চাংগটক 2026 বৰ্ষৰ ভাৰতীয় ফুটবল খেলুৱৈৰ সন্মানেৰে সন্মানিত কৰা হৈছে। কালি অনুষ্ঠিত এটা অনুষ্ঠানত কিংবদন্তী ফুটবল খেলুৱৈ বাইচুং ভুটিয়াই 29 বছৰীয়া চাংগটক এই পুৰস্কাৰ প্ৰদান কৰে। মুম্বাইৰ ফুটবল ক্লাবৰ হৈ খেলা শ্ৰীচাংগটে শেহতীয়াকৈ মোহন বাগান ফুটবল দলত অন্তৰ্ভুক্ত হৈছে। খেলুৱৈগৰাকী 2023-24 বৰ্ষতো শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰিছিল। মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুহোমাই খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। মিজোৰামৰ ফুটবল সংস্থাই তেওঁৰ এই কৃতিত্ব ৰাজ্যখনৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰি কয় যে তেওঁৰ এই সফলতাই ৰাজ্যখনৰ যুৱ ফুটবল খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাব। নেপালৰ শেহতীয়া বান সন্দৰ্ভত নেপাল চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে বিগত দুদিনত 598জন ভাৰতীয় লোকে চীনৰ পৰা নেপালত প্ৰৱেশ কৰিছে। ইপিনে চীনৰ ফালৰ পৰা থকা 900 ভাৰতীয় লোক সম্প্ৰতি নিৰাপদে আছে আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসে তেওঁলোকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰিছে। ভাৰতে বানত ক্ষতিগ্ৰস্ত নেপালত উদ্ধাৰ আৰু সাহায্য অভিযানত নিৰন্তৰ সমৰ্থন যোগাই আহিছে। 11টন সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া চতুৰ্থখন বিমান আজি কাঠমাণ্ডুত উপস্থিত হয়। ইয়াৰ পূৰ্বে ভাৰতে 3খন বিমানত 57টনৰো অধিক তাৎক্ষণিক সাহায্য সামগ্ৰী দেশখনলৈ প্ৰেৰণ কৰিছিল। 2026 বৰ্ষৰ পুৰুষৰ FIH হকী বিশ্বকাপ প্ৰতিযোগিতাৰ ফাইনেলত যোৱাবাৰ চেম্পিয়ন জাৰ্মানী স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বেলজিয়ামৰ ৱেভৰে ভেলিফিউজ হকী ষ্টেডিয়ামত আজি ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত খেলখন আৰম্ভ হ'ব। যোৱাবাৰৰ চেম্পিয়ন জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে খিতাপ অৰ্জন কৰাৰ আপ্ৰাণ চেষ্টা চলাব। আনহাতে স্পেইনে এই বিশ্বকাপ হকী প্ৰতিযোগিতাৰ খিতাপ দখলৰ বাবে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱাৰ প্ৰয়াস কৰিব। ইপিনে মহিলাৰ FIH বিশ্বকাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত আজি আৰ্জেণ্টিনাই নেডাৰলেণ্ডক 3-1 গ'লত পৰাস্ত কৰে। দুয়োটা দলে এটাকৈ গ'ল কৰাৰ পাছত পেনাল্টি শ্বুটআউটৰ সহায়ত আৰ্জেণ্টিনাই চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানে অতি দ্ৰুতভাৱে দেশজুৰি গতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত প্ৰকাশ কৰিছে। মধ্য নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 736লৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তাছখণ্ডত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়েভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে। মিজোৰামৰ খেলুৱৈ লালিয়ান জুৱালা চাংগটক 2026 বৰ্ষৰ ভাৰতীয় ফুটবল খেলুৱৈৰ সন্মানেৰে সন্মানিত কৰা হৈছে আৰু 2026 বৰ্ষৰ পুৰুষৰ এফ

0: এইচ হকী বিশ্বকাপ প্ৰতিযোগিতাৰ ফাইনেলত যোৱাবাৰ চেম্পিয়ন জাৰ্মানী স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এফৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছোঁ বৃন্দগান। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কথাৰে এই গীতটি।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কথাৰে সজোৱা গীতটি শুনিলে। এইবাৰ শুনো আহক আন এটি গীত, গীতৰ কথা নুৰুল হকৰ।

0: ইমান পৰে শ্ৰোতাসকলে, দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু নুৰুল হক ৰচিত দুটি বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপৰীয়াৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashwani and I am Anuja Kumar with the Midday News. The headlines. Prime Minister Narendra Modi holds talks with Uzbekistan's President Shavkat Mirziyoyev in Tashkent today. In his Mann Ki Baat program, Prime Minister Modi highlights women empowerment through PM Swanidhi, says 35 lakh women benefiting from the scheme. Prime Minister highlights Mission Shakti Sat as a platform for 12,000 girl students from 108 countries.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে ই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানে অতি দ্ৰুতভাৱে দেশজুৰি গতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ 137 সংখ্যক মন কী বাতত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নিচামুক্ত যুৱক আৰু এখন নিচামুক্ত ভাৰতৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযান আনুষ্ঠানিকতা নহয় ভালেসংখ্যক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুস্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এয়া এটা সামূহিক সংকল্প।
2: नशा मुक्त युवा फॉर विकसित भारत ये अभियान इस समय पूरे देश में तेजी से आगे बढ़ रहा है। इसका लक्ष्य बिल्कुल साफ है, नशा मुक्त युवा, ड्रग फ्री इंडिया। बहुत सारे लोग विशेषकर हमारे युवा बहुत बड़ी संख्या में इसका हिस्सा बन रहे हैं। आखिर यह भारत के युवाओं की हेल्थ, उनकी हैप्पीनेस।

0: और उज्जवल भविष्य के लिए ही हमारा सामूहिक संकल्प है।
1: প্ৰধানমন্ত্ৰীয়ে কয় যে মাদক দ্ৰব্যৰ আসক্তিয়ে কেৱল এজন ব্যক্তিক ধ্বংস কৰাই নহয় বৰঞ্চ একোটা পৰিয়াল তথা সমাজে ইয়াৰ পৰিণাম ভোগ কৰিব লাগে। তেওঁ মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আৰু মাদক দ্ৰব্যত আসক্ত লোকক সহায়ৰ বাবে আগবাঢ়ি অহাসকলক প্ৰশংসা কৰে। শ্ৰীমোদীয়ে এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে শক্তিশালী শ্লোগান উলিয়াবলৈ আৰু যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহান জনায়। পি এম স্বনিধি যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাই নতুন শক্তি লাভ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো সততে আলোচনা কৰা নহয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰায় 35 লাখ মহিলাই আঁচনিৰ সৈতে সংযোজিত হৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। শ্ৰীমোদীয়ে কয় যে স্বচ্ছতাৰ এটা উল্লেখনীয় মান আছে। যেতিয়া জনসাধাৰণে কোনো এডোখৰ ঠাই পৰিষ্কাৰ কৰি ৰখাৰ বাবে সংকল্পবদ্ধ হয় তেতিয়া সেই ঠাইত পৰিচয় সম্পূৰ্ণৰূপে সলনি হৈ পৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে স্বচ্ছতাৰ দিশত এনেধৰণৰ প্ৰচেষ্টাই দেশৰ বিভিন্ন অংশত জনসাধাৰণক অনুপ্ৰেৰণা যোগাইছে। মিছন শক্তি ছেট পদক্ষেপৰ জৰিয়তে 108খন দেশৰ 12,000 ছাত্ৰ ছাত্ৰীয়ে উদ্ভাৱনৰ ক্ষেত্ৰত ছেটেলাইট প্ৰযুক্তিৰ বিষয়ে শিকাৰ সুযোগ লাভ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। নেপালত যোৱা বুধবাৰৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275জন ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128জন প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান পোৱা হোৱা নাই। ইপিনে নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 675লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 320জন বিদেশী নাগৰিকৰ লগতে প্ৰায় 2,400 লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে নেপালৰ বানত কালি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। নলবাৰী জিলাৰ এজন লোক সন্ধানহীন হৈ থকাৰ পাছতে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে। 26 আগষ্টৰ পূৰ্বে জিলাখনৰ পৰা নেপাললৈ যোৱা লোকসকলৰ পৰিয়ালক প্ৰশাসনৰ সৈতে যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহান জনোৱা হৈছে। ইতিপূৰ্বে জিলাখনৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা 2জন লোক নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৰহাট জিলাত আজিৰে পৰা 3দিনীয়াকৈ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাট ষ্টেডিয়ামত আয়োজিত মূল অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্ৰ গগৈ, জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 3দিনীয়া ক্ৰীড়া মহোৎসৱ উপলক্ষে প্ৰীতি ফুটবল খেলৰ লগতে ভালেমান কাৰ্যসূচী লোৱা হৈছে। আজি নকছাৰী আৰু টিয়ক ক্ৰীড়া কেন্দ্ৰৰ লগতে যোৰহাট ষ্টেডিয়ামত থলুৱা পৰম্পৰাগত খেল ধেমালি, ধনুৰ্বিদ্যা আৰু বিভিন্ন বিনোদনমূলক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কোকৰাঝাৰ জিলাতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি অসম আৰক্ষী বাহিনীৰ উদ্যোগত ৱাকাথনৰ আয়োজন কৰা হয়। বি টি আৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় গিৰি কুলিগামে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে কাইলৈৰ পৰা জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে পুৱা 7:30 বজাৰ পৰা দিনৰ 11:30 বজালৈ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে পুৱা 7:30 বজাৰ পৰা দিনৰ 12:00 বজালৈ পাঠদানৰ নিৰ্দেশ দিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: মিডিয়াম অভাৰ 411.5 মিটাৰ 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো আধুনিকীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে এছেৰেঙা ৰোড শীৰ্ষক সভ্য সফুৰাটিৰ পৰা দুটি গীত। গীত দুটিত কণ্ঠদান কৰিছে কৰবী বৈশ্যয়।

এচেৰেঙা ৰোড শীৰ্ষক চৈব্য সফুৰাতিৰ পৰা কৰবী বৈশ্যৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 12 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 30 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো, প্ৰতীক্ষা খনিকৰ আৰু সমীৰ নাৰ্জাৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছোঁ মই, ৰূপলী বৰা শইকীয়া।

স্বামী বিবেকানন্দই কৈছিল, আমাক সেই শিক্ষা লাগে যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা শক্তি বৃদ্ধি পায় আৰু মানুহ হৈ নিজৰ ভৰিত থিয় দিব পাৰি। গুৰু নানকে কৈছিল, ফুলৰ ভিতৰত সৌৰভ থাকে, দাপোনত থাকে প্ৰতিবিম্ব। সেইদৰে ভগৱানো তোমাৰ ভিতৰত আছে, বাহিৰত বিচাৰি যোৱা কিয়? এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো প্ৰতিগৰাকী নাৰীক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা আমাৰ অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, আজি এই অনুষ্ঠানত শুনক শিল্পী আশা ভোছলেৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমে আগবঢ়াইছো চাহেব বিবি অৰ গুলাম বোলছবিৰ ভৱৰা বৰা নাদান হে শীৰ্ষক গীতটি।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ আশা ভোসলে কণ্ঠত অন্য এটি গীত, দিলহি তো হে বুলছবিৰ নিগাহে মিলানে কো জি চাহতা হে শীৰ্ষক।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এইবাৰ অনুষ্ঠানত আগবঢ়াইছো আশা ভোছলেৰ কণ্ঠত ৱক্ত ভুল ছবিৰ আগে ভি জানে না তু শীৰ্ষক গীতটি।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্রোতা, ইমান পৰে আৰাধনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আজি অনুষ্ঠান পৰিচিতিৰ ঠিক পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালি। আজি এই অনুষ্ঠানত শুনক কেইটিমান অসমীয়া আধুনিক গীত। 6:42 ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান, তাৰ পাছত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। ৭:20 অনুষ্ঠান উমলা ঘৰ, 7:50 আজিৰ দিনটো, নিশা 8:00 আজি দিনৰ 11:00 দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 137 সংখ্যক মন কী বাত অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 8:25 আগবঢ়োৱা হ'ব এখনি নাটক সীমাৰেখা। ৮:45 ক্ৰমে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া, 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 আগবঢ়োৱা হ'ব ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত। 9:30 গজল। 9:50 আগবঢ়োৱা হ'ব অসমীয়া আধুনিক গীত আৰু নিশা 10:00 শ্ৰোতাৰ বাবে নিবেদন কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক গীতৰ অনুষ্ঠান গীতালি। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমেই আগবঢ়া

0: যেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্চৰ শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, গীতালি অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ নীলিমা খাতুনৰ কণ্ঠত এমুঠি জোনাক কোনে শীৰ্ষক গীতটি।

0: অভ্যাস সলাওক। মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: দিখৌ নৈৰ পাৰৰে অনিমা চৌধুৰীৰ কণ্ঠৰ এই গীতটি এবাৰ আগবঢ়াইছো গীতালী অনুষ্ঠানত।

0: অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠত ৰিপ ৰিপকৈ বতাহ বলে শীৰ্ষক গীতটি।

0: শ্ৰোতাই ইমান পৰে গীতালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহ, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: हो जाती है।
1: यूपीआई के 10 साल डिजिटल आत्मनिर्भर बेफिक्र।
2: ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকোয়ে নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার মোবাইল বা সিকিউর নেটওয়ার্কের পরে করব। খোয়ার চ্যাম্পিয়নশিপ আসিল নাকি? আরবিআই কয় জানি লোক সতর্ক হোক।
3: কই কই ভাগৰি গলো, কি হল? নতুন কিডবেক লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
4: কৰেক্ট,
3: গতিকে এইদৰে প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চিএমএছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চিএমএছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিডবেক।
4: আৰবিআই কয়
2: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰবিআই অম্বুডছমেন।
5: মেৰি বেংক हमेशा मेरे साथ चलती है। सुबह उठती हूँ तो पैसे जमा कर आती है, कस्टमर ज्यादा हो जाते हैं तो पूरा गल्ला संभाल लेती है, आधी रात को भी उठा के बताती है कि मैडम लक्ष्मी फल भंडार का पेमेंट आ गया है। जनधन बैंक खाता क्या मिला? मुझे तो उंगलियों के छोर पर बीमा, पेंशन, डीबीटी, सारी बैंकिंग सुविधाएं मिल गई है।
6: 12 साल में 59 करोड़ जनधन खाते खुले, जिसमे 56% खाते तो सिर्फ महिलाओं के हैं। पीएम जनधन योजना के 12 साल, ज्यादा बचत, ज्यादा काम।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰৰ লোকসভা ভৱনত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত নেপালত আবদ্ধ অসমৰ লোকক আজিৰ ভিতৰত উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ পি এম স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণৰ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত দুখনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ আহ্বান আৰু টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত বিদ্যুৎ উৎপাদনৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চন্দ্ৰপুৰ সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,074 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে।
1: 500 বিঘা মাটি আবণ্টন কৰা হৈছে। আজি অসমৰ বিভিন্ন স্থানত ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট স্থাপন কৰাৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু অসম ঔদ্যোগিক ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন নিগমক 1,174 বিঘা মাটি কেবিনেটে আবণ্টন কৰিছে। চাপৰমুখত 370 বিঘা, নাহৰবাৰী চামুগুৰিত 100 বিঘা, চন্দ্ৰপুৰ কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰত 60 বিঘা, 386 বিঘা আৰু 58 বিঘা আৰু সোণাপুৰৰ দুৰুঙত 200 বিঘা। অৰ্থাৎ আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বেংক হ'ল তাতে আজি 1,074 বিঘা মাটি আমি এডিচনেলি এলট কৰিবলৈ সক্ষম হৈছোঁ।
0: কেবিনেট বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকাৰ বিশেষ যন্ত্ৰ ক্ৰয়ৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত হ'ব। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰত 2,000 টকাকৈ ধন মোকলাই দিয়াৰ

0: সিদ্ধান্তও আজি কেবিনেটত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে বান বিধ্বস্ত উজনিৰ চাৰিখন জিলাত বান সাহায্য বিতৰণৰ বিষয়েও সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: 1 ছেপ্টেম্বৰত আমি শিৱসাগৰ জিলাৰ চৰাইদেউ জিলাৰ বা আন যোৰহাট গোলাঘাট জিলাৰ অৱশিষ্ট যি বানপীড়িত পৰিয়ালক 15,000 টকাকৈ দিব লাগে তাক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে 1 ছেপ্টেম্বৰত। 1 ছেপ্টেম্বৰৰ দিনা জীৱন প্ৰেৰণা যিটো আমি আঁচনি চলাই আছিলো তাৰ পুঁজি বাজেটৰ অসুবিধাৰ কাৰণে যোৱা 2 মাহ যোৱা নাছিলে। 1 ছেপ্টেম্বৰৰ পৰা তাক পুনৰ আৰম্ভণি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। আৰু CM ফ্লাইট বুলি আমি যিটো আঁচনি কৰিছিলো তাৰ যিটো সংশোধিত গাইডলাইন, সেই সংশোধিত গাইডলাইন অনুযায়ী প্ৰথম কিস্তিৰ ধনো আমি 1 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। এইবাৰ আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাত আমি অৰুণোদয় 2,000 টকা কৰি দিম। দুখন জিলাত বানপীড়িত জিলাত আমি অৰুণোদয় আঁচনি আমি 2,000 টকাকৈ দিম আৰু ৰাজ্যৰ বাকী আইমাতৃসকলক আমি 1,200 টকাকৈ দিম। চ' বাকী আইমাতৃসকলে 1,200 টকাকৈ পাব, কিন্তু শিৱসাগৰ আৰু চৰাইদেউৰ আইমাতৃসকলে 2,000 টকা পাব।
0: ৰেচন কাৰ্ডৰ হিতাধিকাৰীক 70 টকাত মচুৰ দাইল আৰু 35 টকাত চেনি বিতৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ কাৰাগাৰত HIV আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিত চৰকাৰ উদ্বিগ্ন বুলি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। কাৰাগাৰত HIVৰ চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। নেপালৰ বিধ্বংসী বানত আবদ্ধ ৰাজ্যৰ 8 জন লোক আজি নিৰাপদে দেশলৈ উভতি আহিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক এই বিষয়ে জানিবলৈ দিয়ে।
1: 8 গৰাকী নিৰুদ্দেশ হৈ থকা ব্যক্তিৰ আমি সন্ধান পাওঁ। অসম চৰকাৰে বোথ ফৰ্মেল এণ্ড ইনফৰ্মেল চেনেলেদি কাম কৰি আছে। 8 গৰাকী ব্যক্তি 5 বজাত ভাৰত সীমান্তত প্ৰৱেশ কৰিব। কাঠমাণ্ডুৰ পৰা আমি তেওঁলোকক ফ্লাইটেদি শিলিগুৰিত থকা ভাৰত সীমান্তলৈকে আনিছো। ধুবুৰী আৰক্ষী ইতিমধ্যে শিলিগুৰিলৈকে গৈছে। পংকজ বৰ্মন আৰু আন 7 জনক আমি আজি সন্ধিয়া অসমলৈ লৈ আহিব পাৰিম। অলপ আগতে আমি আৰু এটা মেইল এখনো পাইছো আমাৰ ডক্টৰ তীৰ্থা চলিহাৰ পৰা, তেওঁৰ পৰিয়ালৰ পৰা, যে তেখেতৰো সম্ভেদ পোৱা গৈছে বা তেখেত ভালে কুশলে আছে।
0: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে নেপালৰ বানত কালি পশ্চিম কাৰ্বি আংলঙৰ 1 জন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। নলবাৰী জিলাৰ 1 জন লোক সন্ধানহীন হৈ থকাৰ পাছতে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। 26 আগষ্টৰ পূৰ্বে জিলাখনৰ পৰা নেপাললৈ যোৱা লোকসকলৰ পৰিয়ালক প্ৰশাসনৰ সৈতে যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহান জনোৱা হৈছিল। ইতিপূৰ্বে জিলাখনৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা 2 জন লোক নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে। ইপিনে নেপালত যোৱা বুধবাৰৰ প্ৰলয়ংকাৰী বানৰ পাছত বৰ্তমানলৈ 108 জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275 জন ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128 জন প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান লাভ কৰিব পৰা নাই। ইপিনে দেশখনৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 768লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 227 জন বিদেশী নাগৰিকৰ লগতে প্ৰায় 2,500 লোক সন্ধানহীন হৈ আছে।
2: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
4: ধন্যবাদ অৰুণিমা। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত নিচামুক্ত অভিযানে বিশেষ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত প্ৰকাশ কৰিছে। তেওঁ কয় যে এই অভিযানে দ্ৰুতগতিত দেশৰ বিভিন্ন অঞ্চল সামৰি লৈ জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। আকাশবাণীৰ 137 সংখ্যক মন কী বাতত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুস্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এয়া এটা সামূহিক সংকল্প। তেওঁ মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ

0: বা সৃষ্টি কৰা আৰু মাদকদ্ৰব্যত আসক্ত লোকক সহায়ৰ বাবে আগবাঢ়ি অহাসকলৰ প্ৰশংসা কৰে। শ্ৰীমোদীয়ে এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে শক্তিশালী শ্লোগান উলিয়াবলৈ আৰু যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহ্বান জনায়। পি এম স্বনিধি যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাই নতুন শক্তি লাভ কৰিছে। মহিলা সবলীকৰণৰ দিশটো সততে আলোচনা কৰা নহয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰায় 35 লাখ মহিলাই আঁচনিৰ সৈতে সংযোজিত হৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে।
1: हमारे शहरों और कस्बों की सड़कों पर रोज सुबह से शाम तक लाखों महिलाएं अपने अपने काम में जुटी रहती हैं। कोई सब्जी बेचती हैं, कोई फल, कोई चाय का ठेला लगाती हैं, तो कोई फूल, दिए और पूजा की सामग्री बेचती हैं। कई बार बस थोड़ी सी पूंजी की कमी इनके कारोबार को आगे बढ़ने से रोक देती है। लेकिन अब ऐसी लाखों माताओं बहनों को पीएम स्वनिधि योजना से नई ताकत मिल रही है। महिला

0: বিষয়টো সততে আলোচনা কৰা নহয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰায় 35 লাখ মহিলাই আঁচনিৰ সৈতে সংযোজিত হৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে।
1: हमारे शहरों और कस्बों की सड़कों पर रोज सुबह से शाम तक लाखों महिलाएं अपने अपने काम में जुटी रहती हैं। कोई सब्जी बेचती हैं, कोई फल, कोई चाय का ठेला लगाती हैं, तो कोई फूल, दिए और पूजा की सामग्री बेचती हैं। कई बार बस थोड़ी सी पूंजी की कमी इनके कारोबार को आगे बढ़ने से रोक देती है। लेकिन अब ऐसी लाखों माताओं बहनों को पीएम स्वनिधि योजना से नई ताकत मिल रही है। महिला सशक्तिकरण के इस पहलू की उतनी चर्चा नहीं होती जितनी होनी चाहिए।
0: তেওঁ আজিৰ অনুষ্ঠানত নাগালেণ্ডৰ ফেক জিলাৰ বেচালুপুৰ নামৰ মহিলাগৰাকীয়ে ফুল খেতিৰে দেশৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হোৱাৰ কথা উল্লেখ কৰে। স্বচ্ছতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে স্বচ্ছতাৰ এটা উল্লেখনীয় মান আছে। যেতিয়া জনসাধাৰণে কোনো এডোখৰ ঠাই পৰিষ্কাৰ কৰি ৰখাৰ বাবে সংকল্পবদ্ধ হয়, তেতিয়া সেই ঠাইত পৰিচয় সম্পূৰ্ণৰূপে সলনি হৈ পৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে স্বচ্ছতাৰ দিশত এনেধৰণৰ প্ৰচেষ্টাই দেশৰ বিভিন্ন অংশত জনসাধাৰণক অনুপ্ৰেৰণা যোগাইছে। এই প্ৰসংগতে তেওঁ উত্তৰ প্ৰদেশৰ ক্লিন আপ পাটুৱাই নামৰ স্বেচ্ছাসেৱী দলটোৰ বিষয়ে উল্লেখ কৰে। এই দলটোৱে 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনা সংগ্ৰহ কৰি ইয়াক নিষ্কাশনৰ ব্যৱস্থা কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত 2খনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আহ্বান জনাইছে। আজি বজালী জিলাৰ নিত্যানন্দত কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰি শ্ৰীদাসে এই আহ্বান জনায়। তেওঁ কয় যে অসমৰ গোপালকসকলে কেৱল ব্যক্তিগতভাৱে নহয় সংগঠিত আৰু সমবায়ভিত্তিত দুগ্ধ উৎপাদন কৰিব লাগিব। নিত্যানন্দৰ দৰে প্ৰতিখন জিলাত কমেও 2খনকৈ দুগ্ধ গাঁও গঠন কৰি এই কাম কৰিব পৰা যাব বুলি তেওঁ কয়। এই অনুষ্ঠানত অসম সৌৰভ বঁটাৰে সন্মানিত কৃষ্ণ ৰয়, অসম গৌৰৱ বঁটাপ্ৰাপক ভাৰত চন্দ্ৰ কলিতা, ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক কুমুদ চন্দ্ৰ কলিতাৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি দিছপুৰত অনুষ্ঠিত অসম টেবুল টেনিছ এছ'চিয়েচনৰ কাৰ্যবাহী সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত এছ'চিয়েচনে অগ্ৰাধিকাৰ দিয়া কেইবিধ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। ৰাজ্য টেবুল টেনিছৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবেও বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। বিশেষকৈ তৃণমূল পৰ্যায়ৰ এই ক্ৰীড়া শক্তিশালী কৰাৰ লগতে যুৱ খেলুৱৈসকলক উৎসাহিত কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলা ক্ৰীড়া বিষয়ৰ কাৰ্যালয় আৰু মাই ভাৰত ধেমাজিৰ উদ্যোগত তথা কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ অংশ হিচাপে চাইকেল সমদলৰ আয়োজন কৰা হয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: মাতৃভাষা ৰক্ষাৰ মাধ্যমেৰেহে নিজৰ পৰিচয় ৰক্ষা কৰিব পাৰি বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি প্ৰকাশ কৰিছে। অসম জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত মাতৃভাষা সন্দৰ্ভত আয়োজিত এখন বিশেষ সভাত তেওঁ এই কথা প্ৰকাশ কৰে। জনজাতীয় বিশ্বাস, অনুশীলন, পৰম্পৰা আৰু সংস্কৃতি শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে জনজাতীয় সম্প্ৰদায়ৰ জীৱন দৰ্শনকে ধৰি সাংস্কৃতিক চেতনাৰ বিভিন্ন দিশ সন্দৰ্ভত মত প্ৰকাশ কৰে। তেওঁ কয় যে যুগ যুগ ধৰি চলি অহা বিশ্বাস, মূল্যবোধ, অনুশীলন, পৰম্পৰা আৰু সাংস্কৃতিক চেতনাৰ মাজত এখন ৰাষ্ট্ৰৰ পৰিচয় প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়। তেওঁ লগতে কয় যে ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়ৰ অনন্য সংস্কৃতি আৰু পৰম্পৰা আমাৰ সামূহিক ঐতিহ্যৰ অবিচ্ছেদ্য অংগ। এই ঐতিহ্য সংৰক্ষণ কৰাটো অতীত সুৰক্ষিত কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নিজৰ শিপা শক্তিশালী কৰাৰ গুৰুদায়িত্ব বুলিও তেওঁ মত প্ৰকাশ কৰে। সাংবাদিক, সাংস্কৃতিক কৰ্মী, লেখক তথা তথ্যচিত্ৰ নিৰ্মাতা নিৰ্মানন্দ দাসৰ আজি পুৱতি নিশা মাজুলীৰ কমলাবাৰীৰ দৰিয়া গাঁৱৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ জীৱন আধাৰিত এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰি উভতি অহাৰ পথত তেওঁৰ বাহনখন দ খাৱৈত বাগৰি পৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। বিগত 30 বছৰৰো অধিক কালজুৰি সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি অহা দাসে বাহাৰুল ইছলাম পৰিচালিত আছেনে কোনোবা হিয়াত আৰু চক্ৰধৰ ডেকা পৰিচালিত সৰু বোৱাৰী চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ লগতে কেইবাখনো ধাৰাবাহিকৰ চিত্ৰনাট্য, তথ্যচিত্ৰ আৰু নাটক পৰিচালনা কৰিছিল। তেওঁৰ বিয়োগত সাংস্কৃতিক সাংবাদিক সন্থা অসম, অসম বাৰ্তাজীৱী সংঘ, গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে বিভিন্ন সংবাদ গোষ্ঠী আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময়

0: ধৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানা সহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি20 এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাত থাইলেণ্ডে যোৱা শুকুৰবাৰে নিজৰ প্ৰথম খেলত হংকং চীনক পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8টা দলৰ ভিতৰত গ্ৰুপ এত ভাৰত, থাইলেণ্ড, হংকং আৰু পাকিস্তান আছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নেপালত আবদ্ধ অসমৰ লোকক আজিৰ ভিতৰত উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। পি এম স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণৰ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ। ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত 2খনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ আহান। আৰু টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ।
1: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: are still missing following the disaster. Bodies have been recovered from all 8 affected districts as rescuers race against time to search for those missing and rescue those stranded on the 5th day since the disaster. The National Disaster Risk Reduction and Management Authority of Nepal said rescuers have so far evacuated 8,186 people from the affected districts, including 227 foreigners. Union Finance and Corporate Affairs Minister Nirmala Sitharaman has lauded Indian diaspora's role as a formidable force that enhances countries' soft power, global standing and bilateral relationships. Addressing vibrant Indian community in the US in Chicago today, she emphasized upon India's potential to serve not only as a major market but also as a global hub for developing, testing and manufacturing autonomous defense systems, leveraging its technological capabilities, skilled workforce and growing innovation ecosystem. In men's hockey, defending champions Germany will take on Spain in the World Cup final in Belgium this evening. The match will start at 8 p.m. Indian Standard Time. And that is the end of this news bulletin.
1: Eya Akahvani. বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু উজবেকিস্তানে আজি দুয়ো দেশৰ মাজৰ উমৈহতীয়া কৌশলগত মিত্ৰতাক সৰ্বাত্মক কৌশলগত মিত্ৰতাৰ পৰ্যায়লৈ উন্নীত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উজবেকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা দি অৰ্ডাৰ অৱ অলি দাৰাজালি দাস্তলিক আগবঢ়োৱা হৈছে। মধ্য নেপালত হোৱা আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যাই 768 ঘৰ অতিক্ৰম কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিচামুক্ত ভাৰত গঢ়াৰ বাবে যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। আৰু T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। ভাৰত আৰু উজবেকিস্তানে আজি দুয়ো দেশৰ মাজৰ উমৈহতীয়া কৌশলগত মিত্ৰতাক সৰ্বাত্মক কৌশলগত মিত্ৰতাৰ পৰ্যায়লৈ উন্নীত কৰে। মধ্য এছিয়াৰ দেশখনে ভাৰতলৈ ইউৰেনিয়াম যোগানৰ দীৰ্ঘদিনীয়া এটা পৰিকল্পনা সফল কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰে। দুয়োখন দেশে পৰিৱেশ, উচ্চ শিক্ষা, খনন, আয়ুৰ্বেদ, পৰ্যটন, অৰ্থনৈতিক বৈঠক তথা সৰ্বাত্মক কৌশলগত মিত্ৰতাকে ধৰি বিভিন্ন খণ্ডত 11খন বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ কৰে। দুয়োখন দেশে 2030 চনৰ পূৰ্বে দ্বিপাক্ষিক বাণিজ্য বৰ্তমানতকৈও 5 গুণ অধিক কৰি 500 কোটি আমেৰিকান ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্য লৈছে। দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে চলোৱা প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উজবেকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা দি অৰ্ডাৰ অৱ অলি দাৰাজালি দাস্তলিক আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে এই নামৰ অৰ্থ হৈছে সৰ্বোচ্চ পৰ্যায়ৰ মৃত্যতা। এই সন্মান আন্তঃৰাষ্ট্ৰীয় নেতাসকল তথা কোনো ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰববীলৈ আগবঢ়োৱা হয়। টাস্কেণ্টত আজি দেশখনৰ ৰাষ্ট্ৰপতি ছৱকত মিৰ্জিয়য়েভে তেওঁক এই সন্মান প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু উজবেকিস্তানৰ মাজৰ সুদীৰ্ঘ মিত্ৰতাৰ নামত এই বঁটা উচৰ্গা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই বঁটা লাভ কৰি তেওঁ সন্মানিত অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনা উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰে। বৈঠকত বাণিজ্য, বিনিয়োগ, আন্তঃগাঁথনি, গুৰুত্বপূৰ্ণ খনিজ দ্ৰব্য, খনন, প্ৰতিৰক্ষা আৰু সুৰক্ষা, উদ্ভাৱন, কৃষি, ভেষজ, স্বাস্থ্য, তথ্য প্ৰযুক্তি, UPI আৰু শিক্ষাকে ধৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ লগতে বিভিন্ন দিশত সহযোগিতা ত্বৰান্বিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। সাংস্কৃতিক বিনিময় কাৰ্যসূচী আৰু অধ্যয়নৰ উদ্দেশ্যে দেশখনলৈ যোৱা যুৱচামৰ স্বাৰ্থৰ হকেও বিভিন্ন আলোচনা কৰা হয়। টাস্কেণ্ট বিশ্ববিদ্যালয় প্ৰাচ্য অধ্যয়ন খণ্ডত সংস্কৃত আসনৰ লগতে হিন্দীৰ বাবে 100টাকৈ লাল বাহাদুৰ শাস্তি বৃত্তি ঘোষণা কৰা হয়। ভাৰতৰ UPI এপসমূহৰ জৰিয়তে উজবেকিস্তানত ধন লেনদেনৰ সুবিধা নিশ্চিত কৰিবলৈ এখন বাণিজ্যিক চুক্তিও স্বাক্ষৰিত হয়। শ্ৰীমোদীয়ে কয় যে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে দুয়োখন দেশে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। ভাৰত উজবেকিস্তানৰ মিত্ৰতা কেৱল ৰাজধানী অঞ্চলতেই সীমাবদ্ধ হৈ নাথাকে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই মিত্ৰতা মহানগৰ তথা ৰাজ্যসমূহলৈও সম্প্ৰসাৰিত হ'ব। হিন্দী ভাষাৰ সংবৰ্ধন

তথা ক্ৰীড়া ক্ষেত্ৰৰ প্ৰগতিৰ হকে সহযোগিতাৰ বাবেও উভয় দেশে কাম কৰি যাব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। এই সন্দৰ্ভত এটা বৃত্তিৰ বিষয়েও ঘোষণা কৰা হয়। মধ্য নেপালত হোৱা আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যাই 768 ঘৰ অতিক্ৰম কৰিছে। 2500তকৈও অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। আকস্মিকভাৱে বান অহাৰ আজি পঞ্চম দিনা উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত আছে। বান প্ৰভাৱিত 8খন জিলাৰ পৰা মৃতদেহসমূহ উদ্ধাৰ হৈ থকাৰ বাতৰি আহি আছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈ 227গৰাকী বিদেশী নাগৰিককে ধৰি বান প্ৰভাৱিত অঞ্চলসমূহৰ পৰা 8186গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। নেপাল চৰকাৰে ইতিমধ্যে ভোটেক কোচি নৈত পুনৰ বান অহাৰ আশংকা কৰি সতৰ্কবাণী জাৰি কৰাৰ লগতে নৈপৰীয়া জনসাধাৰণক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি নৈখনৰ জলস্তৰ বৃদ্ধি হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে 108গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে কয় যে পূৰ্বে সংযোগ কৰিবলৈ সমৰ্থ নোহোৱা আন 50গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে পুনৰ সংযোগ স্থাপিত হৈছে। অৱশ্যে 275গৰাকী ভাৰতীয় নাগৰিক তথা 128গৰাকী ভাৰতীয় মূলৰ বিদেশী নাগৰিক এতিয়াও সন্ধানহীন হৈ থকা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। ভাৰত চৰকাৰে নেপাল তথা চীনৰ কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত যোগাযোগ অব্যাহত ৰখা বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। ইতিমধ্যে 11টন সাহায্যৰ সৈতে নেপাললৈ উৰা মৰা চতুৰ্থখন বিমানে কাঠমাণ্ডুত অৱতৰণ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে 3খন বিমানত 57টন জৰুৰীকালীন সাহায্য নেপাললৈ প্ৰেৰণ কৰিছে। আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই নেপালৰ বিধ্বংসী বানত প্ৰভাৱিত জনসাধাৰণক স্বাস্থ্য তথা অন্যান্য ক্ষেত্ৰত সমৰ্থন আগবঢ়াবলৈ দক্ষিণ পূব এছিয়া আঞ্চলিক স্বাস্থ্য জৰুৰীকালীন পুঁজিৰ পৰা 150,000 আমেৰিকান ডলাৰ আৰ্থিক সাহায্য হিচাপে মুকলি কৰিছে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত নিচামুক্ত অভিযানে বিশেষ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত প্ৰকাশ কৰিছে। তেওঁ কয় যে এই অভিযানে দ্ৰুতগতিত দেশৰ বিভিন্ন অঞ্চল সামৰি লৈ জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। আকাশবাণীৰ 137সংখ্যক মন কী বাতত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুস্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এয়া এটা সামূহিক সংকল্প। শ্ৰীমোদীয়ে এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে শক্তিশালী শ্লোগান লিখি উলিয়াবলৈ আৰু যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহ্বান জনায়। পি এম স্বনিধি যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাই নতুন শক্তি লাভ কৰিছে। তেওঁ আজিৰ অনুষ্ঠানত নাগালেণ্ডৰ ফেক জিলাৰ বেচালু পুৰ নামৰ মহিলাগৰাকীয়ে ফুল খেতিৰে দেশৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হোৱাৰ কথা উল্লেখ কৰে। স্বচ্ছতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে স্বচ্ছতাৰ এটা উল্লেখনীয় মান আছে। যেতিয়া জনসাধাৰণে কোনো এডোখৰ ঠাই পৰিষ্কাৰ কৰি ৰখাৰ বাবে সংকল্পবদ্ধ হয় তেতিয়া সেই ঠাইৰ পৰিচয় সম্পূৰ্ণৰূপে সলনি হৈ পৰে বুলিও তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান NIFTৰ সংযুক্ত সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ 18টা NIFT প্ৰাংগণৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এই অনুষ্ঠানত ভাগ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকলে উজবেকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই সন্মানৰ জৰিয়তে শ্ৰীমোদীৰ দূৰদৰ্শী নেতৃত্ব তথা ভাৰত আৰু উজবেকিস্তানৰ সুদীৰ্ঘ মিত্ৰতা গভীৰ কৰাৰ বাবে তেওঁৰ প্ৰয়াস প্ৰতিফলিত হৈছে। তেওঁ কয় যে ইয়াৰ লগতে এই সন্মানৰ জৰিয়তে দেশৰ উদীয়মান গোলকীয় মৰ্যাদা তথা বৰ্ধিত প্ৰভাৱ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতৰ শক্তিশালী মিত্ৰতা প্ৰতিফলিত হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্মানক প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে বিশেষ গৌৰৱৰ মুহূৰ্ত আখ্যা দিছে। শ্ৰীমোদীৰ কূটনীতিয়ে ৰাষ্ট্ৰসমূহৰ মাজত মিত্ৰতা বৃদ্ধি কৰি মানৱ জাতিৰ কল্যাণৰ হকে দেশৰ লক্ষ্যক আগুৱাই নিয়া বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে শ্ৰীমোদীৰ প্ৰয়াসে বিশ্বৰ দুৰ্বল দেশসমূহৰ কণ্ঠ সঁহাৰি দিয়াৰ উপৰি নতুন দিগন্তলৈ লৈ গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে এই বঁটাই দুয়োখন দেশৰ মিত্ৰতা গভীৰ কৰাৰ প্ৰতি শ্ৰীনৰেন্দ্ৰ মোদীৰ প্ৰয়াসক স্বীকৃতি দিছে। এই সন্মানৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ ভ্ৰমণে দুয়োখন দেশৰ মিত্ৰতাক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে। বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই সন্মানে ভাৰতৰ গোলকীয় মৰ্যাদা উন্নীত কৰা বুলি মত প্ৰকাশ কৰিছে।

0: টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময়ৰ অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানাসহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি টুৱেণ্টি এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন প্ৰতিযোগিতাৰ খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাত থাইলেণ্ডে যোৱা শুকুৰবাৰে নিজৰ প্ৰথমখন খেলত হংকং চীনক পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8টা দলৰ ভিতৰত গ্ৰুপ এত ভাৰত, থাইলেণ্ড, হংকং আৰু পাকিস্তান আছে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰত আৰু উজবেকিস্তানে আজি দুয়ো দেশৰ মাজৰ উমৈহতীয়া কৌশলগত মিত্ৰতা সৰ্বাত্মক কৌশলগত মিত্ৰতাৰ পৰ্যায়লৈ উন্নীত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উজবেকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা দি অৰ্ডাৰ অৱ অলি দাৰাজালি দাস্তলিক আগবঢ়োৱা হৈছে। মধ্য নেপালত হোৱা আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যাই 768 ঘৰ অতিক্ৰম কৰিছে। আৰু টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ।
2: আকাশবাণী তেজপুৰ আগবঢ়াইছো কণ কণ মইনাহঁতৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ।

0: শ্ৰোতাসকল, আজিৰ উমলা ঘৰ অনুষ্ঠানত লৈ আহিছো জামুগুৰিৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অনুষ্ঠান
1: কৃষ্ণ।

নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টিলীনা কাশ্যপ। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: নমস্কার, মোৰ নাম শ্ৰী শ্যামলী বৰা। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। আজি মই গায়ত্ৰী হাজৰিকা বাইদেউৰ এটি গীত গাবলৈ ওলাইছোঁ।

নমস্কাৰ, মোৰ নাম শ্ৰী ইতালী কলিতা। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই এটি জ্যোতি সংগীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম জিজ্ঞাসা দেউৰী। মই শোণিতকৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই এটি জয়ন্ত হাজৰিকাৰ গীত গাম।

নমস্কাৰ, মোৰ নাম শ্ৰী নন্দিল কাশ্যপ। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ। আজি মই এটি আধুনিক গীত পৰিৱেশন কৰিম।

0: নমস্কাৰ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞান নাথ। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ। মই বিষ্ণু প্ৰসাদ ৰাভাৰ গীত এটি গাম।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী জিজ্ঞাসা গোহাঁই। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই জ্যোতি সংগীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ উমলা ঘৰ অনুষ্ঠানত জামুগুৰিৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত বাদ্যযন্ত্ৰ সংগত কৰিলে হাৰমনিয়ামত কৰবী শইকীয়া আৰু তবলাত জয়ন্ত নাথে। অনুষ্ঠানটিৰ পৰিচালনা মহাবিদ্যালয়খনিৰ অধ্যক্ষা কৰবী শইকীয়াৰ, বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াইছো আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ আগষ্ট মাহৰ 30 তাৰিখ।

মেলবৰ্ণ। শ্ৰোতাসকলে নিশ্চয় শুনিছে অষ্ট্ৰেলিয়াৰ এই চহৰখনৰ নাম। 1835 চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যৰ ৰাজধানী মেলবৰ্ণ চহৰৰ প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী লৰ্ড মেলবৰ্ণৰ নামেৰে নামাকৰণ কৰা হৈছিল চহৰখনৰ। পৰৱৰ্তী সময়ত সোণৰ খনিৰ আৱিষ্কাৰৰ ফলত চহৰখনৰ দ্ৰুত বিকাশ ঘটে আৰু মেলবৰ্ণ অষ্ট্ৰেলিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ় লৈ উঠে। ইয়াৰ উন্নত শিক্ষা ব্যৱস্থা, শিল্প সংস্কৃতি, স্থাপত্য আৰু ক্ৰীড়া জগতৰ বাবে মেলবৰ্ণ বিশ্বজুৰি পৰিচিত। বিশেষকৈ অষ্ট্ৰেলিয়ান অ'পেন টেনিছ, মেলবৰ্ণ কাপ আৰু ফৰ্মুলা ওৱান অষ্ট্ৰেলিয়ান গ্ৰেণ্ড প্ৰিক্সৰ দৰে বিশ্ববিখ্যাত ক্ৰীড়া অনুষ্ঠানসমূহৰ সৈতে চহৰখনৰ নাম জড়িত হৈ আছে। ইতিহাস, সংস্কৃতি, শিক্ষা আৰু ক্ৰীড়াৰ এক অনন্য মিলনস্থলী হিচাপে মেলবৰ্ণ আজি অষ্ট্ৰেলিয়াৰ অন্যতম বিখ্যাত মহানগৰ। ১৯৪৫ চনৰ আজিৰ দিনটোত দ্বিতীয় বিশ্বযুদ্ধৰ অন্তিম পৰ্যায়ত হংকঙে জাপানৰ অধিকাৰৰ পৰা মুক্তি লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 1941 চনৰ ডিচেম্বৰ মাহত জাপানী সেনাই হংকং দখল কৰিছিল আৰু প্ৰায় 3 বছৰ 8 মাহ ধৰি অঞ্চলটো জাপানৰ অধীনত আছিল। 1945 চনত জাপানে আত্মসমৰ্পণ কৰাৰ পিছত হংকঙত জাপানী শাসনৰ অন্ত পৰে। 30 আগষ্টত ব্ৰিটিছ প্ৰশাসনৰ প্ৰতিনিধিসকলে হংকঙৰ দায়িত্ব পুনৰ গ্ৰহণ কৰে।

1983 চনৰ আজিৰ দিনটোত নাছাৰ মহাকাশযান চেলেঞ্জাৰ এ STS-8 অভিযানৰ বাবে ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল। এই অভিযান নাছাৰ বাবে গুৰুত্বপূৰ্ণ আছিল কাৰণ ই আছিল স্পেচ শ্বাটলৰ কাৰ্যসূচীৰ প্ৰথম নিশাৰ উৎক্ষেপণ। এই অভিযানৰ আন এক বিশেষ সাফল্য আছিল ভাৰতৰ ইনছেট-1B যোগাযোগ আৰু বতৰ উপগ্ৰহটো মহাকাশত স্থাপন কৰা। লগতে এই অভিযানতেই মহাকাশচাৰী গায়ন গাই ব্লুফৰ্ট মহাকাশলৈ যোৱা প্ৰথম আফ্ৰিকান আমেৰিকান ব্যক্তি হিচাপে ইতিহাস সৃষ্টি কৰিছিল। প্ৰায় ছদিন ধৰি সফল অভিযান সম্পন্ন কৰি চেলেঞ্জাৰ এ 5 ছেপ্টেম্বৰৰ পৃথিৱীলৈ উভতি আহিছিল। এই অভিযানটো স্পেচ শ্বাটলৰ কাৰ্যসূচীৰ প্ৰথম নিশাৰ অৱতৰণৰ ইতিহাসো সৃষ্টি কৰিছিল।

আকাশলৈ যোৱা প্ৰথম আফ্ৰিকান আমেৰিকান ব্যক্তি হিচাপে ইতিহাস সৃষ্টি কৰিছিল। প্ৰায় ছদিন ধৰি সফল অভিযান সম্পন্ন কৰি চেলেঞ্জাৰ এ 5 ছেপ্টেম্বৰৰ পৃথিৱীলৈ উভতি আহিছিল। এই অভিযানটো স্পেচ শ্বাটলৰ কাৰ্যসূচীৰ প্ৰথম নিশাৰ অৱতৰণৰ ইতিহাসো সৃষ্টি কৰিছিল। ১৯৯১ চনৰ আজিৰ দিনটোত আজাৰবাইজানে তৎকালীন ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতাৰ পুনৰুদ্ধাৰৰ কথা ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত সেই বছৰৰে 18 অক্টোবৰত আজাৰবাইজানৰ সংসদে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় স্বাধীনতা পুনৰুদ্ধাৰৰ আইন গ্ৰহণ কৰে। ইয়াৰ ৰাজধানী বাকু কাস্পিয়ান সাগৰৰ তীৰত অৱস্থিত আৰু দেশখন তেল আৰু প্ৰাকৃতিক গেছৰ সমৃদ্ধ সম্পদৰ বাবে বিশ্বজুৰি পৰিচিত। আজিৰ দিনটো বলপূৰ্বক নিৰুদ্দেশৰ বলি হোৱা লোকসকলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস ৰূপে পালন কৰা হয়। এই দিনটোৰ মূল উদ্দেশ্য হৈছে এনে নিৰুদ্দেশ হোৱা লোকসকলৰ অধিকাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা, তাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই সন্মুখীন হোৱা দুখ কষ্টৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা। মানৱ অধিকাৰ সুৰক্ষা আৰু ন্যায় প্ৰতিষ্ঠানৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰাৰ এক গুৰুত্বপূৰ্ণ উপলক্ষে এই দিৱস পালন কৰা হয়। আৰ্নেষ্ট ৰাডাৰফোৰ্ড নিউজিলেণ্ডত 1871 চনৰ আজিৰ দিনটোত তেওঁৰ জন্ম হৈছিল। তেওঁ আছিল এগৰাকী বিখ্যাত ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী। তেওঁক আধুনিক পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা হয়। তেজস্ক্ৰিয়তা আৰু পৰমাণুৰ গঠন সম্পৰ্কীয় গৱেষণাৰ বাবে তেওঁক ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।

0: 1923 চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ গীতিকাৰ কবি শংকৰ দাস কেশৰীলাল শৈলেন্দ্ৰৰ, যি শৈলেন্দ্ৰ নামেৰে অধিক পৰিচিত, অবিভক্ত ভাৰতৰ ৰাৱলপিণ্ডিত তেওঁৰ জন্ম হৈছিল। বলিউডৰ কিংবদন্তী অভিনেতা তথা পৰিচালক ৰাজ কাপুৰৰ সৈতে তেওঁৰ সৃষ্টিশীল সম্পৰ্ক বিশেষভাৱে স্মৰণীয়। শংকৰ জয়কিষাণৰ সংগীতৰ সৈতে মিলি শৈলেন্দ্ৰই হিন্দী চলচ্চিত্ৰৰ সংগীতৰ সোণালী যুগক সমৃদ্ধ কৰিছিল। আবাৰ আহোঁ, মেৰা জোতা হে জাপানী, পিয়াৰ হোৱা ইকৰাৰ হোৱা আদিৰ দৰে কালজয়ী গীতে তেওঁক অমৰ কৰি ৰাখিছে। শৈলেন্দ্ৰ কেৱল গীতিকাৰেই নাছিল, তেওঁ তিস্ত্ৰী কসম চলচ্চিত্ৰখনো প্ৰযোজনা কৰিছিল। ৰাজ কাপুৰ আৰু ৱাহিদা ৰেহমানৰ অভিনীত এই ছবিখনে পিছলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হয়। অতি কম সময়ত জীৱনৰ অসংখ্য কালজয়ী গীত উপহাৰ দিয়া শৈলেন্দ্ৰৰ মৃত্যু হৈছিল 1966 চনৰ, আৰু সেই সময়ত তেখেতৰ বয়স আছিল মাত্ৰ 43 বছৰ। শ্ৰোতাসকল, এয়া হৈছে আজিৰ দিনটোৰ ইতিহাস। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, খন্তেক পিছতে আজি দিনৰ 11 বজাত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 137 সংখ্যক মন কী বাত অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট।
4: অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
5: গলিয়ে গলিয়ে এই গ্ৰন্থ শুনা যাওক, প্ৰতিটো ঘৰে নিজ গণনা কৰাওক, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়।

0: পিয়ন আমাৰ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027, আমাৰ লোকপিয়ন আমাৰ বিকাশ।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, 289.9 মিটাৰ 1035 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ আগবঢ়োৱা হৈছে। আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
3: নমস্কাৰ মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ আন এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোৱে জানে এইখন এনে এক মঞ্চ য'ত আমি নতুন পদক্ষেপৰ বিষয়ে কথা পাতোঁ, দেশবাসীৰ নতুন উদ্ভাৱনৰ বিষয়ে চৰ্চা কৰোঁ। এনেধৰণৰ বহু পদক্ষেপৰ আঁৰত বহুজনৰ জীৱনৰ মূল্যৱান শক্তি বিনিয়োগ হয়। বন্ধুসকল, কিছুদিন আগতে সামাজিক মাধ্যমত কোনোবাই লিখিছিল, আহাৰ মাহৰ একাদশীৰ এই পবিত্ৰ ক্ষণত মই এয়া জনাবলৈ পাই অত্যন্ত সুখী যে ইতিহাসক গুৰুত্বপূৰ্ণ কৰিবলৈ মই মোৰ প্ৰয়াসৰ শুভাৰম্ভ কৰিছোঁ। ইয়াৰ পাছত তেওঁ কৈছিল, এই পৰিকল্পনা অতি সাধাৰণ। আপুনি এই ৱেবছাইটলৈ যাওক আৰু কোনো এটা বৰ্ষ নিৰ্বাচন কৰক। ইয়াত আপুনি অতি সহজেই গম পাব সেই সময়ত ভাৰতৰ কোন অঞ্চলত কাৰ শাসন আছিল। ময়ো এইটো বৰ আমোদজনক পালোঁ আৰু মই ভাবিলোঁ এই বিষয়ে অধিক তথ্য লোৱা যাওক। মই গম পালোঁ এই কাম মুম্বাইত বাস কৰা শ্ৰীমান কৃষ্ণা শেষাদ্ৰী মহোদয়ে কৰিছে। মজাৰ কথাটো হ'ল, কৃষ্ণাজীয়ে ৱেবছাইটৰ নামটোও অতি সহজ ৰাখিছে, www.bharatrajya.com। তেওঁলোকৰ এই প্ৰয়াস আপোনালোকৰো কাষ চপা উচিত, সেইবাবেই মই ভাবিলোঁ পোনপটীয়াকৈ কৃষ্ণাজীৰ সৈতে কথা পাতোঁ। বন্ধুসকল, এতিয়া কৃষ্ণাজী আমাৰ সৈতে ফোন লাইনত আছে। নমস্কাৰ কৃষ্ণাজী।
4: নমস্কাৰ
3: ভাইটি। মই গম পাইছোঁ আপুনি প্ৰযুক্তি জগতৰ সৈতে জড়িত নহয়, নাইবা আপুনি ইতিহাসৰ শিক্ষকো নহয়, কিন্তু আপুনি প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি ইতিহাসৰ ছাইট প্ৰস্তুত কৰিলে, ইয়াৰ বাবেই মোৰ উৎসুকতা বাঢ়িল। এয়া কেনেদৰে হ'ল?
4: ধন্যবাদ মহাশয়, আপোনাৰ সৈতে কথা পাতিবলৈ পোৱাটোৱেই মোৰ সৌভাগ্য। মোৰ বিষয়ে ক'বলৈ গ'লে, মই এগৰাকী অভিযন্তা আছিলোঁ, তাৰপিছত মই মাৰ্কেটিং ফিল্ডলৈ গ'লোঁ। কিন্তু এইবোৰ কৰি থাকিলোঁ যদিও সৰুৰে পৰা ইতিহাস বিষয়ত মোৰ খুব আগ্ৰহ আছিল আৰু সেইবাবেই মই সদায় ইতিহাস বিষয়টো আকৰ্ষণীয় কৰিবলৈ কিবা এটা কৰিব বিচাৰিছিলোঁ। মোৰ এনে লাগিছিল, আমি যিদৰে ইতিহাস পঢ়াওঁ এই পঠন পদ্ধতি আমি উন্নত কৰিব পাৰোঁ, তাক আমি বহু সলনি কৰি কাহিনী হিচাপে মানুহৰ আগত প্ৰস্তুত কৰিব পাৰোঁ।
3: ভাৰতৰ ইতিহাস এনে এক দিশ যাৰ বিষয়ে বহু মানুহে জনাটো উচিত বুলি আপুনি ভাবিলে?
4: মহাশয়, ভাৰতীয় ইতিহাস যিদৰে আমাৰ স্কুল কলেজত শিকোৱা হয়, তাত আপোনালোকে দেখে যে কোনো এখন সাম্ৰাজ্য বা দেশ উপস্থাপন কৰিলে সি মনোযোগ আকৰ্ষণ কৰে, কিন্তু বহুতো সাম্ৰাজ্যৰ বিষয়ে আমি নাজানো। চোলা, পল্লৱ, কাৰকোটা সাম্ৰাজ্য যি কাশ্মীৰত আছিল, অসমত আহোম সাম্ৰাজ্য আছিল যি 600 বছৰ অসমত শাসন কৰিছিল আৰু অসমত নিজৰ সংস্কৃতি, নিজৰ ৰুচিবোধ বৰ্তাই ৰাখিছিল, এইবোৰৰ বিষয়ে আমি একোৱেই নাজানো। সেয়েহে মই ভাবিলোঁ এটি ৱেবছাইট প্ৰস্তুত কৰা হওক।
3: কৃষ্ণ মহোদয়, আপুনি ইমান কষ্ট কৰিছে, মই আপোনাক এটি কাল্পনিক প্ৰশ্ন সুধিব খুজিছোঁ। যদি আপুনি ভাৰতীয় ইতিহাসৰ 3গৰাকী মহান ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰে, তেনেহ'লে আপুনি কাৰ সৈতে পাতিব আৰু কিয় পাতিব?
4: হয় মহাশয়, মই প্ৰথমেই ক'ম ৰাজা চোলা বা ৰাজেন্দ্ৰ চোলাৰ কথা, যিগৰাকী আছিল চোলা সাম্ৰাজ্যৰ প্ৰবল প্ৰতাপী সম্ৰাট আৰু চোলা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ৰজাসকলৰ মাজৰ এজন। মই প্ৰথমেই তেওঁৰ পৰা জানিব বিচাৰিম যে বৃহদেশ্বৰ মন্দিৰ অথবা গংগৈকুণ্ডা চোলাপুৰম শিৱ মন্দিৰৰ দৰে বৃহৎ মন্দিৰ নিৰ্মাণৰ ধাৰণা কিদৰে আহিল আৰু কিদৰে এই পৰিকল্পনা কৰা হ'ল, কিদৰে এই চিন্তা আহিল যে আমি এনে কিবা এটা কৰি থৈ যাওঁ যে আহিবলগীয়া হাজাৰ হাজাৰ বছৰলৈ ই অনেকক

0: প্ৰেৰণা যোগাই যাব। সেই কথাটো মই তেখেতৰ পৰা জানিব বিচাৰিম। দ্বিতীয়জন ব্যক্তি হ'ল যিজন মোৰ বোধেৰে ভাৰতীয় ইতিহাসৰ এগৰাকী অচৰ্চিত গুণী ব্যক্তি। তেখেতৰ নাম হেমু। তেখেতৰ বিষয়ে আমি ইতিহাসৰ পাতত মাত্ৰ দুই বা তিনি শাৰীহে পঢ়িছোঁ। হেমু এগৰাকী সাধাৰণ ব্যক্তি আছিল। তেখেত আছিল এগৰাকী ব্যৱসায়ী। তেখেতে এখন সাম্ৰাজ্য গঢ়িছিল। তেখেতৰ আছিল যুদ্ধকলাৰ ক্ষেত্ৰত অনন্য প্ৰতিভা। তেখেতে 23খন যুদ্ধত অৱতীৰ্ণ হৈ তাৰে 22খনত জয়লাভ কৰিছিল। এগৰাকী সাধাৰণ ব্যক্তিৰ পৰা কিদৰে তেওঁ এগৰাকী ৰজা হৈছিলগৈ, তেখেতৰ চিন্তাধাৰা কি আছিল, তেখেতৰ সেই যাত্ৰাৰ বিষয়ে জানিবলৈ মই ইচ্ছুক। তৃতীয়গৰাকী ব্যক্তি হৈছে এগৰাকী মহিলা, ত্ৰিভুৱন মহাদেৱী। 850 খ্ৰীষ্টাব্দত উৰিষ্যাৰ ভৌমাকাৰা বংশৰ এজন ৰজা আছিল তেখেতৰ স্বামী। চুবুৰীয়া পাল সাম্ৰাজ্যৰ আক্ৰমণত তেখেতৰ স্বামী নিহত হয় আৰু ৰাজ্যখনো সংকুচিত হৈ পৰিল। ৰজাৰ তলতীয়া কৰ্মচাৰীসকলো ৰাজ্য এৰি পলাই যোৱাত তেখেতেই ৰাজ্যভাৰ চম্ভালি ল'লে। ভাৰতৰ ইতিহাসত প্ৰথম পৰ্যায়ৰ স্বাধীন শাসকসকলৰ ভিতৰত এজন বুলি পৰিগণিত ত্ৰিভুৱন মহাদেৱী শাসন কাৰ্যত ইমানেই দক্ষ আছিল যে পৰৱৰ্তী 100 বছৰ কলিংগত তেখেতসকলৰ শাসনেই চলিছিল। এই তিনিগৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিবলৈ ভাল পাম।
1: মোৰ এনে লাগিছে যেন ইতিহাসেই আপোনাৰ জীৱন হৈ উঠিছে। মই বৰ আগ্ৰহেৰে আপোনাৰ ৱেবছাইট চাইছোঁ। আপুনি ইয়াত শুধৰণি আৰু পৰামৰ্শৰ বাবেও ব্যৱস্থা ৰাখিছে। এনেদৰে আনৰ গঠনমূলক পৰামৰ্শৰ বাবে নিজকে মুকলি কৰি ৰাখিব পৰাটো বহুত ডাঙৰ কথা। ৰাইজৰ পৰা এনে কিবা পৰামৰ্শ পাইছেনে, আৰু পাইছে যদি তাক কেনেদৰে কামত লগাইছে?
0: ছাৰ, মই ইতিমধ্যে বহুত পৰামৰ্শ পাইছোঁ। সাধাৰণতে তথ্যৰ শুধৰণিৰ পৰামৰ্শ আহে আৰু ৱেবছাইটটোৰ গাঁথনি সম্পৰ্কেও পৰামৰ্শ আহে। এনে এটি পৰামৰ্শ আছিল ৰাজ্য হিচাপে তথ্যসমূহ প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শ আছিল ল'ৰা ছোৱালীৰ বাবে কাৰ্ড একোখনৰ দৰে একোখন সাম্ৰাজ্যৰ সকলো তথ্য প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শত আকৌ গোটেইবোৰ তথ্য একেলগে ডাউনলোড কৰাৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছিল। মই এই ব্যৱস্থাসমূহ ৱেবছাইটত সন্নিৱিষ্ট কৰিছোঁ। শুধৰণিৰ টেবটো মই লগোৱাৰ উদ্দেশ্য হৈছে, মোৰো ভুল হ'ব পাৰে, কিন্তু আটাইয়ে লগ লাগি আমি নিশ্চয় এনে এটি ৱেবছাইট গঢ়ি তুলিব পাৰোঁ যি ইতিহাসক এটা ৰসাল বিষয় কৰি তুলিব পাৰে।
1: আপুনি সঁচাকৈয়ে বহুত ডাঙৰ কাম এটা কৰিছে। বাৰু কওকচোন, ইতিহাসৰ বাহিৰে আৰু নিশ্চয় কেইবাটাও হবি আপোনাৰ আছে?
0: নাই ছাৰ, আচলতে মই এজন নিৰস ব্যক্তি। মই টেকন'লজি আৰু ইতিহাস দুয়োটাই ভাল পাওঁ। যিহেতু এই কামটোত এই দুয়োটা সোমাই আছে, মই গোটেই দিনটো এই কামটোতেই ডুবি থাকোঁ।
1: আপুনি এটা সুন্দৰ কাম আৰম্ভ কৰিছে, ইয়াৰ বাবে আপোনাক শুভকামনা জনাইছোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনাক বহু লোকে সহযোগ কৰিব। আপোনাক শুভেচ্ছা জনালোঁ। বন্ধুসকল, তেখেতৰ এই কামে অকল ছাত্ৰ ছাত্ৰীসকলক যে সহায় কৰিব এনে নহয়, ই আমাক আমাৰ অতীতৰ বিষয়ে ৰসাল পদ্ধতিৰে জানিবলৈ সুবিধা কৰি দিব। আপুনিও যদি এনে কিবা প্ৰয়াসৰ কথা গম পাইছে, সেই বিষয়ে আমাক জনাওক। মোৰ প্ৰিয় দেশবাসী, বিকশিত ভাৰতৰ বাবে নিচাবিহীন যুৱ সমাজ, এই অভিযান গোটেই দেশতে এতিয়া পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ লক্ষ্য স্পষ্ট, নিচামুক্ত ভাৰত। বহুসংখ্যক লোক, বিশেষকৈ যুৱকসকল, এই অভিযানত জড়িত হৈ পৰিছে। এই অভিযান হৈছে ভাৰতৰ যুৱ সমাজৰ স্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ সামূহিক সংকল্প। বন্ধুসকল, নিচাৰ কুপ্ৰভাৱে এজন ব্যক্তিৰ লগতে তেওঁৰ পৰিয়াল আৰু সমাজখনকো কষ্ট দিয়ে। নিচাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, নিচাৰ কবলৰ পৰা ওলাই আহিবলৈ সহায় কৰা প্ৰতিজন ব্যক্তিৰে মই শলাগ লৈছোঁ। নিচামুক্ত ভাৰতৰ বাবে শক্তিশালী শ্লোগান, গীত বা চুটি নাটক ৰচনা কৰিব নোৱাৰেনে বাৰু? ছাত্ৰ ছাত্ৰী আৰু নাট্যদলসমূহে এনে কোনো হৃদয়স্পৰ্শী নাটক ৰচনা কৰিব পাৰেনে য'ত ড্ৰাগছৰ বিপদৰ সংকেত থকাৰ লগতে এই নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো থাকে? আমাৰ দেশত উৎকৃষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ কোনো অভাৱ নাই। মই আশা কৰোঁ যে এওঁলোকে বিভিন্ন ভাষাত এনেকুৱা কণ্টেণ্ট সৃষ্টি কৰক যাতে এই দিশত আমাৰ সমাজখন উপকৃত হয়। আপোনাক সবে নিজৰ নিজৰ প্ৰচেষ্টাক হেশ্বটেগৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰক। বহু ক্ষেত্ৰত সৃজনীশীল প্ৰচেষ্টা আনুষ্ঠানিক প্ৰচাৰতকৈ বেছি ফলদায়ক হয়। আহক, ভাৰতৰ যুৱ প্ৰজন্মক নিচাৰ আসক্তিৰ পৰা দূৰৈত ৰখা আৰু মুক্ত কৰাৰ এই পবিত্ৰ কৰ্তব্যত আমি আমাৰ ভূমিকা পালন কৰোঁ। আপোনালোকে আপোনালোকৰ প্ৰচেষ্টাক হেশ্বটেগ নিচামুক্ত যুৱ সম্প্ৰদায়ৰ সৈতে সামাজিক মাধ্যমত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। মোৰ প্ৰিয় দেশবাসী,

আগষ্ট মাহটোত আমি কেউপিনে দেশভক্তিৰ বহুতো ৰঙীন ছবি দেখিবলৈ পাওঁ। এই সময়খিনিত প্ৰত্যেক ব্যক্তিৰ মনত ৰাষ্ট্ৰপ্ৰেমৰ ভাৱ প্ৰবল হৈ উঠে। নেশ্যনেল হেণ্ডলুম ডে আৰু ভাৰত ত্যাগ আন্দোলনৰ লগতে দেশ বিভাজনৰ পীড়াদায়ক স্মৃতিয়ে এই ভাৱক আৰু অধিক বিশেষ মাত্ৰা দিয়ে। স্বতন্ত্ৰতা দিৱস আৰু নেশ্যনেল স্পেচ ডেৰ অনুভৱে আমাক সকলোকে গৰ্বিত কৰি তোলে। হৰ ঘৰ ত্ৰিৰংগা অভিযানে আমাৰ মনোভাৱক আৰু সুদৃঢ় কৰি তোলে। বন্দে মাতৰম ৰাষ্ট্ৰগীতৰ 150 বছৰীয়া জয়ন্তীয়ে এইবাৰৰ অনুভৱক আৰু অধিক বিশেষত্ব প্ৰদান কৰিছে। এই বছৰ 8 কোটিতকৈও অধিক ত্ৰিৰংগা ছেলফি আপডেট হৈছে আৰু এই কথা মাথো দেশৰ ভিতৰতে আবদ্ধ হৈ থকা নাই। এই বছৰ সূৰ্যপথ ত্ৰিৰংগাৰ জৰিয়তে আমাৰ ত্ৰিৰংগাই এটি অনন্য যাত্ৰাৰে খোজ ল'লে। ফিজি দেশৰ পুৱাৰ প্ৰথম পোহৰত তৰংগিত হৈছিল আমাৰ ত্ৰিৰংগা। ইয়াৰ পাছত এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোৰ ভাৰতীয় দূতাবাসসমূহত ত্ৰিৰংগা উত্তোলিত হৈছিল। সূৰ্যৰ গতি আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ পতাকাও তৰংগিত হৈ গৈ আছিল। এই কথাবোৰে সমাজক একেডাল সূতাৰে বান্ধি পেলায়। দেশৰ সৈতে আমাৰ আত্মীয়তাও বহু গভীৰ হৈ পৰে। এই প্ৰচেষ্টাৰ সৈতে জড়িত সকলোলৈকে মোৰ বহুত শুভেচ্ছা থাকিল। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ চহৰ নগৰ আদিৰ পথসমূহত বহুতো মহিলাই পুৱাৰ পৰা সন্ধিয়ালৈকে নিজ নিজ কামত জড়িত হৈ থাকে। কোনোবাই শাক পাচলিৰ দোকান দিয়ে, কোনোৱে ফল চাহ আদিৰ ব্যৱসায় কৰে আৰু আন বহুতেই পূজাৰ সামগ্ৰীৰ দোকান দিয়ে। বহু ক্ষেত্ৰত সামান্য মাত্ৰ ধনৰ অভাৱত এওঁলোকৰ ব্যৱসায় অগ্ৰসৰ হ'ব নোৱাৰে। কিন্তু এতিয়া এনে লাখ লাখ মহিলাই PM স্বনিধি যোজনাৰ জৰিয়তে নতুন শক্তি আহৰণ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো বেছিকৈ চৰ্চিত নহয়। PM স্বনিধি যোজনাৰ হিতাধিকাৰীৰ ভিতৰত 46% হৈছে মহিলা। অৰ্থাৎ দেশৰ প্ৰায় 35 লাখ মহিলা এই আঁচনিৰ সৈতে জড়িত হৈ নিজ ব্যৱসায়ত আগবাঢ়ি গৈছে। বন্ধুসকল, গাজিয়াবাদৰ ববিতা শৰ্মা ইয়াৰ এটি উৎকৃষ্ট উদাহৰণ। ববিতা মহোদয়াৰ পূজাৰ সামগ্ৰীৰ এখন সৰু বিপণী আছিল। ফুল, চাকি আদি সামগ্ৰীৰ ব্যৱসায় কৰি তেওঁৰ পৰিয়ালক কিছু সহায়ৰ হাত আগবঢ়াইছিল। বহুত শ্ৰম কৰিছিল, কিন্তু পুঁজিৰ অভাৱত ব্যৱসায় প্ৰশস্ত হ'ব পৰা নাছিল। PM স্বনিধিৰ যোগেদি তেওঁ আৰ্থিক সাহাৰ্য লাভ কৰে। তেওঁ দোকানখনত অধিক সামগ্ৰী ৰাখিবলৈ লয় আৰু ব্যৱসায় বিস্তৃত কৰি তোলে। গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু লাহে লাহে ৰাস্তাৰ কাষৰ তেওঁৰ সৰু বিপণীখন এখন বৃহৎ দোকানলৈ পৰিৱৰ্তিত হয়। বন্ধুসকল, বাংগালুৰুৰ TS নিগ্নম্মাৰ উদাহৰণো প্ৰেৰণাদায়ক। নিগ্নম্মা মহাশয়া আৰু তেওঁৰ স্বামীয়ে মিলি ইডলি, ডোছা আদিৰ এটি সৰু ব্যৱসায় আৰম্ভ কৰিছিল। ব্যৱসায় চলি আছিল, কিন্তু ধনৰ অভাৱত ব্যৱসায় বিস্তাৰ লাভ কৰা নাছিল। নিগ্নম্মা মহোদয়াই PM স্বনিধিৰ সাহাৰ্য লাভ কৰে। তেওঁৰ দোকানখন উন্নত কৰে আৰু লগতে মেনিউত বহু নতুন সামগ্ৰী সংযোজন কৰে। তেওঁ গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু আজি তেওঁৰ 3 সন্তানক উৎকৃষ্ট শিক্ষা দিবলৈ সক্ষম হৈছে। বন্ধুসকল, যেতিয়া এগৰাকী মহিলাৰ ব্যৱসায় বৃদ্ধি পায়, তেতিয়া এটি সম্পূৰ্ণ পৰিয়ালৰ ভৱিষ্যতে গতি লাভ কৰে। সন্তানৰ শিক্ষা উন্নত হয়, ঘৰখনৰ প্ৰয়োজন পূৰণ হয় আৰু মহিলাগৰাকীৰ আত্মবিশ্বাসো শক্তিশালী হয়। মহিলা সবলীকৰণৰ এয়াই জীৱন্ত ৰূপ। মই এই পথৰ দাঁতিত কাম কৰা সকলো মহিলাকে শুভকামনা জনাইছোঁ। প্ৰিয় দেশবাসী, পৰিষ্কাৰ পৰিচ্ছন্নতা যেতিয়া কোনো অঞ্চলৰ লোকৰ সংকল্প হৈ পৰে, তেতিয়া অঞ্চলটোৰ পৰিৱৰ্তন মাথো চাফ চিকুণতাতে আবদ্ধ নাথাকে। ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ পৰিচয়ৰ পৰিৱৰ্তন হয়। দেশৰ বিভিন্ন প্ৰান্তত হোৱা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰচেষ্টাসমূহে আমাক নিৰন্তৰ প্ৰেৰণা যোগায়। উত্তৰ প্ৰদেশৰ ৰামপুৰত থকা এখন গাঁও হৈছে পটৱাই। ইয়াৰ আকাশ আৰু ৰোহন নামৰ দুজন বন্ধুৱে মন কৰিলে যে তেওঁলোকৰ কেউদিশৰ পৰিৱেশ আৱৰ্জনাৰে ভৰি পৰিছিল। তেওঁলোক জাবৰ জোঁথৰ পৰিষ্কাৰৰ কামত লাগি পৰিল। লাহে লাহে অন্য যুৱক যুৱতীও তেওঁলোকৰ সঙ্গী হ'ল। এটা দল গঠন হ'ল। দলটোৰ নাম হ'ল ক্লিন আপ পটৱাই। এই দলটিয়ে গংগাৰ 4টিকৈ ঘাট পৰিষ্কাৰ কৰি তুলিছে। এওঁলোকে বহু পুখুৰী আৰু ৰাজহুৱা স্থানো পৰিষ্কাৰ কৰিছে। বন্ধুসকল, এইবাৰ শ্ৰী অমৰনাথজীৰ যাত্ৰাৰ সময়তো পৰিচ্ছন্নতা আৰু জন অংশীদাৰিত্বৰ এখনি প্ৰেৰণাদায়ক ছবি দেখিবলৈ পোৱা গৈছিল। কঠিন পথৰ মাজত হাজাৰ হাজাৰ স্বচ্ছতা কৰ্মীক কৰ্মব্যস্ত অৱস্থাত দেখা গৈছিল। এইবাৰৰ যাত্ৰাৰ সময়ত 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনাৰ সংগ্ৰহ আৰু প্ৰচেছিং কৰা হৈছিল।

এই প্ৰচেষ্টাৰ এটি দিশ মোৰ বৰ ভাল লাগিছিল। এই অভিযানত বহুতো শ্ৰদ্ধেয় ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। 16,000ৰো অধিক যাত্ৰীয়ে স্বচ্ছতাৰ সংকল্প গ্ৰহণ কৰিছিল। 10,000ৰো অধিক যাত্ৰীক ৰেছপনচিবল য়াত্ৰীৰ প্ৰমাণ পত্ৰ দিয়া হয়। ইয়াত এক অনন্য প্ৰচেষ্টাও হাতত লোৱা হয়। ঘোঁৰাৰ গোবৰৰ পৰা বায়'গেছ প্ৰস্তুত কৰি পৰিষ্কাৰ বন্তি প্ৰজ্বলিত কৰা হয়। অৰ্থাৎ তুষাৰ বাবাৰ এই পবিত্ৰ যাত্ৰাত পৰিচ্ছন্নতাৰ সেৱাও আস্থাৰ এটি ৰূপ হিচাপে উদ্ভাসিত হৈ উঠে। বন্ধুসকল, আমাৰ গাঁও, চহৰ, নদী বা তীৰ্থস্থান, এই সকলোৰে পৰিচয় আমাৰ আচৰণৰ দ্বাৰাই প্ৰস্তুত হয়। আৰু পৰিচ্ছন্নতা যেতিয়া এই আচৰণৰ অংগ হৈ পৰে, সেই স্থানসমূহৰ শোভা আৰু উজ্জ্বল হৈ পৰে। মোৰ প্ৰিয় দেশবাসী, কেতিয়াবা আমাৰ একোটি সৰু আকৰ্ষণে জীৱনত বহু সম্ভাৱনাৰ পথ মুকলি কৰে। নাগালেণ্ডৰ ফেক জিলাৰ বেচালু পুৰু মহাশয়ৰ জীৱনত এনে এটি উদাহৰণ দেখিবলৈ পোৱা যায়। তেখেত কৃষক পৰিয়ালত ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰা তেওঁ মাক দেউতাকক খেতি কৰা দেখিছিল। ফুলৰ প্ৰতি তেওঁৰ বেছ আকৰ্ষণ আছিল। 2021 চনত তেওঁ অতি কম পৰিসৰত ফুলৰ খেতি কৰিবলৈ লয়। লাহে লাহে তেওঁ ইয়াৰ মাজত এটি উজ্জ্বল সম্ভাৱনা দেখিবলৈ পায়। বিবাহ বা অন্য উৎসৱ পাৰ্বণত ফুলৰ চাহিদা সকলো সময়তে থাকেই। বেচালু মহোদয়ে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰত ফুলৰ বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ লয় আৰু তাৰ পাছত এক একৰ মাটিৰ চাৰিভাগৰ এভাগত গ্লেডিঅলাছ ফুলৰ প্ৰায় 1,000 পুলি ৰোপণ কৰে। প্ৰথম প্ৰয়াসতেই 5,000তকৈও অধিক ফুল ফুলি উঠে। এই সফলতাই বেচালু মহোদয়ক এটি নতুন পথেৰে আগবঢ়াই নিয়ে। আজি তেওঁৰ ফুল নাগালেণ্ডৰ পৰা গৈ দিল্লী আৰু মুম্বাই চহৰতো ভুমুকি মাৰিছে। বেচালু মহাশয়ৰ উদাহৰণে আমাক কয় যে সৰু সৰু চখ বা আকৰ্ষণৰ সৈতে পৰিশ্ৰম যুক্ত হৈ পৰিলে সি বিশাল সম্ভাৱনাৰ পথ মুকলি কৰে। আমাৰ চাৰিওফালে এনে বহু লোক আছে যিয়ে এটা সৰু প্ৰচেষ্টা আৰম্ভ কৰে আৰু চাওঁতে চাওঁতে তেওঁলোকৰ এই প্ৰচেষ্টাই বহুতো লোকৰ জীৱনত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰে। উৰিষ্যাৰ ডেব্ৰিগড়ৰ এখন গাঁও হৈছে ধৰৰু কুচুম। কেইবছৰমান আগলৈকে এই গাঁওখনৰ মৈথিলী ভূঞে ডাঙৰীয়া প্ৰায় প্ৰতিদিনে অৰণ্যলৈ গৈছিল, কেতিয়াবা জ্বলোৱাৰ বাবে খৰি আনিবলৈ, কেতিয়াবা মহুৱা আৰু কেন্দুপাত আনিবলৈ, কেতিয়াবা বাঁহৰ ডাল আৰু অন্যান্য বনজ সামগ্ৰী আনিবলৈ। তেওঁৰ আৰু তাত থকা বহুতো পৰিয়ালৰ সৰহভাগ প্ৰয়োজন এই অৰণ্যৰ পৰাই পূৰণ হৈছিল। কিন্তু তাৰ পাছত মৈথিলী ডাঙৰীয়াই ডেব্ৰিগড় পৰিৱেশ পৰ্যটনৰ সৈতে সংযুক্ত হ'ল। তেতিয়াৰ পৰাই অৰণ্যৰ সৈতে তেওঁৰ এক নতুন ধৰণৰ সম্পৰ্ক গঢ় লৈ উঠিল। এতিয়া বন সংৰক্ষণো তেওঁলোকৰ জীৱিকাৰ এক মাধ্যম হৈ পৰিল। বন্ধুসকল, মৈথিলী ডাঙৰীয়াৰ জীৱনৰ এই পৰিৱৰ্তনে আন মহিলাসকলকো অনুপ্ৰাণিত কৰিছিল। আজি 60গৰাকীৰো অধিক মহিলা বন সংৰক্ষণৰ সৈতে জড়িত হৈ আছে। কিছুমানে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰিছে, কিছুমান ঘাঁহনিৰ বিকাশৰ সৈতে জড়িত আৰু আন কিছুমান মহিলাই পৰিৱেশ পৰ্যটনৰ দিশত অৰিহণা যোগাইছে। বন্ধুসকল, মৈথিলী ডাঙৰীয়া আৰু ডেব্ৰিগড়ৰ এই ভগ্নীসকলে দেখুৱাইছে যে প্ৰকৃতিক সুৰক্ষিত কৰিবও পাৰি আৰু জীৱনত সমৃদ্ধিও আহিব পাৰে। এই ভগ্নীসকলৰ প্ৰচেষ্টা আমাৰ সকলোৰে বাবে এক ডাঙৰ অনুপ্ৰেৰণা। বন্ধুসকল, আজি আমাৰ কন্যা সন্তানসকলৰ সপোনৰ উৰণ পৃথিৱীৰ পৰা মহাকাশ পালেগৈ আৰু আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে ভাৰতে এনে উচ্চ সপোন দেখা বিশ্বৰ কেইবাহাজাৰো কন্যা সন্তানক একেলগ কৰিছে। এই প্ৰচেষ্টাৰ নাম হৈছে মিছন শক্তিছেট। ইয়াৰ জৰিয়তে 108খন দেশৰ 12,000 ছাত্ৰীয়ে উপগ্ৰহ প্ৰযুক্তি শিকাৰ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। 23 আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱসত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এই অভিযানৰ এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল। গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত মিছন শক্তিছেটৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হৈছে। এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ পৰা আৰু সমগ্ৰ দেশৰ পৰা অহা প্ৰায় 100গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ ভাৰতৰ দূৰ দূৰণিৰ পৰা নিৰ্বাচিত ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। এই সমগ্ৰ প্ৰচেষ্টাৰ লক্ষ্যও অতি বিশেষ। ছাত্ৰীসকলৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে নিৰ্মাণ কৰা এটা উপগ্ৰহ চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে। বন্ধুসকল, মই নিশ্চিত যে এই ছাত্ৰীসকলৰ বহুতেই আগন্তুক সময়ত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিজৰ এক নতুন পৰিচয় গঢ়ি তুলিব। মোৰ প্ৰিয় দেশবাসী, আজিকালি এভোকাডো ফলৰ চাহিদা বৰ বেছি। এই ফলবিধৰ বিষয়ে আগতে খুব কমেইহে জানিছিল। ইয়াৰ মূল্য আৰু চাহিদা

দুয়োটাই কম আছিল, কিন্তু আজি ইয়াক ডাইনিং টেবুলত প্ৰায় দেখা যায়। আজি ই স্বাস্থ্য আৰু প্ৰিমিয়াম বজাৰৰ পছন্দ হৈ পৰিছে। ই আমাৰ কৃষক ভাই ভনীসকলৰ বাবেও বেছ সহায়ক। অন্ধ্ৰপ্ৰদেশৰ কাডাপাৰ বৰাদৰাজ ডাঙৰীয়াৰ এটা উদাহৰণ দিওঁ। তেওঁ বহু বছৰ ধৰি নিজৰ পামত বিলাহী আৰু কলৰ খেতি কৰি আছিল। এদিন তেওঁৰ বন্ধুসকলৰ পামত এভোকাডোৰ খেতি দেখিছিল। পাছত তেওঁ ইউটিউবত চাই তাৰ বিষয়ে তথ্য আহৰণ কৰিছিল। এতিয়ালৈকে তেওঁলোকে প্ৰায় 4 টন এভোকাডো উৎপাদন কৰিছে। আজি তেওঁলোকে ইয়াক পোনপটীয়াকৈ স্থানীয় দোকানবোৰলৈ যোগান ধৰিছে। নতুন শস্য, বৈজ্ঞানিক পৰামৰ্শ আৰু প্ৰত্যক্ষ বিপণনে তেওঁলোকৰ সৰু পামৰ খেতিৰ পৰা উপাৰ্জন সম্পূৰ্ণৰূপে সলনি কৰিলে। তামিলনাডুৰ কোডাইকানালৰ কৃষক চন্দ্ৰশেখৰণ ডাঙৰীয়াই আধা হেক্টৰ মাটিত এভোকাডো খেতি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ইয়াৰ বাবে ভাল মূল্য লাভ কৰিছে আৰু উপাৰ্জনো বৃদ্ধি পাইছে। কৰ্ণাটকত চিক্কমাগালুৰুৰ কিছুমান কৃষক ভাই ভনীয়ে এখন কফি বাগিচাৰ মাজত এভোকাডো ৰোপণ কৰিছে। ইয়াৰ ফলত তেওঁলোকে কফি আৰু জালুকৰ লগতে অতিৰিক্ত উপাৰ্জনো লাভ কৰিছে। বন্ধুসকল, আমি প্ৰায়ে চহৰৰ ৰেষ্টুৰেণ্টসমূহত এভোকাডো টোষ্টৰ বিষয়ে শুনিছোঁ, কিন্তু এই এভোকাডোৰ জৰিয়তে আমাৰ উদ্ভাৱনীমূলক কৃষকসকলে উপাৰ্জনৰ বাবে এক নতুন ৰন্ধন প্ৰণালী বিচাৰি পাইছে। অৰ্থাৎ আপোনাৰ দেশৰ এভোকাডোও আপোনাৰ টোষ্টৰ সোৱাদ বৃদ্ধি কৰিছে আৰু কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি পাইছে। প্ৰিয় দেশবাসী, কেইদিনমানৰ ভিতৰতে 3 ছেপ্টেম্বৰত আমি মহানায়ক উত্তম কুমাৰজীৰ জন্মশতবৰ্ষ উদযাপন কৰিম। বন্ধুসকল, উত্তম কুমাৰ ডাঙৰীয়া এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেতা আছিল, যি নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰিছিল। চলচ্চিত্ৰপ্ৰেমীসকলে বিশ্বাস কৰে যে সত্যজিত ৰায়ে মহান নায়ক উত্তম কুমাৰ ডাঙৰীয়াক মনত ৰাখিয়েই নায়ক দ্য হিৰো ছবিখনৰ সম্পূৰ্ণ চিত্ৰনাট্য লিখিছিল। সত্যজিত ৰায়ে কৈছিল যে তেওঁৰ অভিনয়ত ডিগনিটিৰ লগতে বিস্ময়কৰ আৱেগিক গভীৰতাও আছিল। চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। উত্তম কুমাৰ ডাঙৰীয়া তেওঁৰ সৰলতাৰ লগতে জনহিতকৰ কামৰ বাবেও পৰিচিত আছিল। জীৱনত কেতিয়াও হাৰ নমনা, তেওঁৰ জীৱনৰ পৰা শিকিবলগীয়া এটা ডাঙৰ শিক্ষা। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহে বিশেষ সফলতা লাভ কৰা নাছিল, কিন্তু তেওঁ বিচলিত নহৈ নিজৰ কামত মনোনিৱেশ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে তেওঁ অভিনয়ৰ ইমান উচ্চতাত উপনীত হৈছিল। বন্ধুসকল, মোৰ মনত আছে যেতিয়া মই কলকাতাত ৰোড শ্ব' কৰি আছিলোঁ, তেতিয়া মই উত্তম কুমাৰ ডাঙৰীয়াৰ ঘৰৰ সন্মুখেৰেও পাৰ হৈ গৈছিলোঁ। তাত এজনে আনকি মোক তেওঁৰ এখন ফটো উপহাৰ দিছিল। মই আকৌ এবাৰ মহানায়ক উত্তম কুমাৰ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ সদায় আমাৰ সকলোৰে হৃদয়ত বিশেষ ঠাই অধিকাৰ কৰি থাকিব। মহানায়ক উত্তম কুমাৰ চিৰদিন মানুহৰ হৃদয়ে ৰাজ কৰবেন। মোৰ প্ৰিয় দেশবাসী, আমাৰ পৰম্পৰাৰ লগতে আমাৰ উৎসৱ আৰু উদযাপনসমূহেও আমাক ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ সুযোগ দিয়ে। আগন্তুক দিনবোৰত আমি আৰু বহুতো গুৰুত্বপূৰ্ণ উৎসৱ উদযাপন কৰিবলৈ গৈ আছোঁ। 4 ছেপ্টেম্বৰত জন্মাষ্টমী পালন কৰা হ'ব। আমি ছেপ্টেম্বৰ মাহতে বিশ্বকৰ্মা পূজা উদযাপন কৰিম। এই উপলক্ষতে আপোনাৰ চাৰিওফালে থকা শিল্পী, কাৰুশিল্পী আৰু বিশ্বকৰ্মা বন্ধুসকলক সন্মান জনোৱা উচিত। দীপাৱলীলৈ মাত্ৰ কেইমাহমানহে বাকী আছে আৰু লাহে লাহে ইয়াৰ প্ৰস্তুতিও আৰম্ভ হৈছে। এই উৎসৱৰ বতৰত মই আপোনালোকক আকৌ এবাৰ ভোকেল ফৰ লোকেলৰ আহ্বান জনাওঁ। ভোকেল ফৰ লোকেলৰ এই আহ্বানৰ অৰ্থ কেৱল মাটিৰ চাকি ক্ৰয় কৰাই নহয়, ইয়াৰ চিন্তা সুদূৰ প্ৰসাৰী। আমি আমাৰ ঘৰৰ বাবে যি সামগ্ৰীয়ে কিনো, এবাৰ নিশ্চিত হ'ব যে সেয়া ভাৰততে নিৰ্মিত। ভাৰতত নিৰ্মিত বস্তুবোৰক আমি যেতিয়া আঁকোৱালি ল'ম, তাক লৈ গৌৰৱ কৰিম, তেতিয়াই আমাৰ দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ পথ প্ৰশস্ত হ'ব। এই বাৰ্তা যিমান পাৰি মানুহৰ মাজত প্ৰচাৰ কৰাৰ দায়িত্বও আমাৰ। আমাৰ সৃষ্টিশীল জগতৰ বন্ধুসকল, ইনফ্লুৱেঞ্চাৰসকল আৰু চেলিব্ৰিটিসকলৰো ইয়াত এক ডাঙৰ ভূমিকা আছে। মই আপোনালোকক আহ্বান জনাওঁ, নিজেও ভোকেল ফৰ লোকেলৰ পৃষ্ঠপোষকতা কৰক, দেশত নিৰ্মিত সামগ্ৰীক আঁকোৱালি লওক আৰু আনকো এনে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক। বন্ধুসকল, আপোনাৰ চাৰিওফালে হয়তো এনেকুৱা বহু লোক থাকিব যি নিজৰ সৰু সৰু প্ৰচেষ্টাৰে সমাজলৈ ডাঙৰ পৰিৱৰ্তন আনিছে। আপোনালোকে তেওঁলোকৰ বিষয়ে মন কী বাতলৈ লিখিব। আপোনাৰ অনুভৱ দেশৰ যিকোনো প্ৰান্তৰ যিকোনো ব্যক্তিৰ বাবে এক নতুন প্ৰেৰণা হ'ব পাৰে। আপোনালোকৰ পৰামৰ্শ আৰু অনুভৱৰ বিষয়ে জানিবলৈ মই অপেক্ষা কৰিম।

0: ৰ'ব, আপোনাক মই এখন হাতীশোৱা অসমীয়া গাঁৱৰ পৰিচয় দিব ওলাইছোঁ। এই গাঁৱৰেই বাসিন্দা বলিয়া, তাৰ পত্নী ৰহিমলা আৰু একমাত্ৰ সন্তান শিখা। বলিয়া আৰু ৰহিমলাই দিন মজুৰিৰে সংগ্ৰহ কৰা ধনেৰে শিখাক বিদ্যালয়লৈ পঠাইছে। দূৰৈত ৰিণি ৰিণি দেখা সৌখন সাংবাংহঁতৰ গাঁও। সাংবাং এগৰাকী নষ্ট চৰিত্ৰৰ জমিদাৰ তথা চৰকাৰী গাঁওবুঢ়া। তেওঁৰ তিনি পুত্ৰ আটাইয়ে অসামাজিক কৰ্মত লিপ্ত। মাজু পুত্ৰ ডাংমা, যি শিখাৰ জীৱনলৈ নমাই আনিছে এক ভয়ংকৰ সত্য।
1: শিখা মাক হবলৈ ওলাইছে, তাকো অবৈধভাৱে। গাঁওবুঢ়াৰ কাণত কথাটো বাজিলে আমাৰ বৰ বিপদ হ'ব। পাৰ যদি বেজৰ ওচৰলৈ যা, পলম হ'লে আমাৰ নাক কাণ কটা যাব।
2: এইবোৰ চিন্তা কৰা শকতি মোৰ নাই অ ৰহিমলা। মোৰ মগজুৱে কাম নকৰা হৈছে। তাইক মই পঢ়িবলৈ পঠিয়াইছিলোঁ, সন্তানৰ মাক হ'বলৈ নহয়।
1: হেৰা, গাঁওবুঢ়াৰ পুত্ৰ ডাংমায়ে তাইক মৃত্যুৰ ভয় দেখুৱাই সকলো শেষ কৰি দিলে। পৰাধীন দেশৰ নাগৰিকৰ দৰে আমি এনে কলংক সহিব লগা হৈছে। তই মুখেৰে নেমাতিলি যে?
2: মই একো পাৰ পোৱা নাই ৰহিমলা। মই জানো গাঁওবুঢ়াই শিখাক উদ্ধাৰ কৰাৰ সলনি কুকুৰ মেকুৰীৰ ভোজ কৰাব। কি কৰোঁ কি নকৰোঁ তয়ে সমাধান দেচোন ৰহিমলা।
1: ইমান চিন্তিবলৈ কিটো আছে?
2: হে,
1: বেজৰ এপালি দেৱাই খোৱালি সকলো শেষ।
2: তই ঠিকেই কৈছ, তই ঠিকেই কৈছ ৰহিমলা। মই বেজৰ কাষলৈ যাওঁ। অংকুৰিত বীজ বেজৰ ঔষধেৰে মষিমূৰ কৰিব লাগিব। তই ঠিকেই কৈছ, আমি তাক হত্যা কৰিম। হত্যা!

0: বলিয়া, অ বলিয়া,
1: গৈছোঁ। অ গাঁওবুঢ়া দেউতা,
0: অ
1: এই ৰাতিখন
0: বিপদ আহিলে, ৰাতি দিন নাই।
1: এই চকীখনতে বহক গাঁওবুঢ়া দেউতা। ৰহিমলা, অ ৰহিমলা, চাকি এটা বাহিৰে দিবিচোন, বৰ এন্ধাৰ।
0: হে পোহৰ নহ'লেও চলিব বলিয়া,
1: হা
0: তইতো জানই মই চৰকাৰী গাঁওবুঢ়া।
1: অ জানো জানো গাঁওবুঢ়া দেউতা, আপুনি দয়াৰ সাগৰ।
0: সাগৰত কেতিয়াবা চাকনৈয়াৰ সৃষ্টি হয়।
1: জীৱনৰ চাকনৈয়াতে হাবুডুবু খাইছোঁ গাঁওবুঢ়া দেউতা।
0: কথাটো বৰ বেয়ালৈ গৈছে বলিয়া, এইকেইদিন পেপাৰ টিভি সকলোতে একেটাই কথা, ডিভাইড ষ্টেট, ৰাজ্য ভাগ ভাগ হ'ব লাগিব।
1: অ গাঁওবুঢ়া দেউতাই কিখন বলকিছে, মই হ'লে একো তত ধৰিব পৰা নাই।
0: কথাটো বৰ বেয়া হ'লো।
1: হা এ লছালিৰ দুখ গাঁওবুঢ়া দেউতা, মই চিধা কৰিম, বেজাৰ নকৰিব।
0: তই চিধা কৰিবি, হেৰু গভৰ্ণমেণ্টে চিধা কৰিব, বুজিছ? একদম স্কেল মাৰি। সেয়েহে তোক কথাটো ক'বলৈ মোৰ সৎ যোৱা নাই। মেপমতে তোৰ এই গাই এজনী ঘূৰিবলৈকে ঠাই নোহোৱা পাকঘৰটোৰ মাজেদি সীমাৰেখাডাল এনেকৈ পথালিয়ে পাৰ হ'ব। বাকী থাকিল তোৰ ঘৰটো, ঘৰটোৰ মাজে মাজে দীঘে যাব আন এডাল সীমাৰেখা।
1: মোৰচোন একোৱেই নাথাকিব গাঁওবুঢ়া দেউতা।
0: তই ওলমি থাকিব লাগিব,
1: ওলমি
0: বাদুলিৰ দৰে ৰাজ্যৰ সীমাৰেখাৰ গাতে মানুহ থাকিব নোৱাৰে, বিপদ, বুজিছ?
1: মই আপোনাৰ ভৰিত পৰিছোঁ গাঁওবুঢ়া দেউতা, মোক মোক ৰক্ষা কৰক।
0: ই ভগৱানে নোৱাৰা কামটো মই কৰোঁ কেনেকৈ? অৱশ্যে ৰক্ষা পাবলৈ অচিৰে তালিটোপোলা বান্ধ, তহঁত ইয়াৰ পৰা পলাই যা বলিয়া, পলাই যা।
1: পলাই যাবলৈ আমি জানো বিদেশী গাঁওবুঢ়া দেউতা।
0: চুপ, কথা নাকাটিবি,
1: খং নেখাবচোন গাঁওবুঢ়া দেউতা। মই এটা কথা ভাবিছোঁ।
0: কি ক'ব লগা আছে, জলদি ক।
1: মোৰ উপাধিটোৰ বাবেহে আপুনি এনেদৰে মোক নিৰাপদ স্থানলৈ পলাই যাব কৈছে। ময়ো মোৰ উপাধিৰ পিছফালে যদিহে আপোনাৰ উপাধিটো শি লওঁ, তেতিয়া একা।
0: অ' তাৰমানে তই শিখাৰ গৰ্ভত থকা সন্তানৰ কথা কৈছ? নাই নাই, মই জীয়াই থকালৈকে সেই সন্তানক মানি নলওঁ, তহঁতক মই পুৰি মাৰিম। মাত্ৰ মাত্ৰ এসপ্তাহ সময় দিলোঁ, তহঁতে এই ঘৰ বাৰী এৰি পলাই যা, মই এতিয়া আহিলোঁ।
1: শুনকচোন,
2: এৰা সীমাৰেখা নামৰ দুৰ্দান্ত ৰেখাডালেই ফটাকানি শীত হোৱা দি শীত হৈছে বলিয়াহঁতৰ জোৰা টাপলি মৰা জীৱন। জীৱনৰ সীমাৰেখাই কাক কেনেকৈ স্পৰ্শ কৰে সেই বিষয়ে এওঁলোক অজ্ঞ, কিন্তু দৰিদ্ৰ সীমাৰেখাৰ অস্তিত্ব, বিপন্ন সময়ৰ সীমাৰেখাৰ অনুভৱ, 5 ফুট 4 ইঞ্চি মাটিকণৰ সীমাদৈৰ্ঘ্যৰ সম্যক জ্ঞান বলিয়াহঁতৰ নথকা নহয়।
3: কান্দি দেখুৱাব নালাগে, দিনৰ দিনটো গেবাৰি খাটি খাটি পৰৰ ঘৰত কাম কৰি গোটোৱা ধনেৰে তোক স্কুলত নাম লগাই দিছিলোঁ। তোক লৈ আমি বিশাল সপোন দেখিছিলোঁ শিখা, কিন্তু সেই সপোন যে ইমান ভয়ানক হ'ব মই কাহানিও কল্পনা কৰা নাছিলোঁ।
4: মই নিজেও কল্পনা কৰা নাছিলোঁ মা, ডাংমাৱে যে মোৰ জীৱনটো বৰবাদ কৰি দিব, মই কাক লৈ জীয়াই থাকিম মা?
3: তই জীয়াই থাকিব লাগিব শিখা,
4: এই জীৱন কলংকিত হ'ল মা।
3: আমাৰ দৰে ভিকহুৰ বাবে মান সন্মান ডাঙৰ বস্তু নহয় শিখা, মান সন্মান ধনী মানুহৰ সম্পদ। দেউতাৰক মই কবিৰাজৰ ওচৰলৈ পঠাইছোঁ, আজিৰ পৰা তই ডাঙমাক পাহৰি যা শিখা, নহ'লে তোৰ এই সন্তানৰ লগতে আমি আটাই প্ৰাণ আহুতি দিব লাগিব। বৰ্তমান সময় বৰ জটিল শিখা, মানুহৰ মাজত বিশ্বাসৰ অভাৱ। নাকান্দিবি শিখা,
4: তয়ো ডাঙমাৰ দৰে সন্তানটো শেষ কৰি দিব বিচাৰিছ। এই পৃথিৱীত জীৱনৰ মূল্য ইমানেই নে মা?
3: নাকান্দিবি আইজনী।

0: 양모, 양모, 이펠라.
1: 기, 아빠, 둘 디하 보라모르 코 훈이 타기 볼에 모르 하도록 허머이 나이. 거.
0: 온 양모, 또 쇼허바노 그럴 자 볼라기 보.
1: 응?
0: 두리앗 감 나이.
1: 기어. 하데 하마인노 굴라모르 에타 수알리르 바베 모이 가오리 자 볼라기 보.
0: 헤이 바베 너 하이. 두리티아 감어르 보여. 쇼허릇 거이 또 감비사리 러 볼라기 보. 응. 두로퍼 건물 바베. 이 সরকারি গাওঁবুৰৰ নাক কাণ কথা গল
1: আপা মই ভেটি এৰি কলৈকো নাযাওঁ অঁ নাযাওঁ শুন তই আদেশ দিলে এই সমস্যা নিমিষতে সমাধান হৈ যাব শুন মাত্ৰ এটা অপহৰণ
0: অপহৰণ
1: অঁ কোনেও নজনাকৈ অঁ আপা কোনেও নজনাকৈ সিহা নাপাত্তা হৈ যাব আপা নাপাত্তা
0: দাং মাও তহঁতে কথাবোৰ বৰ সহজভাৱে ল'ব শিকিছ পলি আৰু ৰহিমলাৰ কোলাতে তহঁত ডাঙৰ দীঘল হলি তোৰ অপকৰ্মৰ বাবেই মই সিহঁতক দেহ বিভাজনৰ কথা কৈ ভয় খুৱাব লগা হৈছে ইয়াৰ পৰা খেদাৰ ষড়যন্ত্ৰ লিপ্ত হৈছো কিন্তু এনে কৰ্ম কৰি মই শান্তিত থাকিব পৰা নাই
1: হাপা তেনেহলে মই শিখাক মোৰ পত্নী কৰি আনো
0: ডাঙ
1: মোক মোক মাৰিলি কিয় হাপা
0: যিগৰাকী ৰহিমলাৰ কোলাত তুই ডাঙর দীঘল হলি হে রহিমলার কন্যা শিখা তহতর ভনী নহয় নে তোর মার মৃত্যুর পাশত হে রহিমলাই তহতক লালন পালন করেছিল কথাবর শুনিলে পাপ ডুব যা যেন লাগে কি চাই আছ কি চাই আছ আতর হ মূর্ছ গুড়াগর পড়া আতর হ কেনে পরিবর্তনের মাজত আজির মানু ধন দাবি হত্যা লুণ্ঠন ধর্ষণ এইবুরে ভাই ককার মাজত আনি দিছে বিভেদ অবিশ্বাস সন্ত্রাস কাক নকম কোনে পতিয়াব দিনক দিনে আমার হাত ভরিবর কোনোবাই শিকলিরে মেরিয়াই মেরিয়াই বান্ধিব লাগিছে গোলামৰ দৰে গোলামৰ দৰে
2: ৰহিমলা দেৱাই পালি কাইলৈ দিব বৰ প্ৰমাণী হেনো উতলাই সিজাই গলাই পেলাব লাগিব
3: হয়নে
2: তাৰপিছত এপালি খোৱালেই লেঠা শেষ
3: হেৰা এটা নিমিলা অংকৰ উত্তৰ বিচাৰি পালো
2: উত্তৰ মই জানো তই কথাটো বৰ সহজভাৱে ল'ব পৰা নাই ময়ো পৰা নাই ৰহিমলা
3: হেৰা
2: জাতিয়েই হওক অজাতিয়েই হওক সিওতো মানুহৰেই সন্তান তাক আমি হত্যা কৰিব ওলাইছোঁ
3: মোৰ প্ৰশ্নৰ উত্তৰ সেইটো নহয়
2: লাহে লাহে ক লাহে লাহে ক ৰহিমলা বেৰৰো কাণ থাকে এটা কথা দেৱাই পালি আমি বুদ্ধি কৰি শিখাক খুৱাব লাগিব কাইলৈ পুৱাই পুৱাই মই দেৱাই পালি সিজাম এতিয়া এতিয়া শুই থাক ৰহিমলা শুই থাক
3: হ'ব দে

আজি ছদিন হবৰে হ'ল। এইকেইদিন ভুলীয়া মোৰ ঘৰলৈ এপাকো নাহিল। কাইলৈ সময় উলিয়াই মই সেই পাক এটা মাৰিব লাগিব। সি যদিহে এই গাঁও এৰি অন্য ক'ৰবালৈ গুচি যায় তেতিয়াহে মই শান্তি পাম। তাক তাক মই কিছু টকা দিম। হেৰা, এডোখৰ মাটি কিনিব পৰাকৈ তাক মই টকা দি থৈ আহিমগৈ। সীতাম্মক বিশ্বাস কৰিব নোৱাৰি। সি বেইমান, বেইমানী।

ডাংমা, তই বাৰু মোক প্ৰতাৰণা কৰিলি, মানি লৈছোঁ। আহি থকা সন্তানটিকো তই পাহৰি গলি। আচলতে মই তোক বুজি পোৱাত বহুত পলম হ'ল। নৈৰ ঘাটত বহি তই যে কৈছিলি ল'ৰা হ'লে তাৰ নাম শংখ আৰু ছোৱালী হ'লে কৰিশ্মা, এই মিঠা মিঠা কথাবোৰ তোৰ হৃদয়ৰ আছিল নে ডাংমাও? এটি অবৈধ সন্তান গৰ্ভত লৈ মই কেনেদৰে সমাজত জীয়াই আছো তই নুবুজিলি ডাংমাও, বুজিবলৈ চেষ্টা নকৰিলি। এতিয়া হয়তো তাৰ অন্তিম সময়। সন্তানে নুবুজে জাতিকুল। মাকৰ কোলাতে উমলি জীপাল হোৱা সন্তানে মাকৰ ভাষাহে বুজে। হিন্দু, মুছলমান, খ্ৰীষ্টানৰ ধৰ্ম নুবুজে, জাতি জনজাতিৰ ভিন্নতা নুবুজে। সন্তানটি মই মৰিব নিদিওঁ ডাংমাও। মই তাক জীয়াই ৰাখিম। মই মৰি গ'লেও সি জীয়াই থাকিব। জীৱনত মই কৰি অহা ভুলৰ বাবে আজি অনুতপ্ত। মই কেতিয়াবাই জ্বলি পুৰি ছাই হৈ গ'লো। মোক আৰু বিচাৰি নাপাবি ডাংমাও।

0: ৰহিমলা শিখা কুমাত
1: শিখা আইজনী আইজনী এইফালে আছোন
2: কিয় মা
1: বহচোন ইয়াতে
2: চৌকাত ইমানকৈ জুই দিছ কিয় পিতাই
0: এটা নতুন খাদ্য তৈয়াৰ কৰিছোঁ ৰহিমলা খৰি আৰু জাপি দে মই দুৱাৰখন বন্ধ কৰি দিওঁ ৰ
2: পিতাই নতুন খাদ্য বনাইছ সেই কথা বুজিলোঁ বাৰু দুৱাৰখন ৰছীৰে বান্ধিছ কিয়
0: সকলো কথা তোক ভাঙি পাতি ক'ব নোৱাৰোঁ আইজনী
1: উতলিছে উতলিছে হোৱা চাহ গছৰ শিপাৰ মুঠাটো কেনেদৰে এটা মানুহ শিশুলৈ সলনি হৈছে চাহ শিখা চাহ ঠিক তোৰ গৰ্ভত থকা দেৱ শিশুটোৰ দৰে
0: তলপৰ কৰিছে ৰহিমলা হাত ভৰি আচাৰিছে
2: তহঁতে এইবোৰ কি বকিছ পিতাই ইমান ধোঁৱা মোৰ উশাহ লোৱাত কষ্ট হৈছে দুৱাৰখন মই খুলি দিওঁ
0: নুখুলিবি
2: কিন্তু কিয় মা তই ইমানকৈ খৰি জাপিছ কিয় সৌৱা জুই শিখাই ঘৰৰ মুধ চুব এতিয়া
1: গছৰ শিপা গলি পানী হ'ব লাগিছে
0: নপলাবি কোনো নপলাবি চাই থাক ইয়াত তোৰ বাবে দেৱাই মাত্ৰ এপালি দেৱাই
2: সৰ্ব শৰীৰত জুই মোৰ তল পেটত অসহ্য বিষ

0: করার বাবুকে দিছিলো, আর এই মুহূর্তত ইহত চলি পুরি হে হই গল। সাই সাই
1: শ্ৰোতা, ইমানপৰে নাটকখনি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু 9 বজাত নিউজ এট 9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নাই, আমার লোকপিয়ল আমার বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।

প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

0: চৰণ অধ্যায় আমাৰ লোকপিয়ন আমাৰ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027 আমাৰ লোকপিয়ন আমাৰ বিকাশ।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো জগজিৎ সিঙৰ কণ্ঠৰ কেইটিমান গজল।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছে

0: ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1-800-420-2233 নম্বৰত।
1: শ্রোতাসকল, অনুষ্ঠানত এইবাৰ শুনক 1942 এ লাভ ষ্টৰী বোলছবিৰ কুমাৰ সাধুৰ কণ্ঠত কুচিটা কহো শীৰ্ষক গীতটি।

0: অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম।

0: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ দিলৱালে দুলহনিয়া লে যায়েঙ্গে বোলছবিৰ কুমাৰ চানু আৰু লতা মংগেশকাৰৰ কণ্ঠত তুঝে দেখা তো য়ে জানা সনম শীৰ্ষক গীতটি।

0: জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ দুশ্মন বুলছবিৰ কুমাৰ চানু আৰু লতা মংগেশকাৰৰ কণ্ঠত প্যাৰ কো হো জানে দো শীৰ্ষক গীতটি।

0: অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত শুনক কহনা পিয়াৰ হে বুলছবিৰ কুমাৰ চানুৰ কণ্ঠত চান্দ চিতাৰে শীৰ্ষক গীতটি।

শ্ৰোতা ইমানপৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতেই অন্ত পৰিল। আমাৰ কাইলৈ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz, আৰু আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধিয়া 5:25 এই একেই মিটাৰ আৰু একেই বেণ্ডত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো, প্ৰতীক্ষা খনিকৰ আৰু সমীৰ নাৰ্জাৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। আনহাতে

পৰিবহণ ব্যৱস্থাত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আজিলৈ মই ৰূপলী বৰা শইকীয়াই বিদায় মাগিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।